এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 বাস্কৰাব্দৰ আহিন মাহৰ 16 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 4 অক্টোবৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

পাবেলো নেৰুদাই কৈছিল, ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেলাব পাৰা, কিন্তু সেইবুলি বসন্তৰ আগমনক তুমি কেতিয়াও বাধা দিব নোৱাৰা।

0: impressive performance at this year's games, securing the fourth place in the overall medal standings with a tally of 85 medals, including 21 gold, 27 silver and 37 bronze. India's women's flag bearer for the closing ceremony has been confirmed as shooting star Neeru Dhanda, who will proudly carry the tricolour in Nagoya. The ceremony will feature traditional closing proceedings, including the parade of athletes and the formal conclusion of the games. And that is the end of this news bulletin.
1: Medium waveor, 5.5 meter, 720 kilohertz, FM and or 101.5 megahertz, logote, news on AIR mobile app, ea akashbani guwahatir mohabahu, mukutamala.
2: বুদ্ধদেৱে কৈছিল, প্ৰত্যেক কাৰ্য, প্ৰত্যেক কথা, আনকি প্ৰত্যেক চিন্তাৰো ফল আছে। মানুহে ভাল কাম কৰিলে নিজৰ জীৱন ভাল হয়, সমাজৰো ভাল হয়, আৰু বেয়া কাম কৰিলে নিজৰটো বেয়া হয়, সমাজৰো বেয়া হয়, আৰু সমগ্ৰ জাতিটোৰে বেয়া হয়। যেনে ভাবি লোৱাচোন, যেতিয়া এজন মানুহে নিজৰ স্বাৰ্থৰ কথা নেভাবি পৰৰ উপকাৰৰ অৰ্থে কাম কৰে, তেতিয়া সেই মানুহজনৰ মন উদাৰ হয়, কাৰো লগত হাই কাজিয়া নহয়, সকলোৱে তেওঁক ভাল পায় আৰু সেইকাৰণে তেওঁ ভাল কাম কৰিবলৈকো শক্তিমন্ত হয়। এইদৰে এজন ভাল মানুহৰ ভাল কামৰ দ্বাৰা তেওঁৰ নিজৰ, তেওঁৰ সমাজৰ আৰু সমগ্ৰ মানৱ সমাজৰেই ভাল হ'ব। এজন মানুহে চুৰ কৰাৰ আগতে তাৰ মনত লোভ উপস্থিত হ'ব। সি কেনেকৈ আনৰ বস্তু চুৰ কৰি আনিব সেই কথা ভাবোঁতে তাৰ মন কলুষিত হ'ব। তাৰ পিছে যাৰ বস্তু চুৰি হ'ল তাৰ মনত দুখ হ'ল আৰু চোৰটোলৈ তাৰ মনত হিংসা জন্মিল। সমাজৰ মানুহৰ মনলৈ এইদৰে অশান্তি, অস্থিৰতা আহিল, কিয়নো কাৰ বস্তু কোনে চুৰ কৰি নিব তাৰ একো ঠিক নোহোৱা হ'ব। মানুহে মানুহক মিছাতে অবিশ্বাস আৰু সন্দেহ কৰিবলৈ ধৰিব। সমগ্ৰ মানৱ সমাজৰ কথা ভালকৈ ভাবি চালেও দেখা যায় যে এই চুৰি ডকাইতিৰ প্ৰবৃত্তিৰ পৰাই পৃথিৱীত আজি এনে মহামাৰী যুদ্ধ উপস্থিত হৈছে। এই নিয়ম যে কেৱল মানুহৰ বাবেহে সত্য এনে নহয়, সমাজ আৰু জাতিবোৰৰ গাতো এই কথা খাতে। অন্যায়কাৰী সমাজ আৰু অন্যায়কাৰী জাতি যেনে তেনে ধ্বংস হ'বই, ই ধ্ৰুৱ সত্য। লাগিলে সি হাজাৰ বাহ্যিক আড়ম্বৰত ডাঙৰ বা প্ৰতাপশালী হওক, সেইদৰে আন সমাজ বা জাতিৰ উপকাৰ কৰিবলৈ বিচৰা সমাজ বা জাতি ধ্বংস নহৈ লোকৰ উন্নতিৰহে কাৰণ হ'ব আৰু সমাজ আৰু জাতিবোৰৰ মাজত সুখ আৰু শান্তি আনিব। এনেবোৰ সত্যৰ উপলব্ধি কৰিব লাগিলে মানুহৰ শিক্ষা আৰু সাধনা লাগিব। এই শিক্ষা আৰু সাধনা লাভ কৰোঁতে যেনেকৈ এপিনে আমাৰ মন লোভ, মোহ আদি সাংসাৰিক বিলাস, অভিলাষ আদিৰ পৰা মুক্ত ৰাখিব লাগিব, আনপিনে তেনেকৈ শৰীৰক কঠোৰ শাস্তি দি মনটোক বিকাৰৰ পৰা ৰক্ষা কৰিব লাগিব। মানুহে অত্যন্ত কষ্ট, অত্যন্ত দুখ, অত্যন্ত সুখ নাইবা বিলাসৰ দ্বাৰাই ধৰ্ম আচৰণ কৰিব নোৱাৰে। শৰীৰ আৰু মনৰ সুস্থ অৱস্থাতহে জ্ঞান উপাৰ্জন কৰিব পাৰে। এই নিয়ম পালন কৰিব লাগিলে মানুহে সজ বিলাস, সজ উদ্দেশ্য, শুদ্ধ বাক্য, সৎ কাৰ্য, সৎ জীৱিকাৰ উপায়, সৎ চেষ্টা, সৎ কাৰ্যলৈ মন আৰু সৎ চিন্তা, এই আঠ প্ৰকাৰ আচৰণ কৰিব লাগিব। জ্ঞান আৰু চিন্তা শক্তিৰ পূৰ্ণতা আৰু সেই জ্ঞানৰ পৰা উদ্ভৱ হোৱা সকলো কৰ্তব্যৰে পূৰ্ণতা পালে যেই সেই লোকেই বুদ্ধ হ'ব পাৰে। এনেকুৱা লোক একে জন্মতে হোৱা বিৰল। পৰামিত অৰ্থাৎ সৎ গুণবোৰৰ পূৰ্ণতা সাধন কৰিবলৈ বহু জন্ম লাগিব পাৰে, কিন্তু এইটো নিশ্চয় যে ই মানুহৰ অসাধ্য নহয় আৰু মানুহৰে লভ্য পদ। এই জগতৰ সকলো প্ৰকাৰ জ্ঞান, যেনে বিজ্ঞান, মনোবিজ্ঞান, আন যত ৰকমৰ জ্ঞান, সকলোৰে পক্ষে সম্ভৱ নহ'ব পাৰে, কিন্তু এই জ্ঞানো মানুহৰ অসাধ্য নহয়।
1: আজিৰ মুকুতামালাৰ কথাখিনি বুদ্ধদেৱৰ বাণীৰ পৰা লোৱা হ'ল।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528.

0: এই আকাশবাণী গোৱা হাতীৰ মহাবাহু এতিয়া আগবঢ়াইছোঁ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
1: সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এইবাৰ তোমালোকলৈ আগবঢ়াইছোঁ এটি সংস্কৃত ভাষাৰ গীত। গীতৰ কথা স্বৰ্গীয় ডি এন কৃষ্ণ শাস্ত্ৰী আৰু গীতটিত সুৰ দিছে এ অনুসূয়া দেৱীয়ে। মইনাহঁত প্ৰথমে গীতটি শুনাচোন।

আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি সংস্কৃত ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানিৰ গীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীত

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল তুলিকা দাস। অনুষ্ঠানৰ শেষত শুনক ভাৰতী চৌধুৰীৰ কণ্ঠৰেটি গীত, গীতৰ কথা অনিল কুমাৰ চৌধুৰীৰ।

আজি পুৱা 6:55 জ্ঞান বিজ্ঞান যোগ্যতা আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই, 7 নিয়োগ বাতৰি আগবঢ়াব উৎপল বৰাই, 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালীয়ে, 7:30 নিদান অনুষ্ঠানত আইৰণৰ অভাৱজনিত ৰোগৰ বিষয়ে ডক্টৰ মৌচুমী বৰকটকীৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ, পুৱা 8:30 গীতিমালিকাত ভূপেন হাজৰিকা, মিতালী চৌধুৰী, পুলক বেনাৰ্জী, সংগীতা বৰঠাকুৰ আৰু পংকজ বৰদলৈৰ কণ্ঠগীত শুনিবলৈ পাব। 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব, আগধৰিব মামণি তালুকদাৰে। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। পুৱা 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰৰ 5ম খণ্ড শুনিবলৈ পাব, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 10:30 চেমনিয়াৰ চৰা অনুষ্ঠানত জানো আহা আৰু চেমনিয়াৰ গীত মাত শুনিবলৈ পাব। দিনৰ 11:02 নাটশালা অনুষ্ঠানত তৰুণ শইকীয়া ৰচিত নাট এইদৰেই, নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু।

দিনৰ 12:30 বজাৰ আইদ্ৰ বুলনী অনুষ্ঠানত পাৰিজাত মহিলা শিল্পী সমাজৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান আদৰিব ৰুণামণি বৰাই। দিনৰ 1:10 বজাত অখিল হাজৰিকা ৰচিত নাট কলিং বেল, নাটখনিৰ প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰৰ। দিনৰ 1:50 বজাত সূৰ্য হাজৰিকা আৰু দীপাংকৰ ডেকা ৰচিত বৃন্দগান, সুৰ সংৰচনা অবনিৰঞ্জন পাঠকৰ। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 বজাত আধুনিক গীতৰ অনুষ্ঠান। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। বিয়লি 5:25 বজাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত অনামিকা টপ্পৰ চুটিগল্প পাঠ আৰু তোলন তাছাৰ কবিতা পাঠ। অনুষ্ঠানটি হাত ধৰিব নিপা গোৱালাই। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত জীৱাণুসাৰ আৰু নেনুসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগৰ বিষয়ে আলোচ কৰিব ডক্টৰ মেৰি সাধনা শৰ্মা, কাংক ডেকা আৰু মানকজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 বজাত বুদ্ধদেৱ দাসৰ কণ্ঠ বৰগীত। সন্ধিয়া 7:00 বজাত ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ কথিকা অসমীয়া ভাষাৰ জতুৱা ৰূপ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইছিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰি গ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18-27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কিধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খনেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যবাহী ৰাষ্ট্ৰদূতগৰাকীক তলব কৰি দেশখনৰ পৰা অব্যাহত অনুপ্ৰৱেশক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেইবাখনো সংসদীয় সমিতি পুনৰ গঠন কৰিছে। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত কফি খেতি সম্প্ৰসাৰণ, উৎপাদনশীলতা আৰু গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনাইছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যবাহী ৰাষ্ট্ৰদূতগৰাকীক তলব কৰি দেশখনৰ পৰা অব্যাহত অনুপ্ৰৱেশক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাৰতে লগতে পঞ্জাৱৰ ফিৰোজপুৰ খণ্ডত হোৱা যোৱা শুকুৰবাৰে সংঘটিত ঘটনা সন্দৰ্ভত পাকিস্তানে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি স্পষ্ট কৰি দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে পাকিস্তানী পক্ষৰ 3গৰাকী লোকে পাকিস্তানৰ ফালৰ পৰা ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিব চেষ্টা কৰিছিল আৰু সীমান্ত সুৰক্ষা বাহিনী BSF পাকিস্তানলৈ ঘূৰি যাবলৈ বাৰে বাৰে সকীয়াই দিয়া স্বত্তেও সীমান্তৰ বেৰৰ দিশে অগ্ৰসৰ হৈছিল। এনে পৰিস্থিতিত BSF দেশৰ সুৰক্ষাৰ খাতিৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। এই ধৰণৰ ঘটনাই পাকিস্তানৰ ফালৰ পৰা হৈ থকা নিৰন্তৰ অনুপ্ৰৱেশ আৰু মাদক দ্ৰব্য সৰবৰাহৰ প্ৰয়াসকে প্ৰতিফলিত কৰে বুলি ভাৰতে স্পষ্ট কৰি দিছে। ভাৰতে চুবুৰীয়া দেশখনক অনুপ্ৰৱেশ আৰু মাদক দ্ৰব্যৰ সৰবৰাহৰ ঘটনা তদন্ত কৰিবলৈ আৰু দেশখনৰ সীমান্ত সুৰক্ষা বাহিনীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰি পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পবিত্ৰতাৰ প্ৰতি সন্মান জনাবলৈ আৰু চুবুৰীয়া দেশখনৰ ফালৰ পৰা অবৈধ গতিবিধি বন্ধ কৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেইবাখনো সংসদীয় সমিতি পুনৰ গঠন কৰিছে। এই অনুসৰি বিজেপিৰ সাংসদ ভৰ্তৃহৰি মহতাবক লোকসভাৰ 21 আৰু ৰাজ্যসভাৰ 10গৰাকী সদস্যৰে গঠিত বিত্ত বিষয়ক সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। কংগ্ৰেছৰ সাংসদ শশী থাৰুৰক বৈদেশিক পৰিক্ৰমা বিষয়ক সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰা হৈছে। এই সমিতিত নিম্ন সদনৰ 21গৰাকী আৰু উচ্চ সদনৰ 10গৰাকী সদস্য অন্তৰ্ভুক্ত কৰা হৈছে। একেদৰে বিজেপিৰ সাংসদ সুধীৰ গুপ্তাক, ৰেলৱে আৰু লোকসভাৰ সাংসদ ডঃ কাকলি ঘোষ দস্তিদাৰক ৰাসায়নিক আৰু সাৰ বিষয়ক সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰা হৈছে। কংগ্ৰেছৰ সাংসদ চৰণজিৎ সিং চান্নিক কৃষি, পশুপালন আৰু খাদ্য প্ৰকল্পকৰণ, বিজেপিৰ সাংসদ ৰাধামোহন সিঙক প্ৰতিৰক্ষা, বিজেপিৰ সাংসদ ৰাজীৱ প্ৰতাপ ৰুডীক জলসম্পদ বিষয়ক সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে কংগ্ৰেছ সাংসদ সপ্তগিৰি উলাকাক গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ আৰু বিজেপিৰ সাংসদ নিশিকান্ত দুবেক যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিষয়ক সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। এই সমিতিসমূহৰ কাৰ্যকাল যোৱা মাহৰ 26 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰা মতে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষা অধ্যয়নৰ বাবে এইকেইটা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই উদ্যমে উন্নত শৈক্ষিক গৱেষণা, ভাষিক তথা সাহিত্যিক ঐতিহ্যৰ সংৰক্ষণ তথা ডিজিটেল ৰূপ প্ৰদান আৰু এই ধ্ৰুপদী ভাষাসমূহৰ জ্ঞানৰ প্ৰসাৰৰ বাবে সুকীয়া প্ৰতিষ্ঠানগত সহায় আগবঢ়াব বুলি আশা কৰা হৈছে। অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, পুণেৰ ডেক্কান স্নাতকোত্তৰ মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ওড়িশাৰ ওড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু গুজৰাটৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় এই উৎকৰ্ষ কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে দেশৰ ধ্ৰুপদী ভাষাসমূহৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণত সহায় কৰিব। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৰাজ্যত কফি খেতি সম্প্ৰসাৰণ, উৎপাদনশীলতা আৰু কফি বীনৰ গুণাগুণ উন্নত কৰাৰ লগতে শক্তিশালী মূল্য শৃংখলৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনাইছে। ভাৰতীয় কফি বোৰ্ড আৰু ৰাজ্যখনৰ কৃষি বিভাগে আয়োজন কৰা হিলছ টু কাপ কফি কৰ্মশালাত ভাষণ দি শ্ৰীখাণ্ডুৱে কয় যে অৰুণাচলত কফি খেতি প্ৰায় 5 দশক ধৰি চলি আহিছে।

যদিও ইয়াৰ সম্ভাৱনা অব্যৱহৃত হৈ আছে। তেওঁ কয় যে ৰাজ্যখনত বৰ্তমান প্ৰায় 600 হেক্টৰ মাটিত কফি খেতি কৰা হৈছে আৰু কাৰিকৰী সাহায্য, নীতিগত হস্তক্ষেপ আৰু মূল্য সংযোজনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। চৰকাৰে কৰ্মশালাৰ পৰামৰ্শসমূহ অনুসৰণ কৰিব আৰু খেতিয়কসকলক সমৰ্থন আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ যুৱ উদ্যোগীসকলক কফি খেতি, প্ৰক্ৰিয়াকৰণ আৰু আনুষংগিক উদ্যোগসমূহৰ সৈতে জড়িত হবলৈও উৎসাহিত কৰে। ঊনবিংশ প্ৰৱাসী ভাৰতীয় দিৱস অধিৱেশন অহা বছৰৰ 7 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈ পশ্চিমবংগৰ কলকাতাত অনুষ্ঠিত হ'ব। পশ্চিমবংগ চৰকাৰৰ সহযোগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই অধিৱেশনৰ আয়োজন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই অধিৱেশনত প্ৰৱাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্ৰৱাসী ভাৰতীয়, প্ৰৱাসী যুৱ নেতা, উদ্যোগী, পেছাদাৰী, শিক্ষাবিদ, উদ্ভাৱক আৰু অন্যান্য অংশীদাৰসকল একত্ৰিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 1915 চনৰ 9 জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহা মহাত্মা গান্ধীক স্মৰণ কৰি প্ৰৱাসী ভাৰতীয় দিৱস পালন কৰা হয়। প্ৰৱাসী ভাৰতীয় দিৱস অধিৱেশনৰ 19 সংখ্যক সংস্কৰণে ভাৰতৰ সৈতে প্ৰৱাসী ভাৰতীয়সকলৰ সংযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। নীতি আয়োগৰ সদস্য ৰাজীৱ গৌবাই দ্ৰুতগতিত পৰিৱৰ্তিত ভূ ৰাজনৈতিক, প্ৰযুক্তিগত আৰু অৰ্থনৈতিক পৰিৱেশৰ সমান্তৰালভাৱে নিয়ন্ত্ৰণ কাঠামোৰ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নিয়ন্ত্ৰণ আৰু বৃদ্ধিৰ মাজত কোনো এটা বাছি লোৱাটো নীতি নিৰ্ধাৰকসকলৰ মূল প্ৰত্যাহ্বান নহয়, বৰঞ্চ উদ্ভাৱন, প্ৰতিযোগিতা আৰু বিনিয়োগক সমৰ্থন কৰাৰ লগতে বিপদসমূহ পৰিচালনা কৰাৰ নিয়ম প্ৰস্তুত কৰাহে মূল প্ৰত্যাহ্বান। কালি নতুন দিল্লীত অনুষ্ঠিত 5ম কৌটিল্য অৰ্থনৈতিক সন্মিলনত ভাষণ দি শ্ৰীগৌবাই এইদৰে কয়। তেওঁ উল্লেখ কৰে যে নিয়ন্ত্ৰকসকলে নতুন আৰু দ্ৰুতগতিত বিকশিত হোৱা খণ্ডসমূহত হস্তক্ষেপ কৰাৰ পূৰ্বে নতুন নিয়মৰ প্ৰয়োজনীয়তা আছে নে নাই সেই বিষয়ে সচেতনতাৰে মূল্যায়ন কৰিব লাগিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কয় যে ভাৰতে বৰ্তমান মুক্ত বাণিজ্য সম্পৰ্কৰ নেটৱৰ্ক নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিছে আৰু ইয়াৰ জৰিয়তে বিশ্ব অৰ্থনীতিৰ 75-80% সামৰি ল'ব পৰা যাব। চিকাগোত অনুষ্ঠিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় সমুদায়ৰ সংঘৰ আয়োজন কৰা এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া বৰ্ষসমূহত ভাৰতে বাণিজ্যৰ ক্ষেত্ৰত আলোচনাৰ জৰিয়তে বহুখিনি আগবাঢ়ি গৈছে আৰু অতি সোনকালে এই দিশত বহুকেইটা নতুন পদক্ষেপ গ্ৰহণ কৰাৰ থল আছে। তেওঁ লগতে কয় যে ক্ৰমবৰ্ধমান এই সু সম্পৰ্কই ভাৰতৰ পৰা আন্তৰ্জাতিক ক্ষেত্ৰত কাম কৰি থকা বহুজাতিক কোম্পানীসমূহে বজাৰ দখল কৰিবলৈ সমৰ্থ হ'ব। শ্ৰীগোৱেলে কয় যে 2014 চনৰ পূৰ্বে ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহে আন্তৰ্জাতিক ক্ষেত্ৰৰ মুঠ ঘৰুৱা উৎপাদনৰ $10 ট্ৰিলিয়ন অংশ সামৰি লৈছিল। যোৱা 4-5 বছৰৰ ভিতৰত এই চুক্তিখনৰ জৰিয়তে 31খন বিকশিত আৰু বিকাশশীল দেশক সামৰি এই পৰিমাণ $60 ট্ৰিলিয়নলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শ্ৰীগোৱেলে কয় যে এনেধৰণৰ সিদ্ধান্তৰ জৰিয়তে ভাৰতে আন্তৰ্জাতিক বজাৰত আৰু ভালদৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ'ব। মন্ত্ৰীগৰাকীয়ে ভাৰতীয় মূলৰ আমেৰিকাৰ উদ্যমীসকলক ভাৰতৰ এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2026-27 পৰ্যটন বৰ্ষৰ বাবে কালি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাজিৰঙাৰ কহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বৰ্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকৰ্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সঁহাৰিলৈ চাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে। পৰ্যটনৰ বিকাশ যাতে স্থানীয় লোকৰ বাবে অধিক অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয় সেই বিষয়ে গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অধিক সংখ্যক স্থানীয় লোকে যাতে পৰ্যটন কেন্দ্ৰিক কাম কাজৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে আৰু জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে তাৰ বাবে প্ৰয়াস চলাই আছে। তেওঁ লগতে বন আৰু পৰ্যটন বিভাগে কাজিৰঙাৰ সমীপৱৰ্তী অন্যান্য আকৰ্ষণীয় স্থানসমূহক সামৰি নতুন পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ বাবে কাম কৰি আছে বুলি প্ৰকাশ কৰে। জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। নাগয় চহৰৰ মিজোহো পাৰ্ক এথলেটিক ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰুধান্দা ভাৰতৰ মহিলা ধবজাবহনকাৰী হ'ব। খেলুৱৈসকলৰ কুচকাৱাজ আৰু খেলৰ আনুষ্ঠানিক সামৰণিসহ ভালেমান পৰম্পৰাগত কাৰ্যক্ৰমেৰে সামৰণি অনুষ্ঠান সজাই তোলা হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যবাহী ৰাষ্ট্ৰদূতগৰাকীক তলব কৰি দেশখনৰ

0: অব্যাহত অনুপ্ৰৱেশক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেইবাখনো সংসদীয় সমিতি পুনৰ গঠন কৰিছে। কেন্দ্ৰ উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত কফি খেতি সম্প্ৰসাৰণ, উৎপাদনশীলতা আৰু গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনাইছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা বৰালি আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 16 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 4 অক্টোবৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ অষ্টমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:20:35 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:05:13।

0: নাবিক নিপুণ হলে সামুদ্ৰিক বতাহ আৰু ঢৌবোৰেও তেখেতক সহায় কৰে, কথাষাৰ কৈছিল গিবনে। আজি বিশ্ব প্ৰাণী দিৱস। প্ৰতিবছৰে 4 অক্টোবৰত বিশ্ব প্ৰাণী দিৱস পালন কৰা হয়। প্ৰাণীৰ কল্যাণ, প্ৰাণীৰ অধিকাৰ আৰু জীৱ জন্তুৰ প্ৰতি মানুহৰ দায়িত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে এই দিৱসটি উদযাপন কৰা হয়। প্ৰাণী আমাৰ পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ এক অবিচ্ছেদ্য অংগ। বনাঞ্চলৰ পৰা জলাশয়লৈ, পাহাৰৰ পৰা ঘৰৰ চোতাললৈ প্ৰতিটো জীৱই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত নিজৰ ভূমিকা পালন কৰে। কিন্তু বনাঞ্চল ধ্বংস, অবৈধ চিকাৰ, বাসস্থান হেৰুৱা, প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত বহু প্ৰাণী আজি বিপদৰ সন্মুখীন হৈছে। সেয়েহে বিশ্ব প্ৰাণী দিৱসে এটা সহজ আৰু গভীৰ বাৰ্তা দিয়ে। প্ৰাণীৰ প্ৰতি মৰম কেৱল দয়া নহয়, ই আমাৰ পৃথিৱীখনৰ প্ৰতি দায়িত্ব। আহক, আজিৰ দিনটোত আমি সংকল্প লওঁ, জীৱ জন্তুৰ প্ৰতি সহমৰ্মী হওঁ, বন্যপ্ৰাণীৰ বাসস্থান সংৰক্ষণ কৰোঁ, অবৈধ বন্যপ্ৰাণী বেহা বেপাৰৰ বিৰোধিতা কৰোঁ আৰু মানুহৰ লগতে সকলো জীৱৰ বাবে এখন সুৰক্ষিত পৃথিৱী গঢ়ি তোলোঁ। বিশ্ব প্ৰাণী দিৱস পোন প্ৰথমবাৰৰ বাবে 1929 চনত 4 অক্টোবৰত উদযাপন কৰা হৈছিল। আজি বিশ্ব মহাকাশ সপ্তাহৰ প্ৰথমটো দিন। প্ৰতিবছৰে 4 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ বিশ্ব মহাকাশ সপ্তাহ পালন কৰা হয়। মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানৱ জীৱনলৈ আগবঢ়োৱা অৱদানৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু নতুন প্ৰজন্মক মহাকাশ বিজ্ঞানৰ প্ৰতি উৎসাহিত কৰাই এই সপ্তাহৰ অন্যতম উদ্দেশ্য। 1999 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 4-10 অক্টোবৰক বিশ্ব মহাকাশ সপ্তাহ হিচাপে ঘোষণা কৰিছিল। মহাকাশ সপ্তাহ সম্পৰ্কে আমাক আজি কৈছে বিজ্ঞান লেখক আৰু বিজ্ঞানী ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে।
1: মহাকাশ অভিযানৰ মানুহৰ জীৱনৰ ক্ষেত্ৰত গুৰুত্বলৈ লক্ষ্য কৰি 1999 চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এক প্ৰস্তাৱ লৈছিল যে গোটেই পৃথিৱীতে নানা দেশে বিশ্ব মহাকাশ সপ্তাহ পালন কৰক আৰু সেয়া 4 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ পালিত হওক। প্ৰত্যেক বছৰৰ দৰে এইবাৰো 2026 চনত এটা মূল বিষয় লোৱা হৈছে আৰু সেই বিষয়টো হৈছে ৰকেট ৰিভলিউচন বা ৰকেট বিপ্লৱ। এই সপ্তাহটো উদযাপনৰ মূল দায়িত্ব থাকে ৱৰ্ল্ড স্পেচ উইক এছ'চিয়েচন বা বিশ্ব মহাকাশ সপ্তাহ সংস্থা নামৰ এক আন্তৰ্জাতিক সংস্থাৰ ওপৰত। এই সংস্থাৰ তত্বাৱধানৰ পৰামৰ্শমতে এই বছৰো পৃথিৱীৰ 100খনৰ অধিক দেশে এই সপ্তাহ পালন কৰিবলৈ লৈছে। 4 আৰু 10 অক্টোবৰ এই দুয়োটা তাৰিখৰে এক বিশেষ গুৰুত্ব আছে। 1957 চনৰ 4 অক্টোবৰ তাৰিখে প্ৰথম মানুহে নিৰ্মাণ কৰা উপগ্ৰহ স্পুটনিক মহাকাশলৈ নিক্ষেপ কৰা হৈছিল আৰু 1967 চনৰ 10 অক্টোবৰ তাৰিখে আকৌ বহিঃমহাকাশৰ ব্যৱহাৰ আৰু বহিঃমহাকাশ অভিযানৰ নীতি নিৰ্দেশনা সম্বলিত বহিঃমহাকাশ চুক্তি আউটাৰ স্পেচ ট্ৰিটি গৃহীত হৈছিল। আমি সৰ্বসাধাৰণ লোকবোৰে আমাৰ জীৱনতো যে ৰকেট বা কৃত্ৰিম উপগ্ৰহৰ কিবা প্ৰভাৱ আছে বা আমাৰ জীৱনৰ লগত সি যে অতি গুৰুত্বপূৰ্ণভাৱে জড়িত সেই কথা সিমান অনুভৱ নকৰোঁ। কিন্তু আমাৰ সকলোৰে দৈনন্দিন জীৱনত ঘটি থকা প্ৰায় সকলো কথাতে এতিয়া কৃত্ৰিম উপগ্ৰহৰ বিশেষ ভূমিকা আছে। আমাৰ সংযোগ ব্যৱস্থা

0: পৃথিৱীৰ সম্পদৰ সন্ধান, আমাৰ বিত্তীয় লেনদেন, আমাৰ বহুতৰে বাবে ৰাস্তাৰ দিশ নিৰ্ণয় বা কোনো প্ৰতিষ্ঠান বা গৃহৰ স্থান নিৰ্ণয় বা কোনো যান বাহনৰ স্থান নিৰ্ণয় আদি অতি গুৰুত্বপূৰ্ণ কথা কিছুমানত আমি কৃত্ৰিম উপগ্ৰহৰ সহায় ল'বলগীয়া হয়। আমাৰ টিভি ডিছ এণ্টেনাখনে আকাশলৈ যে পোনাই থাকে, সি আচলতে আমি চকুৰে নেদেখা উপগ্ৰহ এটালৈ পোনাই থাকে। আমি যে ৰেডিঅ' এপৰ যোগেদি দূৰ দূৰণিলৈ ৰেডিঅ'ৰ অনুষ্ঠান শুনো, সেয়াও সম্ভৱ হয় মহাকাশ প্ৰযুক্তি বিজ্ঞানৰ সহায়তহে। আমাৰ বতৰৰ আগলি বতৰা দিয়া বন্যপ্ৰাণীৰ বিচৰণ, বনানীকৰণ বা বন ধ্বংসকৰণৰ তথ্য, খেতিৰ ফলাফল, খেতিৰ ৰোগৰ বিস্তাৰ, মানুহৰ ৰোগৰ সংক্ৰমণৰ বিস্তাৰ, এই সকলোবিলাক কথা মহাকাশ প্ৰযুক্তিৰ সহায়ত সমাধান কৰা হয় বা তাৰ সন্ধান কৰা হয়। টেলিমেডিচিন বা টেলিচাৰ্জাৰীৰ কথা আজিকালি আমি শুনিয়েই থাকোঁ আৰু এই কথা সম্ভৱ হয় মাত্ৰ মহাকাশ বিজ্ঞানৰ সহায়ত। তাৰ বাহিৰেও আন্তৰ্জাতিক মহাকাশ আস্থান বা অন্যান্য নানা গৱেষণা, 2001 আৰু 2002ৰ অনুসন্ধান বা আজিকালিৰ বিশেষ বিশেষ কৃত্ৰিম উপগ্ৰহবোৰৰ অনুসন্ধান, এই সকলো সম্ভৱ হৈছে মহাকাশ প্ৰযুক্তিৰ বাবে। 1990 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে 2001 নামৰ মহাকাশযানখনে গোটেই সৌৰ পৰিয়ালটোৰে এখন গ্ৰুপ ফটো লৈছিল আৰু সেইটো মানৱৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ ঘটনা বুলি এতিয়া পৰিগণিত হৈছে। তদুপৰি বুদ্ধিমান জীৱৰ সন্ধানতো মহাকাশ অভিযান সদায় আগবাঢ়ি গৈ আছে আৰু এই ক্ষেত্ৰত হয়তো এদিন মানৱৰ জীৱনক ইয়াৰ অনুসন্ধানে এক দাৰ্শনিক প্ৰমূল্যই দিব। আমাৰ দেশো মহাকাশ অভিযানৰ ক্ষেত্ৰত প্ৰগতিৰ পথেৰে আগবাঢ়ি গৈ আছে আৰু নতুন নতুন কৃতিত্ব অৰ্জন কৰিছে।
1: শৈলা দেৱী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক আছিল। 1921 চনত অসহযোগ আন্দোলনত যোগদান কৰা তেখেত প্ৰথমগৰাকী উৰিয়া মহিলা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম উৰিয়া মহিলা প্ৰতিনিধি আছিল। পৰৱৰ্তী সময়ত ওড়িশা বিধানসভাৰ প্ৰথম মহিলা অধ্যক্ষ, কটক সমবায় বেংকৰ প্ৰথম মহিলা সঞ্চালক আৰু উৎকল বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা ছিনেটৰ সদস্য আছিল। ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ শিক্ষা আয়োগৰ ওড়িশাৰ একমাত্ৰ প্ৰতিনিধি আছিল। শৈলা দেৱীয়ে সৰুৰে পৰা সাহিত্য সাধনা আৰম্ভ কৰিছিল। শৈলা দেৱীৰ মৃত্যু হৈছিল 1986 চনৰ 4 অক্টোবৰত। উৰিয়া, হিন্দী, অসমীয়া আদি ভাষাৰ প্ৰায় 500ৰো অধিক গীতত কণ্ঠনিগৰাইছিল সন্ধ্যা মুখাৰ্জীয়ে। 2011 চনত পশ্চিমবংগৰ সৰ্বোচ্চ অসামৰিক সন্মান বংগ বিভূষণ আগবঢ়োৱা হৈছিল। 1970 চনত জয় জয়ন্তী আৰু নিশি পদ্ম নামৰ দুখন বাংলা চলচ্চিত্ৰত গীত গোৱাৰ কাৰণে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছিল। 1950 চনত তাৰানা চলচ্চিত্ৰৰ যোগেদি মুম্বাইত হিন্দী গীত গাবলৈ আৰম্ভ কৰে। তেখেতে 17খন হিন্দী ছবিত গীত গাইছিল। 1952 চনত ব্যক্তিগত কাৰণত কলিকতালৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়। 1964 চনত বাংলা কবি শ্যামল গুপ্তক বিয়া কৰায়। সন্ধ্যা মুখাৰ্জীয়ে গোৱা বহু গীতৰ গীতিকাৰ আছিল শ্যামল গুপ্ত। সন্ধ্যা মুখাৰ্জীয়ে হেমন্ত মুখাৰ্জীৰ সৈতে জুতি বান্ধি বাংলা চলচ্চিত্ৰৰ মহানায়ক বুলি খ্যাত উত্তম কুমাৰ আৰু তেখেতৰ নায়িকাসকল, বিশেষকৈ সুচিত্ৰা সেনৰ নেপথ্য কণ্ঠশিল্পী হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল। সন্ধ্যা মুখাৰ্জীয়ে ৰবীন চট্টোপাধ্যায় আৰু নচিকেতা ঘোষৰ সৈতেও বহু কাম কৰিছিল। 1931 চনৰ 4 অক্টোবৰত কলকাতাৰ ঢাকুৰিয়াত সন্ধ্যা মুখাৰ্জীৰ জন্ম হৈছিল। জাৰ্মান তাত্ত্বিক পদাৰ্থবিদ আছিল মেক্স প্লাংক। কোৱাণ্টাম বল বিজ্ঞান বা কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে পৰিচিত আছিল মেক্স প্লাংক আৰু ইয়াৰ বাবে তেখেতলৈ 1918 চনৰ পদাৰ্থবিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছিল। তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰলৈ প্লাংকে কেইবাটাও উল্লেখনীয় বৰঙণি আগবঢ়াই থৈ গৈছে। মেক্স কাৰ্ল আৰ্নষ্ট লুডৱিগ প্লাংকৰ মৃত্যু হৈছিল 1947 চনৰ 4 অক্টোবৰত। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছোঁ বিশ্বনাথ ঘাটৰ সম্পৰ্কে। অসমৰ বুকুৱেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ কেৱল এখন নদীয়ে নহয়, ই হৈছে অসমৰ ইতিহাস, সংস্কৃতি, সভ্যতা আৰু জনজীৱনৰ এক জীৱন্ত সাক্ষী। এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত বিশ্বনাথ ঘাট অসমৰ এক ঐতিহাসিক আৰু ধৰ্মীয় আৰু প্ৰাকৃতিকভাৱে গুৰুত্বপূৰ্ণ স্থান। শোণিতপুৰ জিলাৰ বিশ্বনাথ অঞ্চলত অৱস্থিত এই ঘাটৰ সৈতে জড়িত হৈ আছে শ্ৰী শ্ৰী বিশ্বনাথ মন্দিৰ। শিৱভক্তসকলৰ বাবে এই স্থান অতি পবিত্ৰ। মন্দিৰৰ ধৰ্মীয় পৰিৱেশৰ লগতে ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশি আৰু ইয়াৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্যই বিশ্বনাথ ঘাটক এক অনন্য ৰূপ প্ৰদান কৰিছে। বিশ্বনাথ নামটো স্বয়ং ভগৱান শিৱৰ এক নাম। স্থানীয় পৰম্পৰা আৰু লোকবিশ্বাসত বিশ্বনাথ ক্ষেত্ৰৰ সৈতে বহু পৌৰাণিক ধৰ্মীয় কাহিনী জড়িত হৈ আছে। ব্ৰহ্মপুত্ৰৰ পাৰত শিৱৰ আৰাধনাৰ এই পৰম্পৰাই অঞ্চলটোত সাংস্কৃতিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ গঢ়ি তুলিছে। বিশ্বনাথ মন্দিৰক কেন্দ্ৰ কৰি শিৱৰ

0: ৰাত্ৰি, পূজা পাৰ্বণ আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানত ভক্তৰ সমাগম ঘটে। মন্দিৰৰ ঘণ্টাধ্বনি, ধূপধূনাৰ সুগন্ধ আৰু ব্ৰহ্মপুত্ৰৰ নিৰৱচ্ছিন্ন সোঁতে ঠাইখনত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। বিশ্বনাথ ঘাটৰ আটাইতকৈ আকৰ্ষণীয় দিশ হৈছে ইয়াৰ ব্ৰহ্মপুত্ৰৰ সৈতে থকা নিবিড় সম্পৰ্ক। পুৱাৰ কোমল ৰ'দত নদীৰ বুকুত জিলিকি উঠা পানী, নাৱৰীয়াৰ ব্যস্ততা, নদীৰ পাৰৰ সেউজীয়া পৰিৱেশ আৰু দূৰৈৰ পাহাৰীয়া দৃশ্যই মনলৈ এক বিশেষ শান্তি কঢ়িয়াই আনে। আকৌ সন্ধিয়া নামি আহিলে ব্ৰহ্মপুত্ৰৰ বুকুত অষ্টগামী সূৰ্যৰ ৰঙা আভা পৰে। সেই দৃশ্য যেন প্ৰকৃতিৰ নিজ হাতেৰে অঁকা এখন ছবি। বিশ্বনাথ ঘাটৰ ইতিহাস কেৱল মন্দিৰৰ ইতিহাসেই নহয়, এই ঘাটৰ সৈতে জড়িত হৈ আছে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা মানুহৰ জীৱন, জীৱিকা আৰু যাতায়াতৰ পৰম্পৰা। ব্ৰহ্মপুত্ৰই যুগ যুগ ধৰি অসমৰ মানুহৰ জীৱনত গভীৰ প্ৰভাৱ পেলাই আহিছে। নদী পথে যাতায়াত, বাণিজ্য, মাছ ধৰা, নৌকা চলোৱা আৰু নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা বিভিন্ন লোকাচাৰ, এই সকলোবোৰে বিশ্বনাথ ঘাটৰ সাংস্কৃতিক পৰিৱেশ সমৃদ্ধ কৰিছে। অসমৰ বহু ঐতিহাসিক স্থানৰ দৰে বিশ্বনাথ ঘাটেও আমাক অতীতৰ সৈতে সংযোগ ঘটায়। বৰ্তমান সময়ত বিশ্বনাথ ঘাট ধৰ্মীয় পৰ্যটনৰ লগতে প্ৰাকৃতিক আৰু সাংস্কৃতিক পৰ্যটনৰ বাবেও গুৰুত্বপূৰ্ণ। পুৱতি নিশা বা সন্ধিয়াৰ সময়ত বিশ্বনাথ ঘাটৰ পৰিৱেশৰ এক সুকীয়া ৰূপ দেখা যায়। নদীৰ সোঁতৰ শব্দ, প্ৰকৃতিৰ নিৰৱতাৰ মাজত কিছু সময় কটালে নগৰীয়া ব্যস্ততাৰ পৰা আঁতৰি এক শান্ত অনুভূতি লাভ কৰিব পাৰি। বিশ্বনাথৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত হৈছে বিশ্বনাথ ঘাট। ইয়াক গুপ্ত কাশী বুলিও জনা যায়। 2023 চনত ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি লাভ কৰিছিল বিশ্বনাথ ঘাটে। বিশ্বনাথ চাৰিআলি চহৰৰ পৰা মাত্ৰ 9-10 কিলোমিটাৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। শালস্তম্ভ বংশৰ দিনতে 650-990 খ্ৰীষ্টাব্দত ইয়াত শিৱৰ শৈলমন্দিৰ নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তীকালত স্বৰ্গদেৱ প্ৰতাপ সিংহ আৰু লক্ষীসিংহৰ দিনতো মন্দিৰ পুনৰ নিৰ্মাণ তথা সংস্কাৰ কৰা হয়। ব্ৰহ্মপুত্ৰৰ জলৰাশিত ইয়াৰ একাংশ দেৱালয় বছৰৰ প্ৰায় ছমাহ পানীৰ তলত থাকে। এই স্থানতে বুঢ়ীগংগা, বৃদ্ধগংগা নদী ব্ৰহ্মপুত্ৰৰ সৈতে মিলিছে। এই সংগমস্থলতে ঐতিহাসিক শিৱ মন্দিৰটো আছিল। বৰ ভূমিকপৰ সময়ত মূল মন্দিৰ ভাগ ব্ৰহ্মপুত্ৰৰ বুকুত জাহা যায়। আহোম যুগৰ উপৰিও ব্ৰিটিছ শাসনকালত বিশ্বনাথ ঘাট ব্ৰহ্মপুত্ৰৰ এটি অতি গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ জল পৰিবহণৰ নদীবন্দৰ আছিল। বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত এই নদীভাগত বিপন্ন প্ৰজাতিৰ ডলফিন দেখিবলৈ পোৱা যায়। বিশ্বনাথ ঘাট ভ্ৰমণৰ আটাইতকৈ উপযুক্ত সময় হ'ল অক্টোবৰৰ পৰা এপ্ৰিল মাহ। এইখিনি সময়ত আপুনি পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ পানী কম থাকে আৰু সেইকাৰণে মূল মন্দিৰৰ ঐতিহাসিক শিলাখণ্ডসমূহ দৰ্শন কৰিবলৈ পাৰিব। ইয়াতে আছে উমাতুমণি দ্বীপ। ব্ৰহ্মপুত্ৰৰ বুকুত এটি পুৰণি শৈল মন্দিৰৰ ভগ্নাৱশেষ আছে। শৰত আৰু কৃষকৰ সপোন, এই অনুভৱ ব্যক্ত কৰিছে গল্পকাৰ তথা লখিমপুৰৰ নৰ্থ বেংক কলেজ ঘেলামৰাৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা গায়ত্ৰী দলেয়ে।
1: বৰষাৰ পিছত শৰত আহিছে। বৰষাৰ ধাৰাষাৰ বৃষ্টিপাত, মেঘৰ গৰ্জন, বোকাপানীৰ বিষণ্নতা, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ অন্ত পেলাই ধৰিত্ৰীক এক নতুন ৰূপত সজাই তুলিবলৈ যেন শৰত আহিছে। কিন্তু শৰত কেৱল প্ৰকৃতিৰ ঋতু পৰিৱৰ্তনৰ বাবেই নহয়, ই যেন মানৱ জীৱনৰ গভীৰ অনুভৱ, আধ্যাত্মিকতা আৰু আত্ম উপলব্ধিৰো এক অপূৰ্ব দাপোন। শৰতৰ ফৰকাল আকাশ আৰু প্ৰাকৃতিক যি সৌন্দৰ্য, সেয়া মানুহৰ জীৱনক পলকে পলকে এক নতুন অৰ্থ যেন দি যায়। শৰতৰ বুকুতে আহে উৎসৱ আৰু কাতি। কাতি মানে কৃষকৰ মা, এফালে দুৰ্গোৎসৱৰ আনন্দ আৰু আনফালে খেতিয়কৰ উদং ভঁৰালৰ শূন্যতা আৰু আশা। এই শূন্যতাৰ মাজতো খেতিয়কে কিন্তু হাৰ নামানে। কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলাই খেতিয়কে ভৱিষ্যতৰ সপোন দেখে, পথাৰৰ সেউজীয়া লক্ষ্মীক আদৰাৰ প্ৰস্তুতি চলে। শৰত হৈছে আশাৰ ঋতু। তেওঁ শৰতক কেৱল প্ৰাকৃতিক পৰিৱৰ্তন বা সৌন্দৰ্যতে নেদেখে, তেওঁ দেখে তেওঁৰ সেউজীয়া ধাননি ডৰাটো, যিডৰা পথাৰত ধানে থোক মেলে, থোক মেলা ধানে বছৰটোৰ সপোন পূৰ কৰে। ধানৰ প্ৰতিটো থোকৰ আঁৰতে থাকে খেতিয়কৰ তেওঁৰ ঘামৰ টোপাল, থাকে ৰদে বৰষুণে পৰি নিয়া শৰীৰৰ যাতনা। কিন্তু এই সকলো যাতনা মলম সানি খেতিয়কক সপোনমুখী, জীৱনমুখী কৰি তোলে শৰতে। শৰতত কৃষকে পথাৰলৈ চাই বছৰটোৰ পৰিকল্পনা কৰিব পাৰে, সপোন গঢ়িব পাৰে। তেওঁৰ বাবে মাটি কেৱল মাটি নহয়, মাটি মানে তেওঁৰ বাবে জীৱন। এই জীৱনক পৰিপূৰ্ণতাৰ ৰূপ দিয়ে শৰতে। শৰত খেতিয়কৰ বাবে কেৱল এটা ঋতু নহয়, এটা দীঘলীয়া অপেক্ষাৰ অন্তত পরিশ্রমের স্বীকৃতি অথবা আকৌ নতুন

0: সপোন দেখাৰ আৰম্ভণি।
1: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। অসমত ইউ চি চি ৰূপায়ণৰ পথ প্ৰশস্ত, বিধেয়কত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন, প্ৰয়োজনীয় বিধি প্ৰস্তুত, অধিসূচনা জাৰি কৰিব ৰাজ্য চৰকাৰে। জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প ডিচেম্বৰ জানুৱাৰীত মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে বুলি জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, সাজু হৈ উঠিছে প্ৰথমটো ক্লিন ৰুম। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীক সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে, তেজপুৰ বিশ্ববিদ্যালয়ত হ'ব ধ্ৰুপদী অসমীয়া ভাষাৰ উৎকৰ্ষ কেন্দ্ৰ। পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি, বনমন্ত্ৰীৰ। ৰাজ্যিক কৰ্মচাৰীসকললৈ 17 অক্টোবৰ দুৰ্গা পূজাৰ অতিৰিক্ত বন্ধ, কেবিনেটৰ সিদ্ধান্তমৰ্মে অধিসূচনা জাৰি। অৰুণাচলৰ শতাধিক জলমমাই আনিব পাৰে বিপদ অসমলৈ, অসমৰ বাবে ভাবুকি হৈছে দিবাং, ইটালিন, কমলা কালাই ৱানৰ দৰে বৃহৎ প্ৰকল্প। আজি একে সৰল ৰেখাত পৃথিৱীৰ সৈতে সূৰ্য, শনি সন্ধিয়াৰ আকাশত দেখা যাব খালি চকুৰেও। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত তথ্য প্ৰকাশ পাইছে, কমিছে দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ। ৰুছ বাহিনীত এতিয়াও কৰ্মৰত হৈ আছে 55 গৰাকী ভাৰতীয়, ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা ল'বলৈ মস্কোক আহ্বান কেন্দ্ৰৰ। প্ৰকাশ পালে আক্ৰমণকাৰী সহযোগী পাইলটৰ নাম, হাস্পাতালত ভাৰতীয় পাইলটৰ স্মৃতক সাক্ষাৎ ডুবাই যুৱৰাজৰ। বায়ু সেনাপ্ৰধানৰ মন্তব্য, ভাৰতৰ বাবে উদ্বেগৰ বিষয়, চীন পাকিস্তানৰ 5ম প্ৰজন্মৰ যুদ্ধ বিমান। খেলৰ পৃষ্ঠাত এছিয়ান গেমছ ক্ৰিকেটত আধিপত্য ভাৰতৰ, পাকিস্তানক হৰুৱাই ভাৰতৰ স্বৰ্ণজয়, 21টা স্বৰ্ণজয়ে দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন ভাৰতৰ, এছিয়ান গেমছৰ পুৰুষৰ হকীটো দপদপনি। আনহাতে এছিয়ান গেমছৰ হকীত ইতিহাস, ভাৰতৰ মহিলাৰ পিছত পুৰুষ দলেও স্বৰ্ণ লাভ কৰিছিল। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ শেষৰখন খেলত ৱেষ্ট ইণ্ডিজে জয়লাভ কৰিছে। প্ৰস্তুত আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হ'ল, আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছো, নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এতিয়া নিবেদন করা হয়েছে স্বাস্থ্য সম্পর্কে অনুষ্ঠান নিদান।
1: শ্রোতাসকললৈ প্ৰীতি শুভেচ্ছা জনাই মুকলি কৰিছো আজিৰ অনুষ্ঠান। আজি আমি লৌহ ৰক্তাল্পতা বা আইৰণৰ অভাৱজনিত ৰক্তহীনতা এই সম্পৰ্কে কথা পাতিবলৈ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ মৌচুমী বৰকটকী। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: নমস্কাৰ
1: বাইদেউ, প্ৰথমেই আপোনাৰ পৰা ৰক্তহীনতানো কি এই বিষয়ে জানিব বিচাৰিছো।
2: আজিৰ সময়ত ৰক্তহীনতা শব্দটো প্ৰায় সকলোৰে চিনাকি ধৰণৰ হৈছেগৈ। তেজৰ ৰক্তৰ মাত্ৰাত হিমগ্ল'বিন নামৰ যিটো প্ৰটিন আছে তাৰ যেতিয়া পৰিমাণটো লগাতকৈ কমিবলৈ আৰম্ভ কৰে তেতিয়াই শৰীৰত ৰক্তহীনতাৰ সমস্যাটো সৃষ্টি হয়। আৰু এই ৰক্তহীনতাৰ সমস্যা আমাৰ ভাৰতবৰ্ষত বিশেষকৈ মাতৃ আৰু শিশুৰ মাজত লৌহ আইৰণৰ অভাৱৰ কাৰণেই বিশেষভাৱে হোৱা দেখা গৈছে।
1: হয়, আপুনি মাতৃৰ কথাষাৰ যিহেতু উল্লেখ কৰিলেই, গতিকে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, এগৰাকী নাৰীয়ে গৰ্ভধাৰণ কৰাৰ পৰা প্ৰসৱ কৰালৈকে যি সময়ছোৱা, সেই সময়ছোৱাত তেওঁ নিজৰ কিদৰে যত্ন ল'ব যাতে তেখেতৰ ৰক্তহীনতা নহয়?
2: আমি জানো যে গৰ্ভস্থ অৱস্থাত এগৰাকী নাৰীৰ তেওঁৰ যিখিনি প্ৰয়োজন তেওঁক নিজক সুস্থভাৱে ৰাখিবলৈ তাতোকৈ অলপ বেছি পৰিমাণৰ আহাৰ তেখেতে ল'ব লাগিব, কাৰণ তেওঁৰ গৰ্ভস্থ সন্তানটো তেওঁৰ মাজত বৃদ্ধি হৈ আছে। আৰু সেয়েহে এই সময়খিনিত তেখেতক ভিন্ন খাদ্যৰ লগতে নিজৰ যত্নৰ যথেষ্ট প্ৰয়োজন, কাৰণ যদি তেওঁ সুষমভাৱে খাদ্য নাখায়, সুষম আহাৰ গ্ৰহণ নকৰে, তেতিয়া আইৰণৰ যিটো ডেফিচিয়েঞ্চি বা অভাৱৰ যিটো ৰক্তহীনতা হোৱাৰ সম্ভাৱনা অধিক হৈ উঠে। আৰু তাৰ বাবে প্ৰথম তিনিমাহৰ পৰাই প্ৰথমে মাতৃগৰাকীক ফলিক এচিড নামৰ টেবলেটটো দিবলৈ আৰম্ভ কৰা হয়। আৰু তিনিমাহৰ পিছৰ পৰাই মাতৃগৰাকীক প্ৰতিদিনে খাবলৈ আইৰণ আৰু ফলিক এচিডৰ টেবলেট গৰ্ভাৱস্থাৰ একেবাৰে শেষ পৰ্যায়লৈ, তাৰপিছত আনকি ডেলিভাৰী হোৱাৰ পাছতো তেখেতে যেতিয়া স্তনপান কৰাই থাকিব তেতিয়ালৈকে সেই আইৰণ আৰু ফলিক এচিডৰ যিটো কেপচুল সেইটো দৈনিকভাৱে খুৱাই থকা হয়। আৰু এইখিনি কৰি থাকিলে আৰু

0: যদি প্ৰতি ভিজিটত যিবাৰে আহে তেখেতৰ যদি ৰক্তৰ হিমগ্ল'বিনৰ মাপটো কৰি থকাও হয় তেতিয়া আমি গম পাম যে মাতৃগৰাকীৰ তেওঁৰ ৰক্তহীনতাত ভুগিছেনে নাই ভুগা। আৰু যদি তেখেতে সময়মতে সকলোখিনি গ্ৰহণ কৰে, সুষম আহাৰ, সেউজীয়া শাক পাচলি, প্ৰটিন থকা ধৰক মাছ মাংস কণী আটাইবোৰ সুন্দৰভাৱে গ্ৰহণ কৰি থাকে, তেনেহ'লে এই সমস্যাটো তেখেতৰ নহ'ব। আৰু সেইটোৱে মাতৃ আৰু শিশু দুয়োটাৰ কাৰণে যথেষ্ট মংগল।
1: হয়, মানে মাতৃগৰাকীয়ে সুষম আহাৰৰ লগতে যদি বাহ্যিকভাৱে আইৰণ আৰু ফলিক এচিড গ্ৰহণ কৰে তেতিয়াহ'লে শিশুটিৰ ক্ষেত্ৰত আমি আইৰণৰ অভাৱজনিত ৰক্তহীনতা নিশ্চয়কৈ দেখা নাপাম।
0: হয় নহয় জানো, মানে শিশু মানে গৰ্ভস্থ সন্তানটোৰ যিটো বৃদ্ধি যিধৰণে বাঢ়িব লাগে সেই বৃদ্ধিটো সুচল হ'ব, সুষম হ'ব। কাৰণ মাতৃগৰাকীয়ে যদি ৰক্তহীনতাত ভোগে তেতিয়াহ'লে শিশু বা গৰ্ভস্থ সন্তানৰ বৃদ্ধিটো যথেষ্ট বাধাপ্ৰাপ্ত হয় আৰু যিটো প্ৰসৱকালীন সমস্যাৰূপে দেখা দিব পাৰে। সেয়ে সমগ্ৰ গৰ্ভাৱস্থাটোত মাতৃ এগৰাকীক আইৰণ আৰু ফলিক এচিডৰ যিটো কম্বিনেশ্যন টেবলেট থাকে সেইটো সদায়ে নিয়মিতভাৱে সেৱন কৰিবলৈ উপদেশ দিয়া হয়।
1: এবাৰ আমি লাহে লাহে আগবাঢ়িছোঁ প্ৰসৱোত্তৰ অৱস্থালৈ। শিশু এটি জন্ম হ'ল, শিশুটি জন্মৰ পিছতে ছমাহ আমি মাতৃদুগ্ধৰ ওপৰত গুৰুত্ব দিওঁ, নহয় জানো, ছমাহ তেওঁ বেলেগ একো আহাৰ ল'ব নোৱাৰে। এই ক্ষেত্ৰত শিশুটিয়ে মাতৃদুগ্ধৰ পৰাই পৰ্যাপ্ত যিখিনি আইৰণ লাগে, লৌহ পদাৰ্থ, সেইখিনি পাবনে?
0: পায়। ঠিক মানে শিশুটো জন্মৰ পিছতেই তেওঁৰ শৰীৰত প্ৰকৃতিগতভাৱে যথেষ্ট পৰিমাণে কনচেনট্ৰেটেড, তাৰমানে ঘনত্ব বেছি থকা হিমগ্ল'বিনটো প্ৰটিন সেইটো নতুনকৈ জন্ম হোৱা শিশুটোত থাকেই। আৰু সেই ভঁৰালটো বুলি কৈছোঁ যদিও সেইটো ছমাহ পৰ্যন্ত শিশুটোৰ শৰীৰত থাকে। তদুপৰি মাতৃদুগ্ধত যথেষ্ট পৰিমাণে শিশুটোক প্ৰয়োজনীয় সকলোখিনি থকা হেতুকে ছমাহ বয়স পৰ্যন্ত শিশুটো সাধাৰণতে এই যে ৰক্তহীনতা অৱস্থাটোত নপৰে। কিন্তু তাৰ পিছৰ সময়খিনিহে আচলতে জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ সময়। আপোনালোকে হয়তো আজিকালি শুনিছে বা ৰাইজেও সকলোৱে শুনিছে যে জীৱনৰ প্ৰথম 1000টা দিন আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এতিয়া আপুনি হয়তো ভাবিব পাৰে যে 1000টা দিন কিহৰ কাৰণে গুৰুত্বপূৰ্ণ, তাৰমানে শিশুটোৰ ছমাহ বয়সৰ পৰা 3 বছৰ বয়স পৰ্যন্ত শিশুৰ খাদ্যত লৌহ পদাৰ্থ থাকিবই লাগিব প্ৰথম কথা। কাৰণ সেইখিনি সময়তে শিশুটোৰ মগজুৰ বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি। আৰু সেইখিনি সময়ত যদি শিশুটো এই যে আইৰণ ডিফিচিয়েঞ্চি এনিমিয়াত ভুগিবলগীয়া হয়, ৰক্তহীনতাত যদি ভোগে, তাৰ মগজুৰ বিকাশৰ হাৰটো কমি যাব। আৰু ফলত কি হ'ব, শিশুটোৰ যিটো তাৰ পঢ়ন শক্তি, তাৰ বোধগম্য হোৱা শক্তি, তাৰ চিন্তাধাৰাৰ শক্তি, তাৰ ইণ্টেলেকচুৱেল যিটো বুদ্ধিমত্তা, আটাইবোৰৰ গুটি বৃদ্ধিটো আকৌ লেহেমীয়া হৈ যাব।
1: মানে এই লৌহজনিত যিটো ৰোগটো হ'লে তাৰমানে শিশুটোৰ সামগ্ৰিক বিকাশতেই বাধা আহি পৰে।
0: হয় হয়, সেই কথাটো আগলৈকে আমি কোনো উপলব্ধি কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া দেখা গৈছে যে প্ৰত্যেকজন ব্যক্তিৰে, প্ৰত্যেকজন মানুহৰেই প্ৰথম 3 বছৰ বয়সটো আটাইতকৈ গুৰুত্বপূৰ্ণ, মানে আমাৰ মগজুটোৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় কিন্তু সেই প্ৰথম 1000টা দিন। মগজুৰ বিকাশৰ শাৰীৰিক বিকাশটোতো থাকিবই, সেইটোতো আমি কৰিয়ে আছোঁ। কাৰণ অন্য খাদ্য খাই আমি শাৰীৰিক বিকাশ কৰিম, বা কেতিয়াবা আমি লৌহ পদাৰ্থটোক আমি হেলা কৰিম বা নাথাকিবও পাৰে তাৰ খাদ্য তালিকাখনত। সেইকাৰণে আমি কওঁ যে যেতিয়া ছমাহ বয়স পাৰ হোৱাৰ পিছত যিটো উইনিং পিৰিয়ড বুলি কওঁ, য'ত আমি লাহে লাহে গোটা আহাৰ আমি শিশুটোক দিবলৈ আৰম্ভ কৰিম, তেতিয়া আমি প্ৰধানকৈ চাম মাতৃদুগ্ধটো চলিয়ে থাকিব 2 বছৰ বয়স পৰ্যন্ত, তাৰ লগতে আমি কি কৰিম, তাক সুষম আহাৰ দিবলৈ আৰম্ভ কৰিম। সেই আহাৰত আপোনাৰ থাকিব প্ৰটিন। প্ৰটিন মানে সেইটো আমি 2টা কথাৰ পৰা পাব পাৰোঁ। এটা হৈছে আপোনাৰ জন্তুৰ পৰা, মানে জন্তুৰ যিটো প্ৰটিন, আৰু এটা হৈছে আমাৰ শাক পাচলি, সেউজীয়া শাক পাচলি, সেইবোৰৰ পৰা। সেইকাৰণে আমি অলপ অলপ অলপকৈ আমি আৰম্ভ কৰিম শিশুটোক তেনে খাদ্য দিয়াবলৈ। আৰু ছমাহ বয়সৰ পৰাই আমি যেতিয়া লাহে লাহে আৰম্ভ কৰিম তাক সকলোবোৰ খাদ্য তাৰ খাদ্য তালিকাত থাকিবলৈ, আৰু সেই তেতিয়াহ'লে তাৰ কি হ'ব, যিটো লৌহ আয়নৰ যিটো অভাৱ, সেই অভাৱটো নহ'ব। আৰু লগতে আজিকালি কোৱা হৈছে যে অকল আমিতো খোৱা আহাৰ দি গোটেইখিনি তাৰ যিখিনি শৰীৰৰ প্ৰয়োজন আমি দিব নোৱাৰিব পাৰোঁ। সেইকাৰণে এটা শিশুক ছমাহৰ পৰা 5 বছৰ পৰ্যন্ত আমি যিটো আইৰণ আৰু ফলিক এচিডৰ চিৰাপ থাকে, সেই চিৰাপটো আমি প্ৰত্যেক সপ্তাহত আমি দিবলগীয়া হয়। 6 মাহৰ পৰা 5 বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত সপ্তাহত 2 দিনকৈ আমি দিম, আৰু 5 বছৰৰ ওপৰ শিশুক প্ৰতি সপ্তাহত 1 বাৰকৈ এই আইৰণ আৰু ফলিক এচিডৰ যিটো ছাপ্লিমেণ্ট বা ভিটামিন বুলি যাক সহজভাৱত ক'ব পাৰি সেইটো দিয়াটো অতি প্ৰয়োজন।

0: আৰু তেনেকৈ যদি আমি দিওঁ তেতিয়াহ'লে যিটো আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া, সেই তেনে সমস্যা শিশুৰ মাজত দেখা নাপাম।
1: হয়, আপুনি যি চিৰাপৰ কথা ক'লে, সি চৰকাৰীভাৱে সুলভ নে?
0: হয়, চৰকাৰীভাৱেও পায় আৰু বজাৰতো বিভিন্ন ঔষধ কোম্পানীত প্ৰস্তুত কৰাও আছে। আৰু সাধাৰণতে তাত দেখা যায় যে আমাৰ শৰীৰৰ কাৰণে, মানে আমাৰ মানে সৰু শিশুৰ কথা কৈছোঁ, ছমাহৰ পৰা পাঁচ বছৰ শিশুৰ কাৰণে যিখিনি শৰীৰে প্ৰয়োজন, সেই পৰিমাণৰ আইৰণহে সেই চিৰাপবোৰত থাকে। আৰু সেই ছমাহৰ পৰা পাঁচ বছৰলৈ শিশুটোক আমি সপ্তাহত দুবাৰকৈ 1 ml সেই ঔষধটো, ঔষধ ঠিক ক'ব নোৱাৰি, এইটো ছাপ্লিমেণ্ট বা ভিটামিন আমি দিয়াব লাগে। সেই সময়খিনিত যদি আমি দি থাকোঁ তাৰ, তেতিয়াহ'লে যিটো অভাৱ, সেই অভাৱ নহ'ব। অভাৱ যেতিয়াই নহ'ব, শিশুটোৰ বিকাশৰ হাৰ দ্ৰুতগতিত হ'ব, তাৰ মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্যৰ যিটো ভাৰসাম্য, এইটো সুন্দৰকৈ ৰক্ষা হ'ব। আৰু সেই শিশুটোৱে তেতিয়া তাৰ স্কুলতেই হওক, তাৰ কাৰ্য, তাৰ যিটো সৃষ্টিশীল মন, সেই সকলোবোৰ সুষমভাৱে যে হৈছে সেই কথাটো প্ৰকাশিত হ'ব।
1: হয় বাইদেউ, এইখিনিতে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে আইৰণ বৰি বা পিল খোৱাৰ

0: নহ'ব, শিশুটোৰ বিকাশৰ হাৰ দ্ৰুতগতিত হ'ব, তাৰ মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্যৰ যিটো ভাৰসাম্য এইটো সুন্দৰকৈ ৰক্ষা হ'ব। আৰু সেই শিশুটোৱে তেতিয়া তাৰ স্কুলতেই হওক, তাৰ কাৰ্য, তাৰ যিটো সৃষ্টিশীল মন, সেই সকলোবোৰ সুষমভাৱে যে হৈছে সেই কথাটো প্ৰকাশিত হ'ব।
1: হয় বাইদেউ, এইখিনিতে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে আইৰণ বড়ি বা পিল খোৱাৰ কথা আপুনি ক'লে বা ছাপ্লিমেণ্ট, এইটো কোন সময়ত কেনেকৈ খাব লাগিব, ধৰক আহাৰৰ পিছত, আগত?
0: হয়, এইটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। সাধাৰণতে আইৰণ এইটো আমাৰ খালী পেটত অতি সোনকালে হজম হয়, কিন্তু এটা কথা কি হয়, আমি শিশুৰ কথা যদি কওঁ, একেবাৰে খালী পেটত দিয়াটো অসুবিধা, একো নোখোৱাৰ আগতে ধৰক খোৱা নহয়, সেইকাৰণে কিবা খোৱাৰ আধা ঘণ্টাৰ পৰা এক ঘণ্টা পিছত যিমান পৰিমাণৰ চিকিৎসকে পৰামৰ্শ দিয়ে সেই পৰিমাণটো দিয়া উচিত। আৰু এটা কথা সদায় মনত ৰখা উচিত, শিশুসকলে যদি আইৰণ দিয়া হৈছে তেতিয়াহ'লে আমি যদি সিহঁতক টেঙা ভিটামিন চিযুক্ত আহাৰ দিওঁ, যিটো আইৰণ ছাপ্লিমেণ্ট বা আইৰণ ভিটামিন আমি তাক দিম, তাৰ হজম বা তাৰ কৰ্মশক্তি বেছি বাঢ়ি যায়। সেয়েহে নেমু টেঙাই হওক, আমলখিয়ে হওক, তেনেকুৱা বস্তুবোৰ খাবলৈ শিশুৰক অভ্যাস কৰোৱাব লাগে। আৰু সেই আহাৰবোৰে শৰীৰত আইৰণৰ এবজৰ্পশ্যন, যিটো পাচন প্ৰক্ৰিয়াত হ'ব, সেইটো অতি সুষম কৰি তোলে। আৰু আমি ডাঙৰখিনিৰ ক্ষেত্ৰতো, প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰতো মই কওঁ, ডাঙৰসকলে যদি পাৰে তেতিয়াহ'লে খালী পেটত একো নোখোৱাৰ আগতে আমি আইৰণ বড়িটো খোৱাটো ভাল। আৰু কিন্তু কিছুমানে এটা দিগদাৰ কৰে যে আইৰণটো খালে গেছ হয় বা এনেকুৱা, যি সাধাৰণতে তেনেকুৱা খুব নহয়, তথাপি যিসকলে এইটো আপত্তি কৰে তেতিয়া তেখেতসকলে খোৱাৰ আধা ঘণ্টা বা এক ঘণ্টাৰ পিছতহে খোৱা উচিত। আৰু ডাঙৰসকলে এটা মনত ৰখা উচিত, যদি আইৰণ বড়ি খায় তাৰ লগত যাতে কেতিয়াও এণ্টাচিড জাতীয় দৰৱ নাখায়,
1: খাব নালাগে।
0: আৰু কিন্তু আমি সদায় ভিটামিন চি থকা যিকোনো বস্তুৱে আমি আইৰণৰ লগত খোৱাটো অতি দৰকাৰ। আৰু সি মানে আমাৰ ভিটামিনটোৰ কামৰ লগতে ভিটামিন চিও আৰু আগবঢ়াই দিব সেই কামটোৰ সক্ৰিয়তাটো। আৰু শিশুসকলকতো আমি সদায় এতিয়া খালী পেটত নিদি আমি কিবা এটা খোৱাৰ কিন্তু আধা ঘণ্টা বা এক ঘণ্টা, সেই কথাটো যাতে মাতৃসকলে মনত ৰাখে। আৰু মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ, আমি যেতিয়া শিশুসকলক বিশেষকৈ ছমাহ বয়সৰ পিছত গোটা আহাৰ দিবলৈ আৰম্ভ কৰোঁ, আজিকালি বজাৰত বিভিন্ন ভাল কোম্পানীৰ কিছুমান জলপান উপলব্ধ হৈছে, আৰু এতিয়া এই জলপানবোৰত সিহঁতৰ খাদ্যৰ লগতে লৌহ বা আইৰণ মিহলাই দিয়াৰ কাৰণে সেই পদাৰ্থখিনি খালে শিশুটোৰ আৰু অলপ উপকাৰ হয়। আৰু সেই কথাবোৰ এতিয়া নতুনকৈ দেখা গৈছে হৈছে, আৰু সেইবোৰক আমি এতিয়া সেইকাৰণে কওঁ যে শিশুসকলে নিজৰ ঘৰত বনোৱা প্ৰস্তুত কৰা আহাৰটো খাবই, যদি তেনেকুৱা আহাৰো ল'ব পাৰে সেইটোত কোনো কিন্তু অন্যায় হোৱাৰ সম্ভাৱনা নাথাকে। আৰু সেয়েহে আমি সেইখিনিয়ে কওঁ, আৰু গৰ্ভাৱস্থাটো আমি খায়েই থাকিব লাগিব আইৰণখিনি, খালি গৰ্ভাৱস্থাত হজমৰ ক্ষেত্ৰতো সেই কথাটো লক্ষ্য কৰা উচিত আইৰণ টেবলেটটো লওঁতে, যদি পাৰে খালি পেটত দেখাব, নহ'লে খোৱাৰ আধা ঘণ্টাৰ পৰা এক ঘণ্টাৰ পিছত।
1: আৰু লগত চি ভিটামিন,
0: ভিটামিন চি থকা যিকোনো, ভিটামিন চি থকা যিকোনো আমি সকলোৱে জানো, সেইখিনি আপুনি যদি কৰা হয় বা কৰে তেতিয়া এনেকুৱা ৰক্তহীনতাৰ সমস্যাটো নোহোৱা হ'ব, আৰু সেইটো মই সদায় আশা কৰোঁ।
1: ধন্যবাদ। ধন্যবাদ। আজিকালি সততে এটা অভিভাৱকৰ অভিযোগ শুনা যায় যে মোৰ ল'ৰাটোৱে নাখায় বা ছোৱালীজনীয়ে নাখায়। এতিয়া নোখোৱা ল'ৰাটি এনেকুৱা ধৰণৰ অভাৱজনিত ৰোগ হোৱাটো তেনেই স্বাভাৱিক নহয় জানো, তেতিয়া আমি বা অভিভাৱকসকলে কেনেধৰণৰ পদক্ষেপ ল'ব লাগিব?
0: প্ৰথম কথা, মই পিতৃ মাতৃসকলক এটাই কথা ক'বলৈ খোজোঁ, এটা শিশুৱে ছমাহৰ পৰা পাঁচ বছৰ, ছবছৰ বয়স পৰ্যন্ত, প্ৰথম অৱস্থাত মই এবছৰটোলৈকে লৈ আহিছোঁ, ছমাহৰ পৰা এবছৰ বা দুবছৰীয়া এটা শিশুৱে এটা সপ্তাহৰ 48 hours, 48 ঘণ্টা নোখোৱাকৈ থাকে, সেইটো প্ৰকৃতিগত। তাৰমানে এটা শিশুৱে সেই 48 ঘণ্টা মানে দুদিন, সেই দুদিনটো একেলগে হ'ব পাৰে নতুবা গোটেই সপ্তাহটো বিয়পি দুদিন। গতিকে মাক দেউতাকসকলে এইটো জনা উচিত যে মোৰ শিশুটোৱে 48 ঘণ্টা নোখোৱাকৈ থাকিলেও কোনো অসুবিধা নহয়। আৰু নোখোৱাকৈ থকা কথাটো একেবাৰেই মিছা, শিশুটো কেতিয়াও ভোকত নাথাকে। যদি মাক দেউতাকেও ভাবিছে যে শিশুটোৱে নাখায়, সাধাৰণতে আজিকালি কি কৰা হৈছে যে স্কুললৈ যোৱা বা স্কুললৈ যোৱা আগৰ বয়সৰ যিবোৰ শিশু প্ৰাক প্ৰাথমিক অঞ্চলত যায় বা সৰু সৰুবোৰত, তাত আজিকালি আমি আইৰণ আৰু ফলিক এচিডৰ যিটো ছাপ্লিমেণ্ট, সেইটো আমি দিয়াবলৈ আজিকালি উপদেশ দিওঁ, শিশুটোক খাবলৈ দিওঁ। ৰক্ত পৰীক্ষা কৰোঁতেহে আমি গম পাওঁ এনিমিয়া আছে নেকি বা নাই। সেই এনিমিয়া বুলি যদি পাওঁ যে হিমগ্ল'বিন কমিছে, সেইখিনি পোৱা অৱস্থালৈকে ইতিমধ্যে শিশুটোৰ শৰীৰত ৰক্তহীনতা আৰম্ভ হৈ যায়। গতিকে আমি

0: প্ৰতিষেধক প্ৰিভেনশ্যন হিচাপে আজিকালি স্কুলত যোৱা স্কুলত যাবলৈ মানে সাজু কৰিব লগা শিশুটোক আমি আইৰণ আৰু ফলিক এচিডৰ ছাপ্লিমেণ্ট যিবোৰ আজিকালি পায় সেইবোৰ আমি আৰম্ভ কৰিবলৈ দিওঁ সপ্তাহত দুবাৰকৈ নতুবা ওজন হিচাপত আমি তেনেকৈ প্ৰতিদিনে শিশুটোক খোৱাবলৈ দিওঁ আৰু তেতিয়া এই সমস্যাবোৰ নহয়। আৰু যদি শিশু এটাৰ যদি ৰক্তহীনতা সমস্যা থাকে যিটো ধৰক মাক দেউতাকে ধৰিব নোৱাৰে প্ৰথম কিন্তু লক্ষণ হয় সি খাবলৈ নিবিচাৰাটো।
1: হয় মই এই কথাষাৰকে আপোনাক সুধিম বুলি ভাবিছিল যে প্ৰাৰম্ভিক লক্ষণ হয় কি কি ধৰণৰ
0: এই মানে ভোক নলগা শিশুটো অলপ চঞ্চল ধৰণৰ যিকোনো কামত সি মন নিদিয়া কাম মানে সিহঁতৰ যিখিনি খেলা ধূলাই হওক এঠাইত বহি নথকা
1: কিন্তু
0: মনোযোগ দিব নোৱাৰা হয় সেই প্ৰথম সেইখিনি কথা লৈ পেলাই যদি শিশু এটা মোৰ ওচৰলৈ বা কোনোজন চিকিৎসকৰ ওচৰলৈ যায় প্ৰথমেই আমি ধৰি লওঁ যে হয়তো শিশুটোৰ শৰীৰত ৰক্তহীনতাৰ এটা লক্ষণ আছে। মাক দেউতাকতে তাৰ চঞ্চল স্বভাৱৰ কাৰণে বা অমনোযোগিতাৰ কাৰণে তাক কিবা মানে অশান্তিও পাব পাৰে বা ঘৰখনত এটা অশান্তিৰ পৰিৱেশো সৃষ্টি হয় যে ইমান দিগদাৰ কৰে এঠাইত বহি নাথাকে কিন্তু আচলতে তাৰ ইনহাৰেণ্ট কষ্ট হৈছে তাৰ শৰীৰত হিমগ্ল'বিনৰ পৰিমাণটো কমিছে আৰু সেয়েহে আমি সাধাৰণতে আজিকালি আমি দিয়ে দিওঁ এটা শিশুক ছমাহ বয়সৰ পিছত যদি অকল মাতৃদুগ্ধৰ ওপৰতে থাকে ধৰক তেতিয়াহ'লে কিন্তু আমি আইৰণ ছাপ্লিমেণ্টটো আৰম্ভ কৰি দিওঁ যিটো ভিটামিন থাকে যথেষ্ট কম পৰিমাণত ওজন হিচাপত দিয়া হয় সেইটো হিচাপত আমি দি থাকিলে শিশুটোৰ সেই সমস্যাটো নহ'ব আৰু তেতিয়া তাৰ সকলোখিনি বুদ্ধিবৃত্তিয়ে হওক তাৰ মনোযোগ তাৰ যিটো সক্ৰিয়তা খেলা ধূলাৰ প্ৰতি ৰাপ সকলোখিনি সুন্দৰভাৱে আগবাঢ়ি যাব।
1: হয় এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলে যিসকলে অনুষ্ঠান শুনি আছে নিশ্চয় কথাষাৰ গুৰুত্ব দিব। এবাৰ আমি ক্ৰমে আগবাঢ়িছোঁ যেতিয়া শিশু এটি আমি কন্যা শিশুৰ কথালৈ আহোঁ কন্যা শিশুটিয়ে যেতিয়া বয়সন্ধি প্ৰাপ্ত হ'বলৈ হয় তেতিয়া আমি এই যিটো আইৰণজনিত ৰক্তহীনতাৰ কথাটো অলপ গুৰুত্ব দিবলগীয়া হয় চাগে নহয় জানো এই বিষয়ে কওকচোন অকণমান।
0: এইটো এটা মানে যথেষ্ট গুৰুত্বপূৰ্ণ কথা এইটো কাৰণে যেতিয়া বয়সন্ধি বা যেতিয়া এগৰাকী কন্যা শিশু কন্যাকাল প্ৰাপ্তি হ'ব বা পুষ্পিত হ'ব সেই তাৰ পিছৰ পৰাই পুষ্পিত হোৱাৰ পিছৰ পৰাই শিশু বা মানে কন্যাগৰাকীক আমি আইৰণ আৰু ফলিক এচিডৰ আৰম্ভ কৰি দিবই লাগিব আৰু সেয়েহে আজিকালি চৰকাৰী আঁচনি হিচাপেও স্কুলবোৰত আইৰণ ছাপ্লিমেণ্ট দিয়া আৰম্ভ কৰিছে আৰু তাক আপোনালোকে হয়তো সকলোৱে জানে প্ৰতি সপ্তাহতে দিবলৈ আৰম্ভ কৰা হৈছে গোটেই বয়সন্ধি পিৰিয়ড মানে সময়খিনিত তাৰমানে ধৰক 10 বছৰৰ পৰা যদি আমি ধৰোঁ 10ৰ পৰা 17 বছৰ বয়সৰ ছোৱালী এজনীক প্ৰতিদিনে মানে প্ৰতি সপ্তাহত আমি আইৰণ আৰু ফলিক এচিড দি থকা হয় আৰু সহজ ভাষাত যদি ক'বলৈ যাওঁ আমি এটা কথা এনেকৈ থুলমূলকৈ এটা আমি ধাৰণা কৰি থোৱা উচিত মাতৃসকলো বা সকলোৱে যে এগৰাকী নাৰী হওক এগৰাকী শিশু হওক এটা বছৰত 90টা দিন আইৰণ আৰু ফলিক এচিডৰ টেবলেট খাব লাগে
1: যথেষ্ট
0: গুৰুত্বপূৰ্ণ সেই 90টা দিন আপোনাৰ একেলগে 3 মাহ খাই দিব পাৰে নতুবা আপুনি ভাগ ভাগ কৰিও আপুনি 90টা দিন খাব পাৰে তাৰমানে আপোনাৰ আপুনি খাব লাগিব 90টা টেবলেট বা কেপচুল
1: এবছৰত
0: অঁ
1: যাতে আপুনি আইৰণৰ অভাৱজনিত ৰক্তহীনতাত
0: নভোগে আৰু সেইটো মানে এটা কম্পালচৰি ধৰণৰ মানে লোৱা উচিত বুলি আমি কৈছোঁ অকল কন্যাকাল প্ৰাপ্তি পোৱা ছোৱালীখিনি বুলি নহয় তেওঁলোকৰ যেতিয়া ডাঙৰ হ'ব বিয়া হ'ব গোটেই সময়খিনি মানে আমি এটা অভ্যাসত পৰিণত কৰা দৰকাৰ বিশেষকৈ আমি
1: মহিলাসকলে
0: কন্যা শিশুৰ পৰা মহিলাসকললৈ কথা ধৰিছোঁ আৰু সেই কথাটো মই সদায় য'তেই পাওঁ সকলোকে কওঁ আৰু বিশেষকৈ এতিয়া প্ৰধান দেখা গৈছে যে বাকীবোৰতো আছে লগতে কিন্তু আমি কি কৰিবলগীয়া হয় যিবোৰ কৃমিনাশক দৰৱ আছে আমি বছৰত 2 বাৰকৈ তেনে ঔষধো কিন্তু দিয়াবলগীয়া হয় আপোনালোকে হয়তো জানেই কেতবোৰ কৃমিৰ কাৰণেও ৰক্তহীনতা হয় আৰু সেয়েহে আজিকালি স্কুলবোৰতো পেলু মৰা দৰৱ বুলি সহজ ভাষাত যাক ক'ব পাৰি সেইটো দিয়া হৈছে
1: চৰকাৰীভাৱে সেই আঁচনি লৈছে কিন্তু ইয়াতো আকৌ এটা কিছুমান এতিয়াও যদিও যথেষ্ট আমাৰ লোকসকল সজাগ হৈছে সমাজ সজাগ হৈছে তথাপিও দেখা যায় যে কিছু লোকে অলপ অনীহা প্ৰকাশ কৰে স্কুলত মাজতে কথা ওলাইছিল যে তেওঁলোকে টেবলেট লয় কিন্তু নাখায়
0: হয় হয়
1: সেই সজাগতা সৃষ্টিৰ বাবে মানে কেনেকুৱা ধৰণৰ আপুনি এটা মেছেজ দিব বিচাৰিব
0: মানে সজাগতা মানে প্ৰথম কথা স্কুলত যেতিয়া আমি শিশু এজন দিম সাধাৰণতে কোনো স্বাস্থ্যকৰ্মী থকাটো উচিত বা নাথাকিলেও যিসকল শিক্ষক বা শিক্ষয়িত্ৰী আছে তেওঁলোক সজাগ হ'বই লাগিব আৰু তেওঁলোকৰ হাততেই দায়িত্বটো থাকিব লাগিব যে শিশুসকলক বুজাবলৈ যে কিমান প্ৰয়োজন আছে এই আইৰণৰ টেবলেটটো আৰু সেই সজাগতাখিনি আনিবৰ কাৰণে আজিকালি বিভিন্ন ধৰণৰ মাধ্যমো আছে কিন্তু ভুল ব্যাখ্যা নহ'বৰ কাৰণে কিন্তু সজাগতাৰ যথেষ্ট প্ৰয়োজন আৰু সেইখিনিৰ দায়িত্ব

0: আশাকৰ্মী হওক বা যিবোৰ স্বাস্থ্যকৰ্মীয়ে কাম কৰি আছে তেওঁলোকেও আগভাগ ল'ব লাগিব। আৰু মই শিক্ষক শিক্ষয়িত্ৰীসকলক বিশেষকৈ আহ্বান কৰোঁ, লগতে ঘৰৰ অভিভাৱক বা পিতৃ মাতৃসকলকো মই কওঁ যে স্কুলত যিটো আইৰণ বৰি দিয়া হয় সেইটো যাতে ছোৱালীজনীক ল'বলৈ বাৰণ কৰা নহয়।
1: হয়, ধন্যবাদ বাইদেউ। লৌহ ৰক্তাল্পতা বা আইৰণৰ অভাৱজনিত ৰক্তহীনতা, এই সম্পৰ্কে আমাৰ শ্ৰোতাসকলক যথেষ্টখিনি ক'লে, তাৰ বাবে ধন্যবাদ জনাই আমাৰ আজিৰ অনুষ্ঠানে ইয়াতে সামৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।
3: ক'ত আছা? মাজনীৰ নতুন একাউণ্ট আৰু মোৰ KYC আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি KYC-ত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' KYC বা আধাৰ OTP আধাৰিত eKYC-ৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBI-এ কয়,
4: জানি লওক, সতৰ্ক হৈ ৰওক।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক।

0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত হৈছে। অসম বিধানসভাত যোৱা 27 মে'ত গৃহীত এই বিধেয়কখনৰ জৰিয়তে ৰাজ্যত বহু বিবাহ নিষিদ্ধ, বিবাহ বিচ্ছেদ, লিভ ইন সম্পৰ্ক আৰু কন্যা সন্তানক সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ দৰে বিষয়ত উমৈহতীয়া কাঠামো প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে। আইনখন বলবৎ হলে বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটা শাস্তি হ'ব পাৰে। একেদৰে বিধেয়কখনত বহু বিবাহৰ ক্ষেত্ৰত সৰ্বাধিক 7 বছৰৰ কাৰাদণ্ডৰ প্ৰস্তাৱ দিয়া হৈছে। অৱশ্যে ৰাজ্যৰ অনুসূচিত জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধি পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছে। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰা মতে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষা অধ্যয়নৰ বাবে এই কেন্দ্ৰকেইটা স্থাপন কৰা হ'ব। এই উদ্যমে উন্নত শৈক্ষিক গৱেষণা, ভাষিক তথা সাহিত্যিক ঐতিহ্যৰ সংৰক্ষণ তথা ডিজিটেল ৰূপ প্ৰদান আৰু এই ধ্ৰুপদী ভাষাসমূহৰ জ্ঞানৰ প্ৰসাৰৰ বাবে সুকীয়া প্ৰতিষ্ঠানগত সহায় আগবঢ়াব বুলি আশা কৰা হৈছে। অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, পুনেৰ ডেক্কান স্নাতকোত্তৰ মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ওড়িশাৰ ওড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু গুজৰাটৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় এই উৎকৰ্ষ কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে দেশৰ ধ্ৰুপদী ভাষাসমূহৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণত সহায় কৰিব। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী অসমীয়া ভাষাৰ উৎকৰ্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে অনুমোদন জনোৱাৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে। অসমীয়া ভাষাৰ নিৰ্ধাৰিত কেন্দ্ৰটো তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা হ'ব। এই কেন্দ্ৰসমূহে ভাষা আৰু সাহিত্যৰ ঐতিহ্যক কেন্দ্ৰ কৰি গৱেষণা, ডিজিটেল সংৰক্ষণ, নথিপত্ৰ সংৰক্ষণ আৰু জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত কয় যে অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছৰে পৰা ৰাজ্য চৰকাৰে ভাষাটো সমৃদ্ধ ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিশেষ কেন্দ্ৰ এটা স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আহিছিল। এই কেন্দ্ৰটো স্থাপনৰ ফলত অসমীয়া ভাষাক লৈ বিস্তৃত গৱেষণাৰ নতুন সুযোগ সৃষ্টি হ'ব আৰু পাণ্ডুলিপি তথা অন্যান্য সাহিত্যিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ কাম সহজ হ'ব। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে।
1: ইণ্ডিয়াৰ কোনো এটা লেংগুৱেজ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা সেই লেংগুৱেজটোৰ ওপৰত গৱেষণা কৰাৰ কাৰণে একোটা চেণ্টাৰ অফ এক্সেলেঞ্চ নিৰ্মাণ ভাৰত চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ধ্ৰুপদী অসমীয়া ভাষাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ য'ত ভাষাটোৰ ৰিচাৰ্চ হ'ব, গৱেষণা হ'ব, ভাষাটোক বহু যুগলৈ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা হ'ব, এই গোটেই দায়িত্বটোৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় এটা চেণ্টাৰ অফ এক্সেলেঞ্চ নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া,
0: সেৱা সেতু অভিযানৰ অংশ হিচাপে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ 5টা উন্নয়ন খণ্ডত বিশেষ সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা 10 বজাৰ পৰা আমগুৰি উন্নয়ন খণ্ডৰ পি এম শ্ৰী আমগুৰি হালুৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ অনুষ্ঠিত হ'ব। শিবিৰত বিভিন্ন চৰকাৰী সেৱা, জনকল্যাণমূলক আঁচনিৰ সুবিধা, আবেদন পঞ্জীয়ন আৰু নথি পৰীক্ষণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে। সেৱা সেতু অভিযানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলিয়াজান বিধানসভা সমষ্টিৰ ভাদৈ মণ্ডলত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত অঞ্চলটোৰ লোকসকলো বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধৰ যোগান ধৰা হৈছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। নাগয়া চহৰৰ মিজোহো পাৰ্ক এথলেটিক্স ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰুধান্দা ভাৰতৰ মহিলা ধবজাবহনকাৰী হ'ব। খেলুৱৈসকলৰ কুচকাবাজ আৰু খেলৰ আনুষ্ঠানিক সামৰণিসহ ভালেমান পৰম্পৰাগত কাৰ্যক্ৰমেৰে সামৰণি অনুষ্ঠান সজাই তোলা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं फरहत नाज। लोकसभा अध्यक्ष ओम बिरला ने वर्ष 2000

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীত। গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত গীতটি শুনিলে। এইবাৰীয়া মিতালী চৌধুৰী, গীতিকাৰ কেশৱ দত্ত, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

মিতালী চৌধুৰীৰ কণ্ঠত কেশৱ দত্ত ৰচিত আৰু জ্যোতিপ্ৰকাশ দাস প্ৰযোজিত গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

সংগীতা বৰঠাকুৰৰ কণ্ঠত নিত্য দত্তৰ কথা আৰু প্ৰসেনজিৎ ফাংচুৰ প্ৰযোজনাৰ গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ পংকজ বৰদলৈৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নবীন চন্দ্ৰ কাঠ হাজৰিকা, প্ৰযোজনা জয়ন্ত দাসৰ।

পংকজ বৰদলৈৰ কণ্ঠত নবীন চন্দ্ৰ কাঠ হাজৰিকা ৰচিত আৰু জয়ন্ত দাস প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

অজনিশা চাৰে ন বজাত জীৱন আলীৰ যুগলবন্দী। এইমাহৰ দম্পতি পাকিজা বেগম আৰু অনুপ হাজৰিকা। অনুশান্তি ৰাত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই। প্ৰযোজনা সীমান্ত বাৰ্মাৰ। শুনিবলৈ নাপাহৰিব আজি নিশা চাৰে ন বজাত জীৱন আলীৰ যুগলবন্দী।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত ইউ চি চি ৰূপায়ণৰ পথ প্ৰশস্ত কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন, তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষাৰ অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ আজি সামৰণি, 2309 বুথত অন্তিম দিনা বিজেপিৰ পদযাত্ৰা, জনসভা সমদলেৰে

0: কংগ্ৰেছ AIUDFৰ ভোটাৰৰ মন জয়ৰ প্ৰয়াস। সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি। এই পৰ্যন্ত 21টা সোণ 27টা ৰূপসহ মুঠ 85টা পদকেৰে ভাৰতৰ চতুৰ্থ স্থান দখল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত হৈছে। অসম বিধানসভাত যোৱা 27 মে'ত গৃহীত এই বিধেয়কখনৰ জৰিয়তে ৰাজ্যত বহু বিবাহ নিষিদ্ধ, বিবাহ বিচ্ছেদ, লিভ ইন সম্পৰ্ক আৰু কন্যা সন্তানক সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ দৰে বিষয়ত উমৈহতীয়া কাঠামো প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে। আইনখন বলবৎ হলে বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে। একেদৰে বিধেয়কখনত বহু বিবাহৰ ক্ষেত্ৰত সৰ্বাধিক 7 বছৰৰ কাৰাদণ্ডৰ প্ৰস্তাৱ দিয়া হৈছে। অৱশ্যে ৰাজ্যৰ অনুসূচিত জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধি পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছে। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰা মতে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষা অধ্যয়নৰ বাবে এই কেন্দ্ৰকেইটা স্থাপন কৰা হ'ব। এই উদ্যমে উন্নত শৈক্ষিক গৱেষণা, ভাষিক তথা সাহিত্যিক ঐতিহ্যৰ সংৰক্ষণ তথা ডিজিটেল ৰূপ প্ৰদান আৰু এই ধ্ৰুপদী ভাষাসমূহৰ জ্ঞানৰ প্ৰসাৰৰ বাবে সুকীয়া প্ৰতিষ্ঠানগত সহায় আগবঢ়াব বুলি আশা কৰা হৈছে। অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, পুনেৰ ডেক্কান স্নাতকোত্তৰ মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ওড়িশাৰ ওড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু গুজৰাটৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এই উৎকৰ্ষ কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে দেশৰ ধ্ৰুপদী ভাষাসমূহৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণত সহায় কৰিব। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী অসমীয়া ভাষাৰ উৎকৰ্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰাৰ বাবে অনুমোদন জনোৱাৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে। এই কেন্দ্ৰসমূহে ভাষা আৰু সাহিত্যৰ ঐতিহ্যক কেন্দ্ৰ কৰি গৱেষণা, ডিজিটেল সংৰক্ষণ, নথি পত্ৰ সংৰক্ষণ আৰু জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত কয় যে অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছৰে পৰা ৰাজ্য চৰকাৰে ভাষাটো সমৃদ্ধ ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিশেষ কেন্দ্ৰ এটা স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আহিছিল। এই কেন্দ্ৰটো স্থাপনৰ ফলত অসমীয়া ভাষাক লৈ বিস্তৃত গৱেষণাৰ নতুন সুযোগ সৃষ্টি হ'ব আৰু পাণ্ডুলিপি তথা অন্যান্য সাহিত্যিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ কাম সহজ হ'ব। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে।
1: ইণ্ডিয়াত কোনো এটা লেংগুৱেজ, ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পায়, সেই লেংগুৱেজটোৰ ওপৰত গৱেষণা কৰাৰ কাৰণে একোটা চেণ্টাৰ অফ এক্সেলেঞ্চ নিৰ্মাণ ভাৰত চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ধ্ৰুপদী অসমীয়া ভাষাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ, য'ত ভাষাটোৰ ৰিচাৰ্চ হ'ব, গৱেষণা হ'ব, ভাষাটোক বহু যুগলৈ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা হ'ব, এই গোটেই দায়িত্বটোৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় এটা চেণ্টাৰ অফ এক্সেলেঞ্চ নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া,
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। শাসকীয় বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰচাৰৰ সামৰণি দিনটোত শাসক বিৰোধীয়ে ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ ৰূপহীঘাট বিধানসভা সমষ্টিৰ জুৰীয়া কদমনিত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পৰহিলৈ হ'বলগীয়া নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে 15খন সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো নেতাই এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনত সাংসদ ৰকিবুল হুছেইনে নগাঁৱৰ কৰৈগুৰিত প্ৰচাৰ চলায়। প্ৰচাৰ অভিযানৰ অন্তিম পৰ্যায়ত প্ৰাৰ্থীগৰাকীয়ে মৰিগাঁও, ৰূপহী, নগাঁও বটদ্ৰৱা সমষ্টিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মৰিগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই এটা সমদলতো অংশগ্ৰহণ কৰে। AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ সামৰণি দিনটোত আজি বিজেপিয়ে 2309টা বুথত পদযাত্ৰা কৰিব। আনহাতে 10,000 চোতালত বৈঠক কৰি বিজেপিয়ে অন্তিম দিনাৰ প্ৰচাৰ চলাব বুলি এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতা

0: শইকীয়াই এইদৰে কয়।
1: নগাঁও লোকসভা সমষ্টিৰ অহা 6 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগৰ কঠোৰ বিধি ব্যৱস্থাৰ মাজত নগাঁও জিলা প্ৰশাসনে সংসদীয় সমষ্টিটোত নিকা, স্বচ্ছ আৰু শৃংখলাবদ্ধভাৱে ভোটগ্ৰহণৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ সমান্তৰালকৈ আৰক্ষী প্ৰশাসনেও কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। উল্লেখযোগ্য যে বিগত প্ৰায় 3টা সপ্তাহ ধৰি নগাঁৱৰ সংসদীয় সমষ্টিটোত ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজৰ নিজৰ প্ৰচাৰ অভিযান চলোৱাৰ অন্তত আজি অন্তিম দিনটোত বিজেপি দলে পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কংগ্ৰেছ দলীয় সমষ্টিটোত প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
0: ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ইতিমধ্যে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লৈছে। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাড টীমে অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে নিৰ্বাচনত ধনৰ লেনদেন ৰোধ কৰাৰ বাবে গঠন কৰা 45টা নিৰীক্ষণকাৰী দল আৰু 45টা স্থায়ী নিৰীক্ষণ দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে। শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। ভোটদানৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি কালি 77.22% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে 42টা ৱাৰ্ডৰ ভিতৰত 2টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে 40টা ৱাৰ্ডৰ 303টা ভোটকেন্দ্ৰত কালি ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয়। আটাইকেইটা ৱাৰ্ডৰ ভিতৰত 1নম্বৰ ৱাৰ্ডত সৰ্বাধিক 82.67% ভোটদান হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত ভোটদাতাসকলে 131গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। পৰহিলৈ শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। সেৱা সেতু অভিযানৰ অংশ হিচাপে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ 5টা উন্নয়ন খণ্ডত বিশেষ সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা 10 বজাৰ পৰা আমগুৰি উন্নয়ন খণ্ডৰ পি এম শ্ৰী আমগুৰি হালুৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ অনুষ্ঠিত হ'ব। শিবিৰত বিভিন্ন চৰকাৰী সেৱা, জনকল্যাণমূলক আঁচনিৰ সুবিধা, আবেদন পঞ্জীয়ন আৰু নথি পৰীক্ষণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে। সেৱা সেতু অভিযানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলিয়াজান বিধানসভা সমষ্টিৰ ভাদৈ মণ্ডলত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত অঞ্চলটোৰ লোকসকলো বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধৰ যোগান ধৰা হৈছে। একেদৰে ধেমাজি জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত যোৱা সেৱা সেতু অভিযানৰ অধীনত অহা 6, 8 আৰু 9 অক্টোবৰত সেৱা শিবিৰ অনুষ্ঠিত কৰা হ'ব। এই শিবিৰসমূহ পৰিচালনাৰ বাবে খণ্ড উন্নয়ন বিষয়া, দণ্ডাধীশ আৰু নডেল বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। দক্ষিণ শালমাৰাৰ মানকাছৰতো 6 আৰু 8 অক্টোবৰত সেৱা সেতু অভিযানৰ অধীনত নাগৰিক সেৱা শিবিৰ অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই শিবিৰসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তই সংবাদমেলযোগে বিতং তথ্য প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে আৰু দেশত ক্ৰমাৎ হিংসামুক্ত পৰিৱেশ গঢ় লৈ উঠিছে।
2: দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদৰ্শী নেতৃত্বত সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস আদৰ্শৰে বিগত 12 বছৰত ৰূপান্তৰকাৰী পৰিৱৰ্তনৰ সূচনা কৰা হৈছে। এই সময়ছোৱাত মোদী চৰকাৰে দুখীয়া, কৃষক, মহিলা আৰু যুৱ প্ৰজন্মৰ কল্যাণ আৰু সবলীকৰণৰ বাবে ভালেমান ধ্বজাবাহী উদ্যম গ্ৰহণ কৰিছে। চৰকাৰে নক্সালবাদক উৎখাত কৰাৰ লগতে প্ৰভাৱিত অঞ্চলসমূহৰ অভূতপূৰ্ব উন্নয়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মোদী চৰকাৰৰ সুৰক্ষা অভিযান, নক্সালবাদলৈ পুঁজি যোগান বন্ধ কৰা আৰু নক্সালবাদ প্ৰভাৱিত অঞ্চলসমূহত দ্ৰুত উন্নয়নৰ সমন্বিত বহুমুখী কৌশলৰ বাবে দেশ নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসৰ পৰা মুক্ত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিপূৰ্বে চলিত বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰাৰ কথা ঘোষণা কৰিছিল আৰু এই সংকল্প ইতিমধ্যে পূৰণ হৈছে। 2022 চনত ঝাৰখণ্ডত ৰূপায়ণ কৰা অপাৰেচন অক্টোপাছ আৰু সেই বছৰৰে ফেব্ৰুৱাৰীত চলোৱা অপাৰেচন ডাবল বুলৰ লেখীয়া অভিযানসমূহে মাওবাদী নেটৱৰ্ক উৎখাত কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰিছে। 2022 চনত ঝাৰখণ্ডৰ খুন্তি, চৰাইকেলা আৰু পশ্চিম সিংভূম এলেকাত চলোৱা থাণ্ডাৰষ্টৰ্ম অভিযানৰ জৰিয়তে এই এলেকাসমূহৰ পৰা সন্ত্ৰাসবাদ সমূলি উৎখাত কৰা হৈছে। এনে সমন্বিত আৰু বহুমুখী ৰণনীতিৰ ফলত 2024 চনত 217 জন মাওবাদী

0: আৰু 2025 চনত 256 জন মাওবাদী নিহত হয়। 2026ত বৰ্তমানলৈ 26 জনৰো অধিক নক্সালবাদী নিহত কৰা হৈছে। নক্সালবাদ মুক্ত ভাৰতৰ এই গাথা দশক দশক জোৰা হিংসাৰ বিৰুদ্ধে গণতন্ত্ৰ, উন্নয়ন আৰু সংবিধানৰ জয়ৰ প্ৰতীকৰূপে পৰিগণিত হৈছে।
1: জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। নাগয়া চহৰৰ মিজোহু পাৰ্ক এথলেটিক ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত 4ৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰুধান্দা ভাৰতৰ মহিলা ধ্বজা বহনকাৰী হ'ব। খেলুৱৈসকলৰ কুচকাৱাজ আৰু খেলৰ আনুষ্ঠানিক সামৰণিসহ ভালেমান পৰম্পৰাগত কাৰ্যক্ৰমেৰে সামৰণি অনুষ্ঠান সজাই তোলা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলৱতৰ পথ প্ৰশস্ত কৰি উমৈহতীয়া দেৱানী বিধি অসম 2026ত ৰাষ্ট্ৰপতিৰ অনুমোদন, 2026-27 পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি, 17 অক্টোবৰত দুৰ্গা পূজাৰ অতিৰিক্ত বন্ধৰ ঘোষণা আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা দখল কৰিছে। ম্যানমাৰৰ লাংখ গাঁৱত নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন NSCNKYAৰ এটা শিবিৰক লক্ষ্য কৰি ড্ৰোন আক্ৰমণ সংঘটিত হোৱাৰ বাতৰি দৈনিক অসম কাকতে ম্যানমাৰত ড্ৰোন আক্ৰমণত তছনছ NSCNKৰ শিবিৰ নিহত 3 শিৰোনামেৰে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ যুদ্ধ আৰু ৰুছ ইউক্ৰেইন যুদ্ধৰ ভয়াৱহ পৰিণতি হিচাপে বিশ্বত খাদ্য সংকটৰ কলা ডাৱৰে গ্ৰাস কৰাৰ সময়তে ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰৰ জমা উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ এটা বাতৰি হোৰাহৰে কমিছে দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে অসমত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত কৰি এই বিষয়ক এখন বিধেয়কত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বাতৰিটো আমাৰ অসম দ্য চেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাৰ স্থান দিছে। NRCৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা ৰাজ্যৰ প্ৰায় 19 লাখ লোকৰ ৰিজেকশ্যন শ্লিপক লৈ এতিয়াও অচলাৱস্থা অব্যাহত আছে। দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত এই কথা স্পষ্ট হৈ পৰিছে। আমাৰ অসম কাকতে এই বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2026-27 বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে কালি উদ্বোধন কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে গভৰ্ণমেণ্ট Node to Center of Excellence on Classical Assamese at Tezpur University শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া হওক পৰৱৰ্তী বাতৰিৰ বাবে সঞ্জীৱনী পাঠকৰ ওচৰলৈ উভতি যাওঁ।
1: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত UCC ৰূপায়ণৰ পথ প্ৰশস্ত কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন। তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষাৰ অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ আজি সামৰণি। সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি। এই পৰ্যন্ত 21টা সোণ, 27টা ৰূপসহ মুঠ 85টা পদকেৰে ভাৰতৰ 4ৰ্থ স্থান দখল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনাৰ 11 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ কণিহত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ জনাই আজিৰ মেল মুকলি কৰিবলৈ লৈছো। অকণিহত, আহা তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা ভাইটি।
1: নমস্কাৰ, মোৰ নাম কহিনুৰ অলংকৃত ভৰালী। মই এটা কবিতা বৃত্তি কৰিম। কবিতাৰ শিৰোনাম সৰু ধেমালি, কবি জোনমণি দাস। ধান পুৰিয়া কঠাল হেনো পাতৰ তলত লুকাই, চালনিয়ে চাউল চালে ধান জাৰে কোলাই, নাঙলে হিৰুলো খানে ময়েই ময়াই মাটি, কঠীয়া তলি ভৈ ৰৈ কৰো খেতি বাতি, বচুঙাই ব তোলে তাঁত বাতি কাঢ়ি, বোৱা কটা জানিলেহে হ'ব পাৰি কাজি, যতৰে সূতা কাটে উঘা চেৰেকী ঘূৰে, গৰকাৰ গীপ ঘিপনিত মাকৌ সৰি পৰে, মাকুৰ মাত খিতিক খিতিক নাচনী জুৰি নাচে, ফুল চিৰিৰে ফুটিয়ে গুণা ফুটুকি বাছে, আমাৰ এনাই কাজি তেৰি চেলেং চাদৰ বৈ, মুগাৰ ৰিহাত লহি বুটি জপা জাপি থয়। ধন্যবাদ।
0: তোমাৰ নামটো কোৱা ভাইটি।
2: জয়নীল কুমাৰ চক্ৰৱৰ্তী।
0: আমাক কি শুনাবা আজি?
2: এটি গীত, জোন জোন জোন জোন জোনাকী পৰুৱা এটি যেন আমাৰ সৰু সৰু মন্তি, জোন জোন জোন জোন জোনাকী পৰুৱা এটি যেন আমাৰ সৰু সৰু মন্তি, আকাশতৰাৰে কথা পাতি পাতি, আকাশতৰাৰে কথা পাতি পাতি, ৰচু সৰগৰে সপোনটি, জোন জোন জোন জোন জোনাকী পৰুৱা এটি যেন আমাৰ সৰু সৰু মন্তি, কয় সাধু আমাৰ আইতাই জোনৰ দেখৰো বহুতো কথাই, কয় সাধু আমাৰ আইতাই পৰি দেখৰো বহুতো কথাই, কেতিয়াবা আইতাই নিচু কণেও গীত গায়, হয় জোন জোন জোন জোন জোনাকী পৰুৱা এটি যেন আমাৰ সৰু সৰু মন্তি, আমাৰ বাৰীৰে ফুলনিতে নানা ৰঙৰ ফুল ফুলে, সেই ফুলনিৰে জাকে জাকে নানা ৰঙৰ পখিলা উৰে, সেই পখিলা জাক চাই আমাৰ মন বিভোৰ, জোন জোন জোন জোন জোনাকী পৰুৱা এটি যেন আমাৰ সৰু সৰু মন্তি, যেন আমাৰ সৰু সৰু মন্তি, যেন আমাৰ সৰু সৰু মন্তি। ধন্যবাদ।
0: অকণমানি ভণ্টি, কি নাম তোমাৰ?
3: মোৰ নাম ৰিজিতা তালুকদাৰ।
0: আমাক আজি মেলত কি শুনাবা?
3: আজি মই বনগীত গাম।
0: গোৱা।
3: ফুলে

0: তোমাৰ নামটো কোৱা ভাইটি।
1: নমস্কাৰ, মোৰ নাম শ্ৰী দেৱব্ৰত নাথ। মই এটি কবিতা আবৃত্তি কৰিম।
0: আবৃত্তি কৰা।
1: কবিতাটি শিৰোনাম অ' ফুল অ' ফুল। অ' ফুল অ' ফুল নুফুল নো কিয়, গৰুৱে যে আগ আই মই নুফুলিম কিয়। অ' গৰু অ' গৰু আখ নো কিয়, গৰখীয়াই যে মোক নৰহে মই নুনেহাম কিয়। অ' গৰখীয়া অ' গৰখীয়া গৰু নৰহ অ' কিয়, ৰান্ধনীয়ে যে ভাত নিদিয়ে মই নুৰখিম কিয়। অ' ৰান্ধনী অ' ৰান্ধনী ভাত নিদিয় কিয়, হৰিগতীয়াই যে হৰি নিদিয়ে মই নুৰান্ধিম কিয়। অ' হৰিগতীয়া অ' হৰিগতীয়া হৰি নিদিয় কিয়, বৰগছ যে কাটি থৈছো নুশুকাইনো কিয়। অ' বৰগছ অ' বৰগছ নুশুকাও নো কিয়, মেঘে যে বৰষুণ দিয়ে মই নুশুকাম কিয়। অ' মেঘ অ' মেঘ বৰষুণ দিয় কিয়, বোপা ককাৰ সহজটো মই ৰৈ নিম কিয়। ধন্যবাদ।
0: তোমাৰ নামটো কোৱা ভাইটি।
2: নমস্কাৰ, মোৰ নাম অভিৰূপ আকাশ চান্দিল্য। আজি মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম স্বদেশ প্ৰেম, কবি পদ্মধৰ চলিহা। ধৰেনে জনম কেৱে এই মৰতত, শিলা মই কৰি তাৰ হিয়া। এ মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰমুৱা হৈ, জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবা এনে ঐ। আছে যদি এনে কোনো এনে কাৎচিত, চিনি থবা তাক ভালকৈ, তাৰ বাবে গায়কৰ উচ্ছ্বাস উঠলি নুঠে তাৰ গুণ গাবলৈ। থাকক থাকিলে তাৰ ডাঙৰ উপাধি জগতত ফটা ফুটা নাম, থাকক থাকিলে তাৰ বিভূতি বৈভৱ বাসনাই ঢুকি পোৱা মান। কিন্তু তেনে স্বাৰ্থপৰ দূৰ কপলীয়া নাপায় সিয়াতি জনমত, দুগুণ মৰণ ভুগি ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত। তাৰ বাবে কেৱে আৰু নুটুকে চকুলো, কেৱে তাক নকৰে সন্মান, কবিয়ে কবিতা ৰচি নকৰে নকৰে কেতিয়াও তাৰ গুণগান। ধন্যবাদ।
3: নমস্কাৰ, মোৰ নাম ময়ূৰপল নাথ।
0: ময়ূৰপলে কি শুনাবা আজি?
3: ৰভা সংগীত।
0: বিষ্ণু ৰভাৰ গীত গাবা, গোৱা।

0: খুব বদিম পুনৰ হজাত অমাতৰ মাত ধন্যবাদ।
1: তোমাৰ নামটো কোৱা ভাইটি।
2: নমস্কাৰ, মোৰ নাম মধুৰ মণিক বৰপূজাৰী।
1: আমাক আজি মেলত কি শুনাবা?
2: আজি কবিতা
1: আবৃত্তি কৰা।
2: পোহৰ পখিলা, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। পোহৰ দেশৰ পখিলা যাকে মোৰ ফুলনিত নাচে, নোহোৱা নোপজা ফুলাম পাখিৰে ন কৈছা নেকি বাছে। ন পখিলা লাহি বৰতে সৰিছে পুৰণি পাহি, নতুন কলিৰ বুকু সিঁয়ৰিছে মুখত মিচিকি হাঁহি। ৰৈ ৰৈ ৰৈ উৰিবি পোহৰ পখিলা, ৰৈ ৰৈ উৰিবি তই চিৰসুন্দৰ নতুন লিখাৰ পাখিত একাবেকা আখৰ দেখিছোঁ মই। ৰৈ ৰৈ উৰিবি পোহৰ পখিলা, ৰৈ ৰৈ উৰিবি তই। ধন্যবাদ।

0: একেবাৰে অকণমানি ভণ্টি, আজি প্ৰথম আহিছা মেলত?
1: প্ৰথম আহিছোঁ।
0: কি নাম তোমাৰ?
1: নমস্কাৰ, মোৰ নাম অভিৰূপা বৰ্ষা চেণ্ডেল। মই এটা কবিতা কাম কৰোঁ, তোৰ নাম তৰা। জিক মিক জিক মিক হেৰা সৰু তৰা, আকাশত বাৰু বহি কেনে কৰা, তিলবিল চকু ভৰি মোক হাঁহি পৰা, উহলোৱা আমালিকা উজলোৱা ধৰা, তোমাৰ হাইতি পৰে চুলি নহয় গৰা, পিতনি ফুলনি নাচে তৰা, তৰা গধূলি বেলিকা বয় চোতালত ধৰা, চাওঁ আমি জুই জোতা সৰলোৱা।
0: অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: শ্ৰী বৰষাৰাণী দাস।
0: আমাক আজি মেলত কি শুনাবা?
2: গীত শুনাম। গীতটিৰ গীতিকাৰ হ'ল আমাৰ বিদ্যালয়ৰ ৰাবিয়া বেগম বাইদেউ।

0: রাম ধেনু উলায়াহিল, পাখি লগা ঝিকমিক হপন বুড়ু উড়িল, পাখি লগা ঝিকমিক হপন বুড়ু উড়িল, চিলমিল তুপনি ঝিকমিক হপন, আহা সুখ আহা মইনা করু গুনগুন গুনগুন গুনগুন। ধন্যবাদ।
1: অকনিহত সাধু শুনিবৰ সময় হ'ল। আহা, মই তোমালোকক এটি সাধু কওঁ। সাধুটি লোৱা হৈছে বুঢ়ী আইৰ সাধু নামৰ পুথিখনৰ পৰা, আৰু সাধুটিৰ নাম হৈছে কটা যোৱা নাক খাৰণি দি থাক। এক ৰজাৰ সাতোজন কোঁৱৰ আছিল, আৰু কোঁৱৰটোৱে প্ৰতি একোজনীকৈ কুঁৱৰী আছিল। কুঁৱৰীহঁতে সদায় গধূলি ভাত পানী খোৱাৰ সময়লৈকে একেখন মজিয়াতে বহি সূতা কাটে, আৰু তাত সমস্ত ভাৰতৰ কথা উজাৰি মনৰ ভাগৰ পলুৱায়। যঁতৰৰ কেৰকেৰণিৰ লগে লগে সিহঁতৰ শাক খোৱা, ভাত খোৱা, মাছ খোৱা সকলো কথাই ওলাই পৰে। চ'ত মাহ পৰিল, আজিৰ বাদে কাইলৈ বহাগ বিহু। বৰ বিহুৰ দিনা গা পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল'ৰা ছোৱালীক আৰু গিৰিয়েকক অতি কমেও এডুখৰি নিজে বোৱা ন কাপোৰ সিহঁতে নিদিলেই নহয়। মিতিৰ কুটুম লা লগোৱাটো কথাই নাই। সেই দেখি কুঁৱৰীহঁতৰ গাত তৰণিয়ে নাই। কেনেকৈনো ফুলাম গামোচা বওঁ, কেনেকৈ এখন মিহি সূতাৰে চুৰিয়া বওঁ, কেনেকৈ এখন চেলেং বওঁ, এইবোৰ ভাবিয়েই সিহঁত অস্থিৰ। সিহঁতে দিনৰ দিনটো তাঁত বৈ ৰাতি এপৰলৈকে পাজি বাটে, সূতা কাটে আৰু মহুৰা ফুৰায়। আজি সাতোজনী কুঁৱৰীয়ে নিজৰ যঁতৰ আগত লৈ কোনোৱে বা দীঘৰ, কোনোৱে বা বাণীৰ সূতা কাটিছে। বিহু পালেহিয়ে বুলিব লাগে। বৰজনীয়ে মাজুজনীক মাত লগালে,
2: ৰুকুনীৰ মাক, তই এবাৰ বিহুৰ কেইদিনৰ আগেয়ে মাৰ ঘৰলৈ যাবি। মই হ'লে উৰুকাৰ দিনাই যাম, মোৰ বহুতো লেঠা। তাৰ উপৰিও ল'ৰা ছোৱালী এমখা লৈ আইৰ ঘৰতো কিমান দিন থাকিমগৈ, ভাল নেলাগেচোন। তহঁত তিনি চাৰিদিনৰ আগেয়ে যা হওক আইহেৰে,
1: ৰুকুনীৰ মাকে ক'লে।
2: এ ৰাবাই, মোৰোচোন একে গুটিয়ে, তোমাতকৈ অলপহে কম। তেওঁ মই দুদিনৰ আগেয়ে যাম, তই কেইদিনৰ আগেয়ে যাবি অ গঙাইৰ মাক?
1: গঙাইৰ মাকে উত্তৰ দিলে,
2: মই তিনিদিনমানৰ কাৰণে যাম বুলি ভাবিছোঁ।
1: গঙাইৰ মাকৰ পিছৰজনীয়ে ক'লে,
2: মই হ'লে চাৰিদিনৰ আগেয়ে যাম। এনেতে ধনঞ্জয়ৰ মাকে মাত লগালে, মই পাঁচদিনৰ আগেয়ে যাম। সৰু মাজুজনীয়ে টপৰাই মাতিলে, ময়ো পাঁচদিনৰ আগেয়েহে যাম, আৰু মোমায়েকৰ ঘৰতে মোৰ চন্দ্ৰৰ মুখত ভাত দিম।
1: এটাই কেইজনীয়ে এইদৰে কথা পাতিছে, কিন্তু এটাইতকৈ সৰুজনীয়ে একো নামাতি তললৈ মূৰ কৰি সূতা কাটি আছে, আৰু মাজে মাজে একোটা হুমুনিয়া কাঢ়িছে। ইয়াকে দেখি মাজুজনীয়ে চেনেহৰ মাতেৰে ক'লে,

0: আমাৰ সৰুজাক মোৰ লগতে আইঘৰলৈ লৈ যাম দিয়া। এই কথা শুনি সৰুজাকে ক'লে, নেলাগে বাই, মই ইয়াত শাহুৱে যি দিয়ে শাকেৰে হওক বা শুকুতাৰে হওক বিহু খাম, ক'লৈকো নাযাওঁ বাই। এই কথা শুনি বৰজনীয়ে ক'লে, কিয় নাযাওঁ আই হেৰা, তোৰ মাৰ নাই, বাপে নাই, ককায়ে নাই, ভায়ে নাই, নাইতো নাই, কোনোৱে নাই, আমি এটাই কেইজনীয়ে আই বোপাই ঘৰলৈ বিহু খাবলৈ যাম, তইনো অকলে ইয়াত থাকিবিনে, তোক ইয়াতে অকলে এৰি যাবলৈ আমাৰ বৰ বেয়া লাগিব। কাইলৈ বহাগৰ বিহু, আজি উৰুকা, বাটে পথে মানুহ হু হু কৰে আহিছে আৰু হু হু কৰে গৈছে, কাৰো গাত তদ্ভত নাই, গৃহস্থৰ ঘৰৰ বোৱাৰী জীয়ৰী মাকৰ ঘৰলৈ জোৰাই জোৰাই যাব লাগিছে। এনেতে আবেলি এটা লহঙা মানুহে ৰজাৰ হাউলি সোমাই ৰজাৰ ঘৈণীয়েকক মাত লগাই ক'লে, আমৈ, মই আমাৰ আইটিক নিবলৈ আহিছোঁ। ৰাণীয়ে আচৰিত মানে চকু থিয়কৈ সুধিলে, কাক? সি উত্তৰ দিলে, আপোনাৰ সৰুজনী বোৱাৰীয়েকক। ৰাণীয়ে ক'লে, তাইতো কোনোৱেই নাই, তই আকৌ ক'ৰ পৰা ওলালিহি? সি ক'লে, নহয় আমৈ, মই সৰুতে আই বোপাইৰ লগৰ পৰা গৈ মোমাইৰ ঘৰত আছিলোঁগৈ, পিছে আই বোপাই ঢুকালত মই তাৰ পৰা বস্তু বেহানি সোপাকৈ লৈ গৈ মোমাইৰ গাঁৱতে নকৈ ঘৰ বাৰী সাজি বিয়া বাৰু কৰাই থিতাপি হৈ আছোঁ, কাইলৈ বিহু, সেই দেখি মোৰ ভনীটিক লৈ যাবলৈ আহিলোঁ। ক'তনো আছে? ৰাণীয়ে উত্তৰ দিলে, এই ভিতৰতে আছে, আহিব এতিয়া, সৌতে যদি সঁচাহে বৰ ভাল কথা, আন আটাইকেইজনী বোৱাৰী মাকহঁতৰ ঘৰলৈ গ'ল, এইজনী যাবলৈ ঠাই নাই বুলি মনতে অসন্তোষহে কৰি আছে। এনেতে ভিতৰৰ পৰা সৰু বোৱাৰীক ওলাই আহিল। শাহুৱেকে বোৱাৰীকক সকলো কথা কলত বোৱাৰীক আচৰিত হ'ল, তাই কোনোমতেই তাইৰ ককায়েক এটা আছে বুলি স্বীকাৰ নকৰে আৰু তাৰ লগত যাবলৈ মান্তি নহয়, কিন্তু সেই মানুহটোৱে নানা চলাহী কথাৰে মিঠা মিঠাকৈ মৰম লগাই নানা কথা কোৱাত শাহুৱেকে তাৰ কথা পতিয়াই বোৱাৰীকক যাবলৈ কোৱাত বোৱাৰীক যাওঁ নেযাকৈ তাৰ লগত গ'ল। সিহঁত দুয়ো গৈ বহুত পৰাৰ পাছত এখন হাবিৰ ভিতৰত সোমাই এটা ঘৰ পালেগৈ। সেই ঘৰটোত সি সৰু কৰি সোমাই ক'লে, এইটো মোৰ ঘৰ, কাইলৈ তোৰ লগত মোৰ বিয়া হ'ব, এতিয়া তই ইয়াতে খাই বৈ থাক। এইবুলি সি বুঢ়ী এজনী মাতি আনি, আই, তই এক চাবি, মই বিয়াৰ বস্তু গোটাবলৈ যাওঁ বুলি কৈ গুচি গ'ল। কুঁৱৰীয়ে তেতিয়াহে ভালকৈ বুজিব পাৰিলে যে তাইক চোৰে পালে। ভয়ত কুঁৱৰীৰ গা জ্বৰ ঘামে ঘামিবলৈ ধৰিলে, মূৰ আচন্দাই কৰিবলৈ ধৰিলে, থিয় হৈ থাকিব নোৱাৰি তাই বহি পৰিল। এনেতে এজনী বুঢ়ীয়ে মাত লগালে,
1: অহ, এই উঠা মোৰাই,
0: বেজাৰ নকৰিবা, ৰজাৰ ঘৰতকৈ তুমি মোৰ পুৰ ঘৰত ভালকৈ সুখেৰে খাই মেলি থাকিব পাৰিবা, উঠি দুটামান ভাত খোৱাহি। বুঢ়ী কথা শুনি কুঁৱৰীয়ে মনটো অলপ ডাঠ কৰি মাত লগালে, বুঢ়ী আই, তুমি কোন? বুঢ়ীয়ে উত্তৰ দিলে, মই তাৰ মাক হওঁ, সি মোৰ পু, আমি চহকী আৰু ভালকুলীয়া মানুহ, সি নগৰৰ পৰা ধন সোণ লুটি পুতি আনি মোৰ ঘৰ ভৰাই থৈছে, কিন্তু আজিলৈকে বিয়া কৰোৱা নাই। হয়, সিদিনা সি ৰজাৰ ঘৰত চুৰ কৰিবলৈ গৈছিল, তাতে বেৰৰ জলঙাদি তাৰ নাকটো সোমাই তোমালোক আটাইকেইজনী কুঁৱৰীৰ কথা বাৰ্তা এই শুনি আছিল, তাতে তুমি হেনো তোমাৰ কোনো নাই বুলি কৈ কান্দিছিলা, সেই দেখি সি তোমাক বুদ্ধি কৰি আনিছে, সি তোমাক বিয়া কৰাব, আজি সি গাঁৱলৈ গৈছে তোমাৰ বিয়ালৈ বয় বস্তু আনিবলৈ, কাইলৈ উভতি আহিব, আই, তুমি বেজাৰ নকৰিবা, তোমাৰ মহা সুখ হ'ব। এইবুলি বুঢ়ীয়ে কুঁৱৰীক বুজাই ভাত খাবলৈ আনি দিলে। কুঁৱৰী কিন্তু ভাত হাতেৰেই নুচুলে। ৰাতিটো কুঁৱৰী বুঢ়ীৰ সৈতে একেলগে থাকিল, কিন্তু ৰাতিপুৱা আহিলত তেওঁ বুঢ়ীৰ লগৰ পৰা লাহেকৈ উঠি জৰি এডালেৰে বুঢ়ীক খোৱা চালপিৰাতে কটকটীয়াকৈ বান্ধি থৈ তাৰ ঘোঁৰাহালৰ পৰা ভাল তেজি ঘোঁৰা এটা মেলি লৈ ঘোঁৰাত উঠি গুচি আহিলে। কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই আহোঁতে বাটৰ এঠাইত দেখিলে যে সেই মানুহটো এজোপা গছৰ তলত বহি আছে। সি দূৰৈৰ পৰা কুঁৱৰীক দেখি ঘোঁৰাত উঠি ৰজাৰ চিপাহী আহিছে ভাবি হাউট কৰে হাবিৰ মাজত সোমালগৈ। কুঁৱৰীয়ে সেই গছৰ তল পাই দেখিলে যে গছৰ গুৰিতে কিছুমান বাখৰ পতোৱা সোণৰ অলংকাৰ পৰি আছে। মানুহটোৱে লৰালৰিকৈ উঠি পলাই যোৱা বাবে সেইবোৰ লৈ যাব নোৱাৰিলে। কুঁৱৰীয়ে সেই অলংকাৰবোৰ বুটলি লৈ ঘোঁৰা চেকুৰাই ৰজাৰ হাউলি পালত সকলোৱে দেখি আচৰিত মানিলে। কুঁৱৰীয়ে তেতিয়া সকলোবোৰ কথা আগৰ পৰা গুৰিলৈকে ভাঙি গলত সকলো অবাক হ'ল। মানুহটোৱে তাৰ ঘৰলৈ গৈ কুঁৱৰী পলাই যোৱা দেখি মাকৰ বান্ধ মুকুলাই দি তেতিয়াই ৰজা নগৰৰ ফালে আহিল। গধূলি সৰু বোৱাৰীকে শাহুৱেকৰ সৈতে কথা পাতি থাকোঁতে সি আকৌ আগৰ দৰে

0: পেৰৰ জলঙাইদি নাকটো সুমাই কথা শুনি আছিল। চতুৰ সৰু কোৰে তাকে গম পাই লাহেকৈ উঠি গৈ খুৰ এখন আৰু খাৰণী খটাৰ পৰা খাৰণী এবাটি আনি সাউট কৰে গৈ খুৰেৰে তাৰ নাকৰ আগটো কাটি বেৰৰে সৈতে সমান কৰি দিলে আৰু ততালিকে তাত খাৰণী বাতি ঢালি ফকৰাৰে ক'লে, কটা যোৱা নাক খাৰণীৰে ঢাক। চোৰে বোপাই অ' আয়ো কৈ চিঞৰিবলৈ ধৰিলত ৰজাৰ পহৰীয়াই লৰি গৈ তাক ধৰি পেলালে। তেতিয়া সেইটো চোৰে কুঁৱৰীক ফাঁকি দি পলুৱাই লৈ গৈছিল বুলি কোৱাত ৰজাই তাক শাস্তি দিলে। ভাল লাগিলে সাধুটি? বাৰু এতিয়া আহা পুনৰ তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা ভাইটি।
1: নমস্কাৰ, মোৰ নাম অভিৰূপ আকাশ চান্দিল্য।
0: আমাক আজি মেলত কি শুনাবা?
1: মই এটা গীত শুনাম আপোনালোক।
0: গোৱা।
1: কহুৱা বন মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱটিত

দেখিওনে দেখিলো এইখন তীৰ, অনন্ত সময়ৰ সাগৰ খনিৰ, অনন্ত সময়ৰ সাগৰ খনিৰ, চঞ্চল কোলা হলে ভাঙে সুমতি, কবলীয়া মন কিয় উচাতন, কালিৰ সুৰুজে আনি দিব পুৱাতি, কহুৱা বন মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱতি, এটি এটি ক্ষণ যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি।

অকনিহঁত তোমালোকৰ বহুতেই পৰীক্ষা হৈ থকাৰ কাৰণে মেললৈ আহিব পৰা নাই, নহয়নে? কোনো কথা নাই, মন বেয়া নকৰিবা, পৰীক্ষা খুব ভালদৰে দিয়া। পৰীক্ষা শেষ হ'লে আকৌ আমাৰ মেললৈ আহিবা, আমি তোমালোকৰ গীত শুনিম, সাধু শুনিম, কবিতা শুনিম, নহয়নে? তোমালোকৰ পৰীক্ষাসমূহ ভাল হওক আৰু তোমালোক আটায়ে ভালে থাকা, কুশলে থাকা, তাকে কামনা কৰি আজিৰ মেলৰ পৰা মই মামণি বাইদেৱে বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

অকণিৰ মেল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ নিউয়ৰ্ক ছবিৰ কেইটিমান গীত। গীতকেইটিৰ কথা সন্দীপ শ্ৰীবাস্তৱৰ, সংগীত প্ৰীতমৰ। প্ৰথমে শুনক কে কেৰ কণ্ঠৰ এটি গীত।

সুনিধি চৌহান আৰু সংগীতবৃন্দৰ কণ্ঠগীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত নিউয়ৰ্ক ছবিত এইবাৰখনক মোহিত চৌহানৰ কণ্ঠৰ এটি গীত।

নমস্কাৰ শ্ৰোতাসকল, এয়া যে বিহুৰ বতৰ গীতটিৰে আমি আৰম্ভ কৰিলোঁ। এই গীতটিৰ প্ৰসংগ যোৱা খণ্ডৰ শেষৰ ফালে ওলাইছিল, কিন্তু আমি যিহেতু আমাৰ নিৰ্ধাৰিত সময় আছে সেইকাৰণে আমি যোৱা খণ্ডত 30 মিনিটৰ ভিতৰত আমি সেই গীতটি সামৰি ল'ব নোৱাৰিলোঁ। কিন্তু আজি অনুষ্ঠানটি আমি সেই গীতটিৰে আৰম্ভ কৰিছোঁ। গীতটিৰ বিষয়ে আমি

0: ইয়াৰ আঁৰৰ কথা অলপ বাইদেউৰ পৰা শুনি লওঁ। বাইদেউ,
1: গীতটি যিখন ৰেকৰ্ড অ' চেনাই তুমি মোৰ মৰমৰ মইনা আছিলে, এই গানটো ডুৱেট হিচাপে আছিলে চাৰুগোহাঁইৰ লগত। পিছত গীতটো উলিয়াব নোৱাৰিলোঁ, জে পি দাৰ পাৰ্মিশ্যন লৈ পেলাই, বাই যিহেতু দাদাৰে সুৰ, জে পি দাৰ সুৰ, সেইকাৰণে মই ভূপেন হাজৰিকাৰ তাত ৰেকৰ্ড কৰিলোঁ নিতা ডেকাৰ লগত, আৰু তাৰপিছত এই গীতটো গালোঁ। গীতটি লিখা আছিলে কীৰ্তি কমল ভূঞা দেৱৰ আৰু সুৰ জে পি দাৰ, তেনেকেই গীতটো হৈছিলে। আৰু মই তেতিয়া কোৱা নহ'ল, এই ৰেকৰ্ডখনৰ বজোৱা মানুহখিনি অনুপম চৌধুৰী দাদা বহুতখিনি হেৰি কৰিছে, বজাইছে, খুব সহযোগ কৰিছে মোৰ লগত। প্ৰভাত দা আছিলে, প্ৰভাত শৰ্মাদেৱ, তেনেকৈ গোপাল বড়ো, বহুতখিনি মানুহ আছিল, মই অকণমান নামবিলাক পাহৰিছোঁ, তেখেতসকলক মই এই চেগতে সুৰিছোঁ।
0: এয়া হৈছে কণিকা ভট্টাচাৰ্য বাইদেউ। আমি তেখেতৰ সংগীত জীৱনৰ কথা পাতি আছোঁ সাধক খুণ্ডৰ অনুষ্ঠানটিত। চাৰিটাকৈ খণ্ড আমি প্ৰচাৰ কৰিলোঁ তেখেতৰ সংগীত জীৱন তথা ব্যক্তিগত জীৱনৰ বহুতো কথা আপোনালোকে গম পালে। আৰু যোৱা খণ্ডৰ শেষৰ সময়খিনিত বাইদেৱে কৈছিল যে মই হেনো তেওঁৰ পৰা বহুখিনি কথা উলিয়ালোঁ আৰু তেখেতৰ চিনাকীসকলে তেখেতক কৈছে। আজি আকৌ কিছু কথা উলিয়াম বুলি বাইদেউৰ পৰা একেলগে বহিছোঁ। আৰু অনুষ্ঠানী প্ৰচাৰ হোৱাৰ পাছত শ্ৰোতাৰ ফালৰ পৰা আমালৈ সঁহাৰি আহিছে, আপোনালোকে ইমান ভাল পাইছে, আপোনালোকে যিধৰণে আমাক মৰম আদৰ কৰিছে, বা বাইদেউক আমি আকাশবাণী ষ্টুডিঅ'লৈ আকৌ লৈ অহাৰ বাবে আপোনালোকে যিধৰণে আমাক কৃতজ্ঞতা প্ৰকাশ কৰিছে, সঁচাকৈ ভাল লাগিছে। আমিও এই ক্ষেত্ৰত আনন্দিত যে বাইদেৱে, ইতিমধ্যে মঞ্জুলা হাজৰিকাই কৈছিল যে বাইদেউৰ এটা অভিমান আছে যে মোক পাহৰি গ'ল নেকি। নাই পাহৰা, বাইদেউক কোনেও পাহৰা নাই। আকাশবাণী অনুষ্ঠানটো শুনি বাইদেৱে যিখিনি আপোনালোকৰ পৰা মৰম আদৰ পাইছে, সেই কথাৰ পৰা বাইদেউ এতিয়া নিশ্চিত হৈছে যে বাইদেউক কোনেও পাহৰা নাই। কণিকা ভট্টাচাৰ্য বাইদেউৰ সৈতে আৰু কিছু কথা আমি আজি পাতিম। শ্ৰোতাসকল, প্ৰথমে আমি কীৰ্তি কমল ভূঞাদেৱে লিখা গানটোৰ কথা আমি পাতিলোঁ, অলপ শ্ৰোতাসকলক শুনাই লওঁ, আপোনালোক সকলোৱে শুনক, আমাৰ অভিলেখাগাৰত আছে, তাৰ পাছত আমি কথা বতৰা আগুৱাই লৈ যাম।

0: বাইদেউ, আপুনি আমাৰ ইয়াৰ আগৰ খণ্ডত ৰমেন চৌধুৰীদেৱৰ বিষয়ে কৈছিলে আৰু আপুনি কৈছিলে যে তেখেত খুব পাৰফেকশ্যন বিচাৰে, পাৰফেকশ্যন দাদা বুলিও আপোনালোকে মাতিছিলে আৰু আপুনি কৈছিলে কিজানি তেতিয়া গম পালে হয়তো খং কৰিলেহেঁতেন, কিন্তু এতিয়া হয়তো এইটো বয়সত খং নকৰে। ৰমেনদা অনুষ্ঠানটো শুনিছে আৰু শুনি তেখেতেনো মোক কি কৈছে সেই কথাখিনি আপুনিও শুনক আৰু আমাৰ শ্ৰোতাসকলেও শুনক।
1: চোৱা ইন্দ্ৰজিত, সেইদিনাখন তোমাৰ লগত এইটো বাৰ্তালাপ শুনিলো, মই শুনিছো কিন্তু দেই, ৰেডিঅ' যোগেদি কণিকাৰ লগত বাৰ্তালাপ হৈছিলে, সেইখিনি সঁচাকে বৰ ভাল লাগিলে শুনি, বহুত পুৰণি কথা মনত পৰিছে। তাৰমানে কণিকাই যিখিনি কথা কৈছে একেবাৰে সঁচা কথা কৈছে, কাৰণ মই বেয়া নাপাওঁ। কথাটো কি হল যে কণিকাহঁতক যিটো আমি সৰুৰ পৰা লগ পাইছোতো, কণিকাক লগ পোৱা আজি কিমান বহুত বছৰ হ'ল, গান আৰম্ভ কৰাৰ পৰাই অৰ্থাৎ মংগলদৈত থকাৰ পৰাই পাইছো, আৰু গানৰ প্ৰতি বৰ আগ্ৰহ অতিমায়িক। পিছলে আমাৰ ঘৰৰ লগত এটা ঘৰুৱা সম্পৰ্ক হ'ল যেতিয়া গুৱাহাটীলৈ আহিলে, তাৰপিছত আমি ৰেডিঅ'টো পালো, বহুত অনুষ্ঠানো বিশেষকৈ স্পেচিয়েল প্ৰগ্ৰামে হওক বা আন আন অনুষ্ঠানৰ গীত গাবলৈ আহোঁতেও আমি লগ পাইছিলো। কণিকাই শুদ্ধ কথাই কৈছে, কাৰণ আমি যিটো ছিষ্টেমত কাম কৰোঁ সেই ছিষ্টেমত মানে কি, যিসকল শিল্পী আহে গোট হৈ আমি যিটো ৰিহাৰ্চেল কৰোঁ বা শুদ্ধভাৱে গাবলৈ চেষ্টা কৰোঁ, ফিডবেকটো আমি বিচাৰোঁ, সেইখিনি কথাই কৈছে। গতিকে এই হেঁপাহৰ কথাখিনি যে কৈছে মই খোলাখুলিভাৱে কৈছে কাৰণ মই বেয়া পোৱা নাই। আৰু এটা সময়ত যিটো কৈছে পাৰফেকশ্যন আৰু খঙৰ কথাটো, খঙৰ কথাটো চবেই ক'ব, খং কৰিলে মোৰ এটা সুবিধা কি যে তেওঁলোকৰ পৰা যিখিনি পাব লাগে সেইখিনি মই ফিডবেকটো পাওঁ আৰু তেওঁলোকৰ কাৰণে ভাল। গতিকে

0: এনেকৈ যিটো এতিয়া গান গোৱা যিটো হেঁপাহ সেইটো মই ক'লোৱে অলৰেডি, এতিয়া সমানে কিন্তু চৰ্চা চলাই আছে দেই। আৰু বহুত আগৰ যিটো সুৰৰ তীৰ্থ হওক বা তেনেকুৱা ধৰণৰ এল পি কিছুমান আছিলে, একগোট হৈ আমি কাম কৰিছিলো, সুন্দৰকে গানবিলাক গাইছিলে, ভালো লাগিছিলে, আৰু এতিয়াও কিন্তু চৰ্চা চলাই আছে। বয়সৰ এটা চাপ পৰেতো কণ্ঠত, সেইটো সাধাৰণ কথা, এইটো একো ডাঙৰ কথা নহয়। আৰু এতিয়া ভয় কৰিবলৈ একো নাই, এতিয়া সুন্দৰভাৱে গান গাই থাকক। আৰু মই ভাবো যে মোক এতিয়াও শ্ৰদ্ধা কৰে, কথা সেইটোৱে, শ্ৰদ্ধাটো ডাঙৰ বস্তু, এয়াই হয় শিল্পীৰ ডাঙৰ গুণ। গতিকে কণিকা গান গাই থওক, ভালকে সুন্দৰকে থাকক, আমি সেইটো বিচাৰিছো, ৰাইজেও ভাল পাওক, এইখিনিয়ে কথা।
1: ৰমেন চৌধুৰীদেৱক ধন্যবাদ জনাইছো, বৰ ধুনীয়াকৈ কথাখিনি কৈছে। আৰু আপোনাক সকলোৱে এতিয়াও শ্ৰদ্ধা কৰে, বাইদেউ যিদৰে শ্ৰদ্ধা কৰে, নতুন প্ৰজন্মৰ শিল্পীসকলে আপোনাক খুব শ্ৰদ্ধা কৰে। আপুনি যিধৰণে শিকাই তেওঁলোকক আগবঢ়াই লৈ গৈ আছে, তাৰ বাবে আচলতে আমি আপোনাৰ ওচৰতো কৃতাৰ্থ। ধন্যবাদ জনাইছো আপোনাক এইখিনি সময় দিয়াৰ বাবে। যোৱা খণ্ডটো শেষ হোৱাৰ পাছত আপুনি মোক ফোনযোগে কৈছিল যে জয়ন্ত হাজৰিকাৰ কিছু কথা আপোনাৰ ক'বলগীয়া আছে, তেখেতৰ সান্নিধ্য আপুনি লাভ কৰিছিলে, সেই সময়খিনিৰ কথা অলপ বাইদেউ আজি অনুষ্ঠানত শুনো।
2: মোক জয়ন্ত হাজৰিকাৰ কথা ক'লেই তেখেতৰ সৰলতা, নিৰহংকাৰী মানুহজনলৈ মোৰ মনত পৰে, কিয়নো মই ইমানটো বেলেগ ধৰণে লগ পোৱা নাই, দুই চাৰিবাৰ লগ পাইছোঁ। মই যেতিয়া সন্দিকৈ ছাত্ৰীনিবাসত থাকোঁ, মই নিমলপহা বৰদলৈ ওচৰলৈ, বাইদেউৰ ওচৰলৈ গানৰ কাৰণে গৈছিলোঁ। তেতিয়া সেইখিনি সময়ত বাইদেউৱে লিখি আছিলে আৰু জয়ন্ত হাজৰিকাই এটা গীতৰ সুৰ কৰি আছিলে। সেই গীতটো কি জানানে?
1: কওকচোন।
2: নিবিড় বনে যে মাতিছে যা যা পক্ষী, সেই গীতটো লিখিছিলে। এতিয়া সেই গীতটো বাজিলে মোৰ সেইখন ছবি মানে মনত ভাঁহি আহে।
1: আপুনি সাক্ষী সেই মুহূৰ্ত?
2: মানে কৰি আছে, মই সোমালোগৈ আৰু মোক বহিব দিলে বাইদেউৱে, দি পেলাই মই শুনি আছোঁ অলপ, তাৰপিছত তেওঁলোকে বন্ধ কৰিলে, আকৌ পিছত কৰিব। মোক ক'লে কিয় আহিলা, তেওঁ মই ক'লোঁ মোক এটা গান লাগিছিলে, বাইদেউ লিখাখিনিহে খুজিছিলোঁ জয়ন্ত হাজৰিকাৰ ওচৰত। কিন্তু নিমলপ্ৰভা বাইদেউ জয়ন্ত হাজৰিকাক ক'লে, ৰাণা তুমি হেৰি কৰাচোন, তাইক এটা সহজ গান শিকাই দিয়াচোন, পৰহি আছে যদি কেনেকৈ শিকিব। তৎক্ষণাত মোক গীত এটি শিকাই দিলে। সেইকাৰণে মোৰ মানে এই সৰলতাখিনি বা তেখেতৰ বাইদেউ আৰু জয়ন্ত হাজৰিকা দুয়ো মহী ৰূপস্বৰূপ আমাৰ মানত। তেখেতসকলে যে কোৱাৰ লগে লগে মোক গানটো শিকাই দিলে আৰু দুদিন পিছত মই জেনেৰেল প্ৰগ্ৰেমত গালোঁ। এতিয়া যিহেতু গীতটো বহুতে গালে, কিন্তু সেইখিনি সময়ত মই ৰেডিঅ'ত জেনেৰেল প্ৰগ্ৰেমত বহুবাৰ গাইছিলোঁ, গধূলি আহিল তৰাজি লিখিল, বহুত বছৰৰ কথা কৈছোঁ। তেতিয়া মোৰ বিয়া হোৱা নাই,
1: তেতিয়া মনীষা বাইদেউৰ বিয়া
2: নাই, নাই নাই, মনীষা তেতিয়া অহা নাই, এতিয়া মনীষাৰ গানেই হৈ গ'ল, তাই ভালকৈ গায়। কিন্তু মই এইষাৰ কথা এইকাৰণে কওঁ, মোৰ সেই প্ৰতিচ্ছবিটো সদায় মানে মনত ভাঁহি থাকে, কাৰণ নিমলপহা বাইদেউ আৰু এফালে জয়ন্ত হাজৰিকা, মই যে তেখেতৰ পৰা শিকি পেলাই যে গানটো গাব পাৰিছিলোঁ, তাতেই মই মানে সন্তুষ্ট।
1: আপুনি আজি অলপ গুনগুনাই দিব নেকি?
2: অকণমান মই দুলাইন এনেই গাই দিওঁ, কিন্তু মই জয়ন্ত হাজৰিকাৰ এতিয়া আগৰ নিচিনাকৈ গাব নোৱাৰোঁ বাৰু।

0: সঁচাকৈ খুব ভাল লাগিছে। আৰু মনীষা বাইদেউ বিয়া হৈ অহাৰ আগতে আপোনাক এই গীতটি শিকাইছিল আৰু আকাশবাণীত আপুনি গাইছিল সেই গীতটি। নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ আৰু তেতিয়া জয়ন্ত হাজৰিকা, তেওঁলোকে নিবিড় বনে যে
1: সেই গানটোৰ সৃষ্টি হৈ আছিল,
0: এতিয়া
1: সেই গানটো বাজিলে মোৰ সেই মুহূৰ্তটো মানে মনত পৰে, ইমান বেছি ভাল লাগি যায় যেন মানে সেইটো মুহূৰ্তটো দেখাটো এটা হেৰি, মোৰেই মানে সৌভাগ্য
0: হয়। আৰু এতিয়া মনীষা বাইদেউৰ সৈতে আপোনাৰ খুব ঘনিষ্ঠ সম্পৰ্ক,
1: মনীষাৰ লগত।
0: আপুনি নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ কথা ক'লে, কিন্তু বাইদেউৱে লিখা গীত আপুনি বাণীবদ্ধ কৰিছে, তেনেকুৱা এটি গীতৰ কথা ক'বলৈ বিচাৰিব নেকি আজি?
1: মই এটা হেৰিৰ লগত গাইছিলোঁ, দিলীপ চৌধুৰীৰ লগত দ্বৈত কণ্ঠত এটা গাইছিলোঁ, মই এতিয়া গাবলৈ অকণমান অসুবিধা পাম বা পাহৰিছোঁ। অ' সখী মোৰ বাঁহীৰ সুৰ শুনিলা তুমি কেতিয়া, এনেকুৱা ধৰণৰ গীতটো ৰেডিঅ'ত আছে। সেই গানটো মোৰ খুব ভাল লাগে আৰু দিলীপ চৌধুৰীৰ নিচিনা এজন আৰ্টিষ্টৰ লগত মই দুয়েটত পালোঁ। মোৰ প্ৰথমতে অলপ ভয় লাগিছিলে, কিন্তু মুকুলদাই বৰ সুন্দৰকৈ শিকাই মেলি, সেইটো বাইদেউৰে লিখা, বাইদেউৰ ঘৰতো আমাক লৈ গৈছিলে বাইদেউ হেৰিয়ে মুকুলদাই, দিলীপ চৌধুৰী আৰু মই গৈছিলোঁ আৰু তেতিয়া এই গীতটো দিছিলে। এই গীতটো বাইদেউৰ সেই যিখন গানৰ কিতাপ আছিলে সেই কিতাপখনত মানে এই গানটো ভৰাবৰ কাৰণে বাইদেউ জীয়াই থাকোঁতে কেতিয়াবাই মোক ফোন কৰিলে, তুমি হেৰি কৰা গানটো মোক দিয়াচোন, মই গানটো বিচাৰি পোৱা নাই। আৰু মোৰো কি দুৰ্ভাগ্য, মানে মই ইমান বিচাৰিলোঁ।

মই গানটো নাপালোঁ। বহুদিনৰ পিছত বাইদেউ মানে নোহোৱা হ'ল, তাৰপিছত মই পালোঁ গানটো একদম সেইখন আখৰ, দিলীপ চৌধুৰীৰ আখৰেৰে লিখা। তাৰপিছত এতিয়া পিছে স্বপ্না বাইদেৱে কৈছে আকৌ নতুন এডিশ্যনত ভৰাব, মোক দি দিবলৈ কৈছিলে, দিয়া হোৱা নাই, দিব লাগিব। কিন্তু বাইদেউক যে মই দিব নোৱাৰিলোঁ গানটো, মোৰ সেইটো এটা বৰ মনত লাগি থাকিলে। আৰু এই গীতটো যেতিয়া মই নোহোৱা হৈ যোৱাৰ নিচিনাই লাগিছিলে, গীতটো মীৰা শৰ্মা দিছিলে, ছ'চিয়েল মিডিয়াত গীতটো বহুত প্ৰচাৰ হ'ল। আৰু তেতিয়া গীতটো বহুতে ভাল পোৱা বুলি কওঁতে মোৰ আকৌ অকণমান বেয়া লাগিছে, মই বহুদিন গীতটোৰ লগত জড়িত নাই, সেইকাৰণে আজি মই এই কথাটো উনুকিয়ালোঁ। আৰু দিলীপ চৌধুৰী আমাৰ মাজত নাই, তেখেতলৈ মই শ্ৰদ্ধাৰে

0: নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ লিখা আপুনি আৰু দিলীপ চৌধুৰীয়ে গোৱা এই গানটো 13 ডিচেম্বৰ 1984 চনত আমাৰ আকাশবাণী গুৱাহাটীত বাণীবদ্ধ কৰা হৈছিল সুৰৰ শৰাই অনুষ্ঠানৰ বাবে। বাইদেউ, বহুতো শ্ৰোতাই আপোনালৈ বাৰ্তা প্ৰেৰণ কৰিছে আৰু যদি মই নপঢ়ো তেওঁলোকৰো বেয়া লাগিব, কেইটামান বাৰ্তা পঢ়ি দিওঁ। কণিকা শৰ্মা, শুভ্ৰা বৰুৱা, মামণি দত্ত বৰা, বন্তি গোস্বামী শৰ্মা, তেওঁলোকে খুব ভাল পাইছে। বন্তি গোস্বামী শৰ্মাই কৈছে, মাহী বৰ ভাল লাগিছে দেই, আপোনাৰ চাগে পৰিয়ালৰ। ভূপেন মেধি, শেৱালী চক্ৰৱৰ্তী শৰ্মা, শেৱালী চক্ৰৱৰ্তী শৰ্মাই তেখেতে আপোনাৰ সুৰীয়া কণ্ঠ শুনিবলৈ পাই খুব ভাল পাইছে। ৰিণু ভট্টাচাৰ্যই খুব ভাল পাইছে। ভাৰতী চমুৱা, পূৰ্ণিমা বৰগোহাঁই, হৰমোহন শইকীয়া, আমি বহু সৰু থাকোঁতে ৰেডিঅ'ত শুনিছিলোঁ আপোনাৰ কণ্ঠ। কৈলাশ শৰ্মা, সৰুৰে পৰা গীত শুনি অহা বাইদেউৰ মনৰ কথা জানিব পাৰি ভাল লাগিছে বুলি কৈছে। পাহাৰী বাইদেউ এতিয়া লণ্ডনত আছে, লণ্ডনৰ পৰাই সাধকখুণ্ডৰ অনুষ্ঠানটি শুনি আছে, তেওঁ খুব ভাল পাইছে। অপৰাজিতা গোস্বামীয়ে কৈছে যে সংগীত জীৱনৰ বহুতো কথা জানিব পাৰিছোঁ বাইদেউৰ, আৰু গীতৰ অনুশীলন নোহোৱাকৈয়ে বাইদেৱে প্ৰতিটো গীত ইমান সুন্দৰকৈ পৰিৱেশন কৰে, শুনিলে নালাগে যে বাইদেৱে খুব কমকৈ অনুশীলন কৰে, আপোনাৰ সেয়া ঈশ্বৰ প্ৰদত্ত কণ্ঠ কাৰণেই কিজানি ইমান সুন্দৰ লাগে, খুব ভাল পাইছে অপৰাজিতা গোস্বামী। মধুচন্দা শইকীয়া বৈশ্যই কৈছে যে আমাৰ অতি চিনাকি কণ্ঠ আৰু আকাশবাণীয়ে আকৌ তেখেতক যে ষ্টুডিঅ'লৈ মাতি আনিছে তাৰ বাবে তেওঁ খুব ভাল পাইছে। শান্তা হাজৰিকা বাইদেউ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী, তেখেতে কৈছে যে বাইদেউ এগৰাকী খুব ভাল কণ্ঠশিল্পী, বাইদেৱে মোক বহুত মৰম কৰে, আজি বহুদিনৰ পিছত বাইদেউৰ এটি জনপ্ৰিয় গীত জনে জনে ভগাই ল, এই গীতটি শুনিব বিচাৰিছো, বাইদেউ অকণমান যদি গুণগুণাই দিয়ে বৰ ভাল লাগিব।
1: বহুদিন গোৱা নাই নহয় গানবোৰ, অকণমান মই গাই দিছো দেই শান্তা।

0: এই গীতটো ইদ্ৰিচ আলীয়ে লিখা আৰু মুকুলদাৰ সুৰৰ, সুৰ শৰাইত গাইছিলোঁ মই।
1: মালবিকা চক্ৰৱৰ্তী তেখেতে উলুবাৰীৰ পৰা চেনী চম্পা গীতটি শুনি খুব ভাল পাইছে, কৈছে যে আপুনি অলপ গুণগুনাই দিলে ভাল লাগিলহেঁতেন, সেইটো আপোনাৰ পৰা আশা তেখেতে কৰিছিল। উত্তম কুমাৰ ৰয়ে খুব ভাল পাইছে অনুষ্ঠানী অজয় চক্ৰৱৰ্তী। বিজুলী গোস্বামীয়ে লিখিছে যে কণিকা বাইদেউৰ মিঠা সুৰীয়া কণ্ঠ আমি সৰুতে ৰেডিঅ'ত যেনেকৈ শুনিছিলোঁ এতিয়াও একেই শুনি আছো, কোনো বিশেষ ৰিয়াজ নকৰাকৈ ইমান সুন্দৰকৈ গাই থাকিব পৰাটো বৰ গৌৰৱৰ কথা বুলি মই ভাবোঁ। ঔ মই চেনী চম্পা গীতটি শুনি খুব ভাল পালোঁ। কণিকা বাইদেউৰ চাগে মনত আছে, ভিন্দ ঢুকোৱাৰ পিছত আপুনি বৰ মন বেয়া কৰি বহুদিন ঘৰৰ পৰা ওলোৱা নাছিল, তেতিয়া আমি মানে মীৰা বাইদেউ, ভিন্দেউ আৰু মোৰ গৃহস্থই লগ লাগি আপোনাক উলিয়াই লৈ গৈছিল, একেলগে বহিছিলোঁ, ঔ মই চেনী চম্পা গানটো আমি একেলগে গাইছিলোঁ। আপোনাৰ মনটো ভাল লগা।

0: ৰ বাবে আপুনি সদায় এনেদৰে সুন্দৰ সুন্দৰকৈ গীতবোৰ গাই থকাৰ কামনা কৰিলোঁ। নিশ্চয় মনত আছে সেই কথাখিনি।
1: সঁচাকৈ ইহঁতে মোক বৰ মৰম কৰি এতিয়াও মোক মানে খবৰ ৰাখে আৰু ময়ো মানে অকণমান এনেকুৱা হৈ আছোঁ যিহেতু মই অকলে থাকোঁ ইয়াত, তেওঁলোকৰ মৰম অবিহনে হয়তো মই অসুবিধা হ'ল হয়, আকৌ আগৰ নিচিনা এতিয়া হ'বলৈ যত্ন কৰিছোঁ।
0: বিজুলী গোস্বামী কিন্তু একেবাৰে অনুষ্ঠানটিৰ কথা আমি প্ৰচাৰ আৰম্ভ কৰাৰ পৰাই তেখেতে প্ৰতিটো খণ্ড শুনিছে, তেখেতে প্ৰতিবাৰে বাৰ্তা প্ৰেৰণ কৰিছে।
1: সুৰতীৰ্থৰ মেম্বাৰ হয়, মেম্বাৰ মানে কিবা পদবীটো আছে মই ঠিক পাহৰিলোঁ।
0: ভাৰতী চমুৱাই খুব ভাল পাইছে
1: আৰু বিজুলীয়ে খুব ভাল গান গায়, ভাল গায়। তেওঁতো প্ৰিন্সিপালো আছিলে, ইঞ্জিনিয়াৰিং ৰিটায়াৰ হৈছে।
0: শেৱালী চক্ৰৱৰ্তীৰ কথা কৈছোঁ, তেখেতে খুব ভাল পাইছে আৰু কবিতা বৰুৱাই খুব ভাল পাইছে।

0: শ্রোতাসকল, আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচার্য বাইদেউৰ সৈতে। বাইদেউ, বহুতো কথা জানিবলৈ পাইছো আৰু নিশ্চয় কিছু কথা আপোনাৰ মনলৈ আহিছে এই মুহূৰ্তত আমি কথা পাতি থাকোঁতে।
1: আজি মই ষ্টুডিঅ'লৈ আহি বহু কথাই মনত পৰিছে, কোনটো কম কোনটো নকম। এবাৰ মই সুৰসৰাই ৰাজেশ্বৰ বৰদলৈ পাইছিলোঁ, তেখেতৰ লগত মই সান্নিধ্য তেনেকে পোৱা নাছিলোঁ। যেতিয়া সুৰসৰাই পালোঁ মোৰ খুব ভয় লাগিছিলে, মই কিবা কৰোঁ, গাব পাৰোঁ নে নোৱাৰোঁ। তাৰপিছত গম পালোঁ যে ইয়াত ৰেডিঅ'ত মানে ৰেকৰ্ডিংটো নহয়, ইয়াৰ কিবা যন্ত্ৰপাতি কিবা এটা হৈছে, 10-15 দিনৰ কাৰণে ইয়াত বন্ধ আছে। ভূপেন উজিৰৰ পুৰণা ষ্টুডিঅ', তেতিয়া নতুন ষ্টুডিঅ'টো হোৱা নাই, কাষতে থকা পুৰণা ষ্টুডিঅ'ত ৰেকৰ্ডিং হৈছিলে। তেতিয়া নেচাৰেলি ভূপেন উজিৰেই ৰেকৰ্ডিং কৰিছিল, কিন্তু ৰাজেশ্বৰ বৰদলৈ তাতেই মোক দুদিন শিকাই ৰেকৰ্ডিং কৰিছিলে আৰু মোৰ খুব ভয় লাগিছিলে। কিন্তু ৰাজেশ্বৰ বৰদলৈ বৰ সুন্দৰকৈ শিকাইছিল, মই কিমান দূৰ গাব পাৰিলোঁ মই নাজানো, কিন্তু সেইটো এটা বেলেগ ধৰণৰ গান গোৱাৰ মোৰ এটা অভিজ্ঞতা হ'ল। তেখেত আজি নাই এতিয়া আমাৰ মাজত, মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ তেখেতক। আৰু গীতটোৰ লিখা আছিল হেমন্ত গোস্বামী।

এই গীতটো গীতিমালিকাত কেতিয়াবা বাজিলে জেপি দাই মোলৈ ফোন কৰে আৰু কিবা দুটা লাইন মানে মোৰ গোৱা ভাল লাগে নেকি তেখেতে মোক কয়, আৰু সেইটো মানে ৰাজেশ্বৰ বৰদলৈহে ক্ৰেডিট। কিন্তু জেপি দাই ফোনটো কৰিলে মোৰ আকৌ বৰ ভাল লাগে আৰু, যে জেপি দায়ো মোক মানে কৈছে এইখিনি ভাল লগা বুলি। জেপি দাৰ মনত আছে নাই ক'ব নোৱাৰোঁ, মোৰ কিন্তু মানে এইখিনি কথা সদায় মনত থাকিব।

0: জেপিডাৰ কথা ওলাইছে যেতিয়া, জেপিডাৰ বিষয়ে আপুনি ইতিমধ্যে কৈছে, তেখেতৰ সুৰত আপুনি গান গাইছে, গতিকে জেপিডাইনো কি কয় আপোনাৰ সংগীত জীৱনৰ বিষয়ে, আপোনাৰ বিষয়ে আমি শ্ৰোতাসকলক শুনাই লওঁ।
1: তেতিয়া গান খুব প্ৰকাশন পাইছিলে ৰেডিঅ'ত, আৰু তেওঁৰ মাতটো অলপ ঠিক কৰি আছিলে, আৰু মোৰ আমাৰ এওঁৰ লগৰে আছিলে বিৰাট আছে, তেতিয়া আমাৰ লগত খুব ভাল গান শিকিব আহে মোৰ ঘৰলে, গান দিওঁ মই তপজলী গান, কেতিয়াবা মোৰ গান, কেতিয়াবা দিজেন্দ্ৰ মোহন শৰ্মাৰ গান, কেতিয়াবা কাবা কাবা গান খুল কৰি দিওঁ, আৰু মোক বেছ শ্ৰদ্ধা কৰে তেওঁ দেই, এইটো এটা ভাল। আৰু মহিলাগৰাকী খুব ভদ্ৰ, আৰু তেওঁৰ মা খুৰাক এজনৰ মোৰ বন্ধু আছিলে, ইউনিভাৰ্চিটি আহিলেকে পঢ়িছিলোঁ, গতিকে ঘৰুৱা চিনাকি। এতিয়া প্ৰগ্ৰামটো দিয়াৰ কাৰণে মই আকাশবাণী গুৱাহাটী খুব ভাল পাইছোঁ, তেওঁ নেগলেক্টেড হৈ আছিলে ইমান দিন, গাইছে তুমি মোৰ মৰমৰে মইনা, চাৰু গোহাঁইৰ লগত গাইছে, মই সুৰ কৰা গান বহুতো গাইছে দেই, কিন্তু চি ইজ এ ভেৰি গুড চিংগাৰ, মাতৃতি গলিয়াকি আছে, গতিকে গাই থাকক, তোমালোকক আকাশবাণী গুৱাহাটী মই ধন্যবাদ দিছোঁ, তেওঁলোকে যে যিবিলাক ৱে বেক চিংগাৰবিলাক আছে দূৰতে গুচি গ'ল, তেওঁলোকক ওচৰলৈ আনিবলৈ চেষ্টা কৰিছে আকাশবাণীয়ে, খুব ভাল দেশখন, মই তোমাক ধন্যবাদ দিছোঁ, আৰু তেওঁকো মই আৰু লং জাৰ্ণি আশা কৰিছোঁ।

0: শ্রোতাসকলৰ ফালৰ পৰা বাৰ্তা আহি আছে মামনি দত্ত বৰা, নবনীতা গোস্বামী, মণি বৰুৱা, সমীন মালাকাৰ এগৰাকী নিয়মীয়া শ্ৰোতা, মঙলদৈৰ পৰা মাধৱী নাথ, দিব্যাংগ শ্ৰোতা। তেখেতে লিখিব অসুবিধা পায় যিহেতু দৃষ্টিশক্তি নাই, কিন্তু তেওঁ মনৰ দৃষ্টিৰে আমাক সকলোকে আদৰ কৰে। আৰু তেখেতে কণিকা বাইদেউৰ অনুষ্ঠানটি প্ৰতিটো খণ্ডই শুনিছে আৰু আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতৰ এটি শ্ৰব্য বাৰ্তা এতিয়া শ্ৰোতাসকলক শুনাব বিচাৰিছো।
1: সাধক সুন্দৰ অনুষ্ঠানটি শুনি কিমান ভাল লাগিল, এয়া হয়তো আপোনাক ভাষাৰে বুজাই দিব নোৱাৰো। কণিকা বাইদেউৰ ভইচ এতিয়াও অতি সুন্দৰ, অতি মিঠা। বাইদেউৰ কথাবিলাক আপুনি সুন্দৰকে সুধি আছে আৰু তেখেতে কৈ আছে, তেখেতৰ কথাবিলাক জানি আমাৰ ভাল লাগিল। মঞ্জুলা হাজৰিকা বাইদেউ আৰু বিপুল বৰুৱা দাদাই কণিকা বাইদেউৰ বিষয়ে যিখিনি কথা ক'লে সেইখিনি শুনি ভাল লাগিল। এই অনুষ্ঠানটিৰ জৰিয়তে আপোনালোকে বিভিন্ন শিল্পীক আমাৰ মাজলৈ আনি আমাক চিনাকি কৰি দিছে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। কণিকা বাইদেউৰ শ্ৰেণী চম্পা গানটো কল্পতৰু অনুষ্ঠানটিত অন্তৰ্ভুক্ত কৰি দিয়ে যেন মই আপোনালৈ এটি অনুৰোধ।

0: এগৰাকী বিশিষ্ট কণ্ঠশিল্পী হাসিনা হাজৰিকা বাইদেউ, তেখেতৰ সৈতে আমি সাধক খুণ্ডৰ অনুষ্ঠানটিত ইয়াৰ পূৰ্বে আমি কথা পাতিছিলো। আপোনাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰতিটো খণ্ডই তেখেতে শুনিছে আৰু প্ৰতিদিনাই অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ পাছত তেখেতে মোক ফোন কৰি জনায়, আপোনাকো ফোন কৰে, ইমান ভাল পাইছে বাইদেৱে। গতিকে আমাৰো ভাল লাগিছে যে হাসিনা বাইদেৱে আমাক ফোন কৰি জনাইছে, লোকনাথ গোস্বামীদেৱে বাৰ্তা প্ৰেৰণ কৰি জনাইছে। এগৰাকী দিব্যাংগ শ্ৰোতা, আমাৰ নিয়মীয়া শ্ৰোতা আনন্দ গন্ধিয়া চৌৰাবৰী গাঁৱৰ পৰা, তেখেতেও এটি শ্ৰব্য বাৰ্তা প্ৰেৰণ কৰিছে।
1: সেইদিনা কণিকা বাইদেউৰ লগত সাধুখণ্ডৰ চতুৰ্থ খণ্ডৰ শুনিলো, আচলতে শুনি বহুত ভাল লাগিল। কাৰণ সেইদিনা এটা নজনা কথা জানিলো, আমি ভাবি আছিলো যে তুমি মোৰ মৰমৰে মইনা, তুমি মোৰ আকাশৰে জন। মই ভাবিছিলো যে তুমি মোৰ মৰমৰে মইনা বোধহয় সাধু গোহাঁই কয় আৰু তুমি মোৰ আকাশৰে জন এইটো বোধহয় বাইদেৱে কয়। কিন্তু সেইদিনা এটা মানে নজনা কথা জানিলো, আমাৰ মানে এই কথাটো সদায় আঁৰত থাকি গ'ল হেনে, যে বাইদেৱে ক'লে যে বিজু ফুকনে কৈছিল তুমি মোৰ মৰমৰে মইনা আৰু জনা কটকীয়ে কৈছিল তুমি মোৰ আকাশৰে জন। গতিকে এই কথাখিনি জানি সঁচাকৈ বহুত ভাল লাগিল, নহলে এই কথাটো আঁৰত থাকি গ'ল হেনে। তাৰে কাৰণে মই বাইদেউক ধন্যবাদ জনাইছো আৰু বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো।
2: তুমি মোৰ মৰমৰে মইনা,
3: তুমি মোৰ আকাশৰে জোন,
2: তুমি মোৰ মৰমৰে
0: বাইদেউ। চাওঁতে চাওঁতে আমি পাঁচটা খণ্ডত আপোনাৰ সংগীত জীৱনৰ কথা পাতিলো, বিভিন্ন গৰাকীয়ে আপোনাৰ বিষয়ে কোৱা কথাও

0: আমি সুধিলোঁ, শেহতীয়াকৈ আপুনি মানস হাজৰিকাৰ সৈতেও কিছু কাম কৰি আছে?
1: মানস হাজৰিকাক মই বহু দিনৰ আগতে লগ পোৱা, বহুত সৰু চামগুৰিত লগ পাইছিলোঁ। বিপুলৰ সুৰৰ গীত যেতিয়া মই জ্যোতিচিত্ৰমনত ৰেকৰ্ডিং কৰিছিলোঁ, তেতিয়া মানসে সংগীত কৰিছিলে দুটা তিনিটা গানত। কিন্তু মই তেতিয়া মানস হাজৰিকা বুলি নাজানো, এজন ইঞ্জিনিয়াৰ আচলতে, মিউজিকলৈ এইখন জগতলৈ অহাটো মই নাজানো, বহুদিন লগ পোৱা নাই। তাৰপিছত তাতে মই জ্যোতিচিত্ৰমনতে সি কিবা অকণমান মিউজিক ৰৈ গ'ল বুলি ক'লে, সেইকাৰণে মই মোক দেখি সুধিলে। তাৰপিছত মই ক'লোঁ, তুমি ইয়াত কেনেকৈ বোলে মই এটা গীত কৰি আছোঁ, তাৰে সংগীতখিনি অকণমান কিবা এটা জোৰাই লগাই দিব লাগে, আপুনি কিয় আহিলে? মই বোলো মোৰো গান এটা এইটো নেকি? মই বোলো ইয়ে ৰাম এনেকৈ, তেতিয়াহে মানে গম পালে যে খুৰীৰ গানত সি সংগীত কৰিছে। আৰু তাৰ ব্যৱহাৰ পাতি খুব ভাল লাগে, আৰু সি মোক কৈ থাকে, মোৰ পুৰণা গীতবিলাক তাৰ একদম মানে মনত আছে, সুৰেদি মনত আছে। মোক কৈছে লিৰিক্সখিনি দিব খালি, সুৰ আপুনি মনত পেলাব নালাগে, মই কৰিলোঁ বুলি। মোৰ আগতে এদিন কিবা ষ্টুডিঅ'ত অলপ কাম কৰি আছোঁ, হ'লে ক'ম বাৰু। তেতিয়াই মই ভাবিছোঁ যে ইয়াৰ মানে মোৰ প্ৰতি হেৰিটো সৰুৰ পৰা তাৰ যে আচলতে মৰম আৰু, সেই একেলগে আছিলোঁ একেখন ঘৰৰ নিচিনাকৈ চামগুৰিত, সেইখিনিয়ে আৰু। মানসক মোৰ খুব ভাল লাগে আৰু ভগৱানে আৰু তাক ওপৰলৈ লৈ যাওক।
0: বাইদেউ, আমাৰ সংগীত জীৱনৰ বহুখিনি কথাই পাতিলোঁ, আমি এই অনুষ্ঠানটি ইয়াতেই আজি আমি সামৰিম। এই খণ্ডখিনি সজাওঁতে মোক সংগীত সংযোজনত মনদীপ মহন্তই সহযোগ কৰিলে, মনদীপকো ধন্যবাদ জনাইছোঁ। আপুনি এইখিনি সময় দিলে বাইদেউ, প্ৰায় চাৰিকুৰিৰ ওচৰ চাপিছে আপুনি, তাৰ পাছতো আপুনি ইমান সুন্দৰকৈ গীত গাইছে, বৰ ধুনীয়া হৈ আছে, ধুনীয়াকৈ হাঁহি হাঁহি কথাখিনি কৈছে আপোনাৰ জীৱনটোৰ কথা। বহুতো বেদনা আছে, বহুতো জীৱনত ঘটনা হৈ গ'ল, কিন্তু তাৰ পাছতো এতিয়াও আপুনি হাঁহি মুখেৰে এনেকৈ আছে। আমি আশা কৰিম আপুনি ভালেই থাকক, আৰু ৰমেন চৌধুৰীদেৱে যিটো কথা কৈছে যে আপুনি সংগীতৰ মাজত সদায় থাকক, সেইটো কথা তেওঁ বিচাৰিছে, এতিয়াও গাই থাকিব কৈছে। কৈছে বয়সৰ চাপ পৰিব পাৰে, সেইটো অৱধাৰিত, সেইটো স্বাভাৱিক কথা,
1: মনটো ভাল লাগে ন?
0: হয়, গতিকে আপুনি ভালে থাকক বাইদেউ, তাকে কামনা কৰিছো আকাশবাণী পৰিয়ালৰ।
1: মনদীপলৈ মই ধন্যবাদ জনাইছো দেই আকৌ।
0: আৰু শ্ৰোতাসকলক শেষত কিবা ক'ব বিচাৰিব নেকি আপুনি?
1: মই এইখিনিকে ক'ব বিচাৰিছোঁ যে মোক তেওঁলোকে যে এতিয়াও ইমান মনত ৰাখিছে আৰু মোক ইমান ভাল পাইছে, তেওঁলোকে বাৰ্তা পঠিয়াইছে, মোৰ সঁচাকৈ অলপমান মানে বয়সটো কমি যোৱা যেনো লাগিছে, আৰু যেন কিবা কিবি কৰিম, কিন্তু এতিয়াতো আৰু সেই আগৰ নিচিনাকৈ আৰম্ভ কৰিব নোৱাৰোঁ। ভাবিছোঁ আৰু অহা জনমত আকৌ ভালকৈ এনেকৈ কৰিম আৰু।
0: ঠিক আছে, ভালে থাকক বাইদেউ, অনুষ্ঠানটি আমি ইয়াতে সামৰিছোঁ,
1: ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা শীতান্তি। ভাইটি ভণ্টিহঁত, আজিৰ জানো আহাত তোমালোকক বিশ্ব পশু দিৱসৰ বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰতি বছৰে আজিৰ দিনটোত অৰ্থাৎ 4 অক্টোবৰত ৱৰ্ল্ড এনিমেল ডে, বিশ্ব পশু দিৱস পালন কৰা হয়। পশু পক্ষীৰ প্ৰতি মৰম, দয়া আৰু দায়িত্ববোধ গঢ়ি তোলা আৰু সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰাই এই দিৱসৰ

0: মূল উদ্দেশ্য। আমি প্ৰতিদিনে আমাৰ চৌপাশে নানা ধৰণৰ জীৱ জন্তু দেখিবলৈ পাওঁ। ঘৰৰ চোতালত জঁপিয়াই ফুৰা চৰাই, গছৰ ডালত বহি থকা চৰাই, ৰাস্তাৰ কাষত ঘূৰি ফুৰা কুকুৰ মেকুৰী, এই সকলোবোৰেই আমাৰ পৰিৱেশৰ একো একোটা অংশ। কিন্তু আমি কেতিয়াবা ভাবিছোনে, মানুহৰ দৰে এই জীৱবোৰৰো জীয়াই থকাৰ অধিকাৰ আছে। পৃথিৱীখন কেৱল মানুহৰ বাবে নহয়, পশু পক্ষী, কীট পতংগ, সৰীসৃপ আদি অসংখ্য জীৱ জন্তুৰে সৈতে আমি এই পৃথিৱীখন ভাগ কৰি বাস কৰিছোঁ। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত প্ৰতিটো জীৱৰেই গুৰুত্বপূৰ্ণ ভূমিকা আছে। উদাহৰণস্বৰূপে, মৌমাখিয়ে ফুলৰ পৰাগযোগত সহায় কৰে, চৰায়ে বহু গছৰ বীজ এঠাইৰ পৰা আন ঠাইলৈ বিস্তাৰ কৰে, আনহাতে বনাঞ্চলৰ বিভিন্ন জীৱ জন্তুৱে খাদ্য শৃংখল আৰু পৰিৱেশৰ স্বাভাৱিক ভাৰসাম্য বজাই ৰখাত সহায় কৰে। অৰ্থাৎ কোনো এটা জীৱক আমি সৰু বা ডাঙৰ বুলি উপেক্ষা কৰিব নোৱাৰোঁ। এটা সৰু পোক পতংগৰ পৰাও প্ৰকৃতিত কিবা নহয় কিবা উপকাৰ হয়। প্ৰকৃতিৰ এই সুন্দৰ ব্যৱস্থাটোত নিজৰ সকলো জীৱৰে নিজৰ নিজৰ ভূমিকা আছে। কিন্তু বৰ্তমান সময়ত বন্যপ্ৰাণীৰ প্ৰতি নানা ভাবুকিৰ সৃষ্টি হৈছে। বনাঞ্চল ধ্বংস, অবৈধ চিকাৰ, প্ৰদূষণ, প্লাষ্টিকৰ আৱৰ্জনা আৰু বাসস্থানৰ সংকোচনৰ ফলত বহু জীৱৰ স্বাভাৱিক জীৱন ব্যাহত হৈছে। মানুহে যেতিয়া গছ কাটে বা হাবি ধ্বংস কৰে, তেতিয়া কেৱল গছ এজোপাই নহয়, সেই গছত আশ্ৰয় লৈ থকা বহু জীৱৰ বাসস্থানো হেৰাই যায়। সেয়ে কেৱল বিশ্ব পশু দিৱসৰ দিনটোতে নহয়, প্ৰতিদিনেই আমি জীৱ জন্তুৰ প্ৰতি দায়িত্বশীল হোৱা উচিত। ছাত্ৰ ছাত্ৰী হিচাপে তোমালোকে হয়তো বহুত ডাঙৰ কাম কৰিব নোৱাৰিব পাৰা, কিন্তু সৰু সৰু কামেৰেই যথেষ্ট সহায় কৰিব পাৰা। তোমালোকে যদি জীৱ জন্তুক অযথা আমনি নকৰা, চৰাইৰ বাবে গৰমৰ দিনত পানী আৰু খাদ্যৰ ব্যৱস্থা কৰিব পাৰা, প্লাষ্টিক আৰু আৱৰ্জনা য'তে ত'তে নেপেলোৱা অভ্যাস কৰা, সেইবোৰো অতি প্ৰয়োজনীয়। কোনো আহত বা বিপদত পৰা জীৱ জন্তু দেখিলে ডাঙৰ মানুহৰ সহায়ত সিহঁতৰ শুশ্ৰূষা কৰাটো অতি প্ৰয়োজনীয়। আৰু এটা কথা, জীৱ জন্তুক ভাল পোৱা মানেই কেৱল ঘৰতে পোহনীয়া জীৱৰাশি মৰম কৰা নহয়। বনৰীয়া জীৱ জন্তুৰ বাসস্থান সুৰক্ষিত কৰি ৰখা, প্ৰকৃতিৰ ক্ষতি নকৰা আৰু সকলো জীৱৰ প্ৰতি সহানুভূতিশীল হোৱাও জীৱ জন্তুৰ প্ৰতি আমাৰ দায়িত্ব। জীৱ জন্তুৰ প্ৰতি দয়া মানে কেৱল সিহঁতক ভাল পোৱা নহয়, সিহঁতৰ বাসস্থান আৰু প্ৰকৃতিক সুৰক্ষিত কৰি ৰখাও আমাৰ কৰ্তব্য। আহা, বিশ্ব পশু দিৱসত আমি জীৱ জন্তুক অযথা কষ্ট নিদিবলৈ, প্ৰকৃতিক ভাল পাবলৈ আৰু আমাৰ চৌপাশৰ প্ৰতিটো জীৱৰ প্ৰতি দায়িত্বশীল হ'বলৈ সংকল্প লওঁ। মনত ৰাখো, এই পৃথিৱীখন কেৱল মানুহৰ নহয়, এই পৃথিৱীখন সকলো জীৱৰ। মানুহৰ লগতে পৃথিৱীৰ প্ৰতিটো জীৱৰ বাবেই এখন সুন্দৰ, সেউজীয়া আৰু নিৰাপদ পৃথিৱী গঢ়ি তোলাৰ দায়িত্ব আমাৰ সকলোৰে। ভাইটি ভণ্টিহঁত, আজিৰ জানুৱাহাত তোমালোকে বিশ্ব পশু দিৱসৰ বিষয়ে কিছু কথা জানিলা। আজিৰ জানুৱাহা ইমানেই। চোৰাত এইবাৰ ভাষাটো কেনেকৈ শুদ্ধকৈ ক'ব পাৰি, সেই বিষয়ে এটি কথিকা শুনাবলৈ লৈছোঁ। কথিকাটি তোমালোকলৈ যুগুতাই আগবঢ়াইছে অসম জাতীয় বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী কবিতা পাটগিৰিয়ে। আহাচোন শুনো।
1: মৰমৰ ভাইটি ভণ্টিহঁত, তোমালোক আটায়ে মৰম ল'বা। আমাৰ মাতৃভাষা অসমীয়া, সুৱদিশুৰীয়া আমাৰ মাতৃভাষা অসমীয়া ভাষাৰ প্ৰতি আমি সকলো দায়বদ্ধ। আমি আমাৰ ভাষাটোৰ বিশেষত্ববোৰ ভালদৰে জনাটো আমাৰ কৰ্তব্য। আমাৰ ভাষা সাহিত্যৰ প্ৰতি আমি সকলোৱে আগ্ৰহী আৰু দায়বদ্ধ হৈ শুৱলা অসমীয়া ভাষাটো বীজতৰীয়া হোৱাৰ পৰা ৰক্ষা কৰাৰ উপায়ো আমিয়ে উলিয়াব লাগিব। সেই উদ্দেশ্য আগত ৰাখি আজি মই তোমালোকক কিছুমান কথা ক'বলৈ লৈছোঁ। কথাখিনি তোমালোকে মন দি শুনিবা। আমাৰ ভাষাটোৰ বাক্য গাঁথনিত বৰ্ণ, শব্দ, উচ্চাৰণ আদিৰ দিশত দেখা পোৱা ফুলবোৰৰ লগতে বাক্যগত ফুল কিছুমানো লক্ষ্য কৰিব পাৰি। ইংৰাজী, হিন্দী, বাংলা আদি ভাষাৰ বাক্য গাঁথনিৰ দ্বাৰা প্ৰভাৱিত হৈ বহু ক্ষেত্ৰত এনেধৰণৰ ফুলবোৰ আমাৰ জ্ঞাত অজ্ঞাতভাৱে প্ৰায়ে হৈ থাকে। আমি যদি এই ক্ষেত্ৰত অলপ সচেতন হওঁ, তেন্তে আমাৰ ফুলবোৰ সহজে আঁতৰিব আৰু আমাৰ ভাষাটো

জটৰীয়া হোৱাৰ পৰা ৰক্ষা পৰিব, নহয় জানো? এতিয়া মই তোমালোকক এটা বাক্য ক'ম, তোমালোকে বাক্যটো মন দি শুনিবা। মই কাইলৈ দিল্লীলৈ যাম। আৰু এটা বাক্য ক'ম, মই কালি গাঁৱৰ পৰা আহি পালোঁ। দুয়োটা বাক্যত কালি আৰু কাইলৈ শব্দ দুটাই অতীতকাল আৰু ভৱিষ্যৎকালক স্পষ্ট কৰি দিছে। অৱশ্যে আমি যাম আৰু আহি পালোঁ এই ক্ৰিয়াপদৰ সহায়ত কাল বা সময়ৰ কথা বুজি পাইছোঁ, যদিও আমাৰ ভাষাত কালি আৰু কাইলৈ এই শব্দ দুটা পৃথকভাৱে ব্যৱহাৰ হয়। বহুত মানুহকে আজিকালি কালি আৰু কাইলৈৰ ব্যৱহাৰ শুদ্ধ ৰূপত কৰা নেদেখোঁ। বেছিভাগ মানুহে অহাকালি যাম আৰু যোৱাকালি গ'লোঁ বা গৈছিলোঁ এইদৰে কওঁতে বা লিখোঁতে ব্যৱহাৰ কৰে। আকৌ বহুত মানুহে কালি যাম বা কালি গ'লোঁ বুলিও প্ৰয়োগ কৰে। কোনো কোনো অঞ্চলত কথিত ভাষাত অতীত ভৱিষ্যতৰ ক্ষেত্ৰত কালি বুলিয়েই ব্যৱহাৰ কৰে। কাইলৈ বা কালিলৈ মানে আহিবলগীয়া দিনটোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা উচিত। ঠিক তেনেদৰে কালি মানে পাৰ হৈ যোৱা দিনটোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ইংৰাজী ভাষাত যিদৰে টুমৰো আৰু ইষ্টাৰডে দুটা বেলেগ বেলেগ শব্দ আছে, সেইদৰে আমাৰ ভাষাতো কালি আৰু কাইলৈ বা কালিলৈ বেলেগ বেলেগ অৰ্থ বুজোৱা দুয়োটা ভিন্ন শব্দ। এতিয়াৰ পৰা তোমালোকে কওঁতে বা লিখোঁতে সাৱধান হ'বা। ঠিক তেনেকৈ আৰু কেইটামান বাক্য ক'ম, তোমালোকে মন দি শুনিবা। এই বাক্যকেইটাৰ কওঁতে লিখোঁতে আমি কিছুমান সততে ভুল কৰোঁ। বাক্যবোৰৰ ভুলবোৰ দেখুৱাই দিয়াৰ লগতে তোমালোকক শুদ্ধ বাক্যটোও ক'ম। এতিয়া মই বাক্যবোৰ ক'বলৈ লৈছোঁ। প্ৰথম বাক্যটো হ'ল, অনুগ্ৰহ কৰি সভাপতিত্বৰ আসন গ্ৰহণ কৰক। এই বাক্যটোত সভাপতিত্বৰ হ'ব নালাগে, হ'ব লাগে সভাপতি। তেতিয়া বাক্যটো এনেকুৱা হ'ব, শুদ্ধ বাক্যটো, অনুগ্ৰহ কৰি সভাপতিৰ আসন গ্ৰহণ কৰক। ঠিক তেনেকৈ অন্য এটা বাক্যলৈ মন দিবা, মই 12টামান বজাত ঘৰলৈ যাম। ইয়াত শুদ্ধ বাক্যটো এনেকুৱা হ'ব, মই 12মান বজাত ঘৰলৈ যাম। তেওঁ দুপৰীয়া 1:30 আহিব। শুদ্ধ বাক্যটো হ'ব, তেওঁ দুপৰীয়া 1:30 আহিব। সময়ৰ ক্ষেত্ৰত এই ধৰণে ব্যৱহাৰ কৰা উচিত। ছোৱালীজনীৰ কি বুলি নামাকৰণ কৰিলা? আমি বহুত মানুহকে দেখোঁ নামাকৰণ শব্দটো ভুলকৈ প্ৰয়োগ কৰে। শুদ্ধ শব্দটো হ'ব নামকৰণ। অৰ্থাৎ বাক্যটো শুদ্ধকৈ ক'বলৈ হ'লে এনেধৰণৰ হ'ব, ছোৱালীজনীৰ কি বুলি নামকৰণ কৰিলা? আকৌ দেখা পাওঁ, তোমাৰ কিতাপটো মোক দিবানে? ইয়াত চোৱাচোন, তোমাৰ কিতাপখন মোক দিবানে? এইটোহে হ'ব শুদ্ধ বাক্য। বহল চেপেটা আকৃতিৰ বস্তু বুজাবলৈ আমি খন প্ৰত্যয় ব্যৱহাৰ কৰোঁ। বেছিভাগকে দেখোঁ আজিকালি কিতাপটো, কলম শব্দটো কলমটো হ'ব, কিন্তু কিতাপৰ ক্ষেত্ৰত বা বহীখনৰ ক্ষেত্ৰত খন প্ৰত্যয়টো ব্যৱহাৰ কৰা উচিত। আকৌ চাবা, সি তাৰ কিতাপখন আনিবলৈ ভুলি গ'ল। বাক্যটোত চোৱাচোন, ভুলি গ'ল হ'ব নালাগে, হ'ব লাগে সি তাৰ কিতাপখন আনিবলৈ পাহৰি গ'ল। যোনে জানা কামটো কৰা, এই বাক্যটোত যোনে সলনি হ'ব লাগে যিয়ে বা যিজনে। তেতিয়া বাক্যটো এনেকুৱা হ'ব, যিয়ে বা যিজনে জানা কামটো কৰা। এনেধৰণৰ ভুলবোৰ আমি প্ৰায়ে কৰি থাকোঁ। এই ক্ষেত্ৰত আমি যদি সচেতন হওঁ, তেতিয়া আমাৰ ভাষাটোৰ শুদ্ধ ৰূপত প্ৰয়োগ কৰিব পাৰিম বুলি আমি আটায়ে ক'ব পাৰিম। আচলতে এই ধৰণৰ ভুলবোৰ কিয় হয় সেই সম্পৰ্কে তোমালোকক অকণমান ক'বলৈ লৈছোঁ। ইংৰাজী, হিন্দী আৰু বাংলা ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ শব্দ আৰু বাক্য গাঁথনিত বৰ্তমান পৰিলক্ষিত হয়। ভাষা এটাৰ ওপৰত আন ভাষাৰ প্ৰভাৱ পৰাটো এটা স্বাভাৱিক কথা। ভাষা নৈৰ বোৱতী পানীৰ সোঁতৰ দৰে বৈ থাকে। নৈৰ পানীৰ সোঁতে যিদৰে
জাহি জাবৰ আদি কঢ়িয়াই লৈ গৈ থাকে।

এইদৰে ভাষায়ো সময়ৰ পৰিৱৰ্তনবোৰ গ্ৰহণ কৰি গৈ থাকে। কিন্তু কিছুমান পৰিৱৰ্তনৰ গ্ৰহণে ভাষাটোক সমৃদ্ধ কৰে, আকৌ কিছুমান পৰিৱৰ্তনে ভাষাটোৰ মধুৰতা সৰলতা নষ্ট কৰে। এই ক্ষেত্ৰত ক'ব পাৰি যে ইংৰাজী শব্দ আৰু বাক্যাংশ যেনে সোণালী সুযোগ, গোল্ডেন অপৰচুনিটি, মাতৃভূমি, মাদাৰলেণ্ড, উদাহৰণস্বৰূপে ফৰ এক্সাম্পল আদি অসমীয়া ভাষাত ইতিমধ্যে ব্যৱহাৰ হৈ গৈছে। সেইবুলি আকৌ ইংৰাজী অন প্ৰিপজিচনৰ আৰ্হিত লিখা এটা বাক্য মন কৰিবা, শংকৰদেৱৰ ওপৰত এটা প্ৰবন্ধ লিখিম, এনেধৰণৰ বাক্য যদি আমি গ্ৰহণ কৰোঁ তেন্তে আমাৰ ভাষাটোৰ কাৰণে বিপদজনক হ'ব। এই বাক্যটো আচলতে এনেধৰণৰ হ'ব লাগে, শংকৰদেৱৰ বিষয়ে এটা প্ৰবন্ধ লিখিম, শুদ্ধ বাক্যটো এইটোহে হ'ব। আকৌ চাবা, সংস্কৃতৰ তা প্ৰত্যয় যোগ দি গুণবাচক বিশেষ্য কৰা

গোল্ডেন অপৰচুনিটি, মাতৃভূমি, মাদাৰলেণ্ড, উদাহৰণস্বৰূপে ফৰ এক্সাম্পল আদি অসমীয়া ভাষাত ইতিমধ্যে ব্যৱহাৰ হৈ গৈছে। সেইবুলি আকৌ ইংৰাজী অন প্ৰিপজিচনৰ আৰ্হিত লিখা এটা বাক্য মন কৰিবা, শংকৰদেৱৰ ওপৰত এটা প্ৰবন্ধ লিখিম, এনেধৰণৰ বাক্য যদি আমি গ্ৰহণ কৰোঁ তেন্তে আমাৰ ভাষাটোৰ কাৰণে বিপদজনক হ'ব। এই বাক্যটো আচলতে এনেধৰণৰ হ'ব লাগে, শংকৰদেৱৰ বিষয়ে এটা প্ৰবন্ধ লিখিম, শুদ্ধ বাক্যটো এইটোহে হ'ব। আকৌ চাবা, সংস্কৃতৰ তা প্ৰত্যয় যোগ দি গুণবাচক বিশেষ্য কৰা, মধুৰতা, স্থিৰতা, শিথিলতা ইত্যাদি কোমল অসমীয়া শব্দৰ ঠাইত বৰ্তমান বাংলা ভাষাৰ অনুকৰণত মাধুৰ্য, স্থৈৰ্য, শৈথিল্য শব্দৰ সঘন প্ৰয়োগ মন কৰিবলগীয়া। ঠিক সেইদৰে ইতিমধ্যে আগত তোমালোকক ক'লোৱেই, অহাকালি, যোৱাকালি, মাপ, ৰবিবাৰ, ফাদিল আদি শব্দও ব্যৱহাৰ হৈছে। বাক্য গাঁথনিৰ ক্ষেত্ৰত মোক গালি নিদিবা, ৰশ্মি অ' গীতা আহিব, এতিয়া 12 বাজিল, ফুল ফুটিছে, এই ধৰণৰ বাক্য বহুতে লিখোঁতে কওঁতে ব্যৱহাৰ কৰে কেৱল বাংলা ভাষাৰ প্ৰভাৱতহে। এনেকুৱা বাক্যবোৰ ব্যৱহাৰৰ পৰা আমি বিৰত থকা উচিত। হিন্দী ভাষাৰ প্ৰভাৱত বনা ধাতুৰ ব্যৱহাৰে অসমীয়া ভাষাৰ কিছুমান শব্দ আমাৰ বাবে আজিকালি অচিনাকি হৈ পৰিছে। অথচ যিবোৰ শব্দ কেৱল অসমীয়া ভাষাৰ মাজত থকা বাবে অসমীয়া ভাষাৰ বিশেষত্বও ৰক্ষা হৈ আহিছিল। আজিকালি আমি এই শব্দটোৰ ব্যৱহাৰ সঘনাই কৰোঁ, তোমালোকেও কৰা আৰু বহুত মানুহকে কৰা দেখোঁ। জানি বুজিও যেন আমি এই শব্দটো প্ৰতিটো ক্ষেত্ৰতে ব্যৱহাৰ কৰি থাকোঁ। ভাত ৰন্ধাৰ ঠাইত ভাত বনা, ভাত বনাইছে, এই ধৰণে আমি কওঁ। বিভিন্ন ধৰণৰ কাম অনুসৰি কামটো বুজাবলৈ আমাৰ অসমীয়া ভাষাত শব্দবোৰো ভিন ভিন ধৰণে ব্যৱহাৰ হয়। আৰু সেই শব্দবোৰ যদি আমি বনাইছে, বনোৱা হ'ল, বনাওঁ এই ধৰণে কৈ থাকোঁ, তেতিয়াহ'লে আমাৰ ভাষাটোৰ পৰা এই মধুৰ শব্দবোৰ কিন্তু এসময়ত হেৰাই যাব। এনেকুৱা ধৰণৰ শব্দ কিছুমান আছে, মই তোমালোকক কৈছোঁ, তোমালোকে মন দিবা। ভাত ৰান্ধিছে, পিঠা পুৰিছে বা পিঠা ভাজিছে, পিঠা অটাইছে, পুৰিছে, ভাজিছে, অটাইছে, এই ক্ৰিয়াপদকেইটাৰ ব্যৱহাৰে পিঠা তৈয়াৰ কৰাৰ পদ্ধতিটোৰ কথাকে বুজোৱা নাই জানো? ঠিক তেনেকৈ মিস্ত্ৰীয়ে ঘৰ সাজিছে, কুমাৰ, কহাৰ বা কমাৰে গঢ়ে, নাপিতে চুলি কাটে, ছাঁহ বাকে বা পাকে, বাঁহৰ কামি চাচে, বাঢ়ৈয়ে বাঁহ বেতৰ সঁজুলি সাজে বা তৈয়াৰ কৰে, শিপিনীয়ে বা তাঁতীয়ে কাপোৰ বয়, দৰ্জীয়ে কাপোৰ চিলায়। এনেকুৱা ধৰণৰ বহুত শব্দ আমাৰ মাজৰ পৰা বনা ধাতুটোৰ ব্যৱহাৰত আজিকালি হেৰাই গৈছে। তোমালোকে শব্দৰ ভিন্নতা অনুসৰি ব্যৱহাৰ কৰিবলৈ যত্ন কৰিবা। আজিকালি আমি আকৌ দেখা পাওঁ পাচলি শব্দটো ব্যৱহাৰ নকৰি চব্জি বুলি কওঁ, আঞ্জাৰ সলনি তৰকাৰী, পানী লগাৰ সলনি চৰ্দি ইত্যাদি শব্দৰ ব্যৱহাৰো কৰা দেখা যায়। অনা অসমীয়া শব্দ গ্ৰহণ কৰাটো দুখনীয় নহয়, কিন্তু আমাৰ সুৱদীসুৰীয়া শব্দক একেবাৰে পৰিহাৰ কৰি এনেকুৱা শব্দ বাক্যাংশ ব্যৱহাৰ কৰাটো অসমীয়া ভাষাটোৰ বাবে কিন্তু শুভ দিশ নহয়। এই ক্ষেত্ৰত আমি সচেতন হ'বই লাগিব। যদি সচেতন নহওঁ তেন্তে আমাৰ ভাষাটোৰ কাৰণে সংকটৰ সময় সমাগত বুলি ক'ব পাৰোঁ। এইখিনি কথা শুনাৰ পাছত তোমালোকে এটা কথা অনুভৱ কৰিব পাৰিছা যে আমাৰ ভাষাটোৰ কিছুমান বিশেষত্বই ভাষাটোক সমৃদ্ধ কৰি ৰাখিছে। গতিকে তোমালোকে শব্দৰ ব্যৱহাৰ, বাক্য গাঁথনিৰ প্ৰয়োগ আদিৰ ক্ষেত্ৰত সচেতন হ'বা বুলি আশা ৰাখিছোঁ। আমাৰ জ্ঞাত অজ্ঞাতভাৱে হৈ

0: থকা এনেবোৰ ভুলে আমাৰ ভাষাটোক নষ্ট কৰিব। আজিলৈ এইখিনিতে সামৰিছোঁ। পৰৱৰ্তী খণ্ডত আমি এই বিষয়ে আকৌ কথা পাতিম। ধন্যবাদ।
1: ভাষাটো কেনেকৈ শুদ্ধকৈ ক'ব পাৰি, এই বিষয়ে কথিকাটিৰ প্ৰথম খণ্ডটি শুনিলা। কথিকাটি তোমালোকলৈ যুগুতাই আগবঢ়ালে অসম জাতীয় বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী কবিতা পাটগিৰিয়ে। চৰাত এইবাৰ আগবঢ়াবলৈ লৈছোঁ তোমালোকৰ গীত মাত। প্ৰথমে এয়া সাগৰিকা দাসৰ কণ্ঠৰ এটি গীত।

সাগৰিকা দাসৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ আগবঢ়াইছোঁ এটি কামৰূপী লোকগীত, পৰিৱেশন কৰিছে সনাত কুমাৰ দাসে।

0: জিজ্ঞাসা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলা। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।
1: চেমনীয়াৰ চোৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰিৰ শিৰোনাম।

নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন জনাইছে। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী অসমীয়া ভাষাৰ উৎকৰ্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপনৰ বাবে অনুমোদন জনোৱাৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে। শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। জি এছ টি ফাঁকি দিয়াসকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰি থকা হৈছে আৰু এই তথ্যসমূহ কৰ পৰিদৰ্শক আৰু অধীক্ষকসকললৈ প্ৰেৰণ কৰা হ'ব। সেৱাহতু অভিযানৰ অংশ হিচাপে আজি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ 5টা উন্নয়ন খণ্ডত বিশেষ সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। সৌৰজগতৰ অন্যতম মহাজাগতিক ঘটনা হিচাপে আজি শনি গ্ৰহই পৃথিৱীৰ নিকটতম স্থানত অৱস্থান কৰিব আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন AIR মোবাইল এপত। প্ৰিয় শ্ৰোতা, আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত দৰ্শন কাশ্যপ, লস্মিতা শইকীয়া আৰু নিখিল শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ডিউটি ৰুমৰ সহকাৰী ভৱিন শৰ্মা আৰু ষ্টুডিঅ'ত মই বৰষা কলিতা। নিবেদন কৰা হৈছে নাটখালা।

0: আমাৰ নাট্যানুষ্ঠানৰ আজিৰ নিবেদন এইদৰেই। রচনা তরুণ শইকীয়া, প্রযোজনা নীলু চক্রবর্তী, এই আসনক এইদরেই।
1: প্রথম প্রথম লাগিছিল তোমালোকৰ আটাউৰ ঘৰত
2: ঘোলা
1: ঘোলা
2: অঘোলা
1: তত্ৰাস্ত্ৰ মোৰ মানুহজনীয়ে নিজ চকুৰে দেখিছিল হে
2: কৈছো নহয় ঘোলা
1: কিন্তু তাই তত্ৰাস্ত্ৰ
2: ঘোলা ঘোলা ঘোলা তোমাৰ মানুহজনীৰ চকু কেইটা ঘোলা হে কেতেক হৈছে ডাক্তৰক দেখুৱাবা
1: তুমি ক'লেই হ'ল নেকি হে ইজাহাৰ মোৰ মানুহজনীয়ে এতিয়াও তোমাৰ সেই জোনৰ পোহৰত তাত বহিব পাৰে তত্ৰাস্ত্ৰ
2: ঘটি
1: ফুল বাচিব পাৰে তত্ৰাস্ত্ৰ
2: ঘটিটো
1: তুমি ঘটিটো বুলি ক'লেই মই মানিম নেহে পাৰে বুলি মই এশবাৰ ক'ম
2: এ ঘটি ঘটি ঘটি বহুতেই কোৱা শুনিছো প্ৰথম প্ৰথম জুই লাগিছিল দৈমাৰীহঁতৰ ঘৰত নে কি কওঁ হলি
3: মই ক'ব নোৱাৰো দেই
2: কিন্তু তই ক'ব পাৰোঁ বুলিতো কৈছিলি
3: ফাঁকি মাৰিছিলো
2: ফাঁকি মাৰিছিলি
3: নেমাৰি কি চবেই ক'লে বোলে এতিয়া সঁচা কথা কোৱা দিন নাই মোৰ ঘৈণীজনীটো একেবাৰে এই জিক জিকাই উঠিল মানুহ বোলে কৈ মৰে নহ'লে বা ৰৈ মৰে মই হেনো কৈ মৰিম
1: মই পৰহি ঘৰত থকা হ'লে কৈ দিব পাৰিলোহেঁতেন তত্ৰাস্ত্ৰ জুই প্ৰথম প্ৰথম কাৰ ঘৰত লাগিছিল হেৰু দৈ মাৰি কৈ দেচোন তত্ৰাস্ত্ৰ
3: মই তেতিয়া ঘৰতেই নাছিলো তুনিকাই
2: এ ৰবা ৰবা হলিয়ে পৰকীৰ কথা নকয় মই কওঁ শুনা
4: তত্ৰাস্ত্ৰ ৰুবাচোন সেই জাগা
5: আপোনালোকে ইয়াত কেম্প কৰিলে যে
2: তাত বৰ দিগদাৰী বৰ খেচে মেচে
1: ইয়াত মানে মেলা চোৱাও হয় আৰু সৌ কল বেচাও হয়
5: মানে
1: মানে নিৰলে থকা হ'ল পহৰা দিয়াও হ'ল চোৰ আছে নহয় এনেদৰেই গাঁওখনত চুৰি হৈয়েই থাকে এতিয়া উৰুখনি হ'ল বোলে পাটিত মুতুৰি চল তত্ৰাস্ত্ৰ কেম্পত পহৰা দিবলগীয়া হৈছে
5: আপোনালোক তিনিজন একেখন গাঁৱৰে
2: সেই বুলিও ধৰিব পাৰে অৱশ্যে গাঁৱৰ নামত তিনিখন
5: মানে তিনিখনৰ তিনিজন
2: হয় মই মুছলমান গাঁৱৰ ই হলি দৈমাৰী নাল চিগা আৰু এওঁ তুনিৰাম হেৰা পোৱা চুবুৰী
5: বাৰু আপোনালোকে এইখন চালিতে একেলগে থাকে
2: হয় কেইবা পুৰুষো ধৰি একেলগে থকাই নহয় একেলগে খোৱা বোৱাও

0: আহিছে।
1: বাৰু বাৰু কওকচোন, হঠাৎ ঘটনাটো কেনেকৈ ঘটিল?
0: অঁ, মই তেতিয়া ৰমজানৰ চোতালত, ওচৰতে ভুটীয়া, ৰমজানে তামোল কাটিছে, ভুটীয়াই খগৰা কাগজত পোৱা খবৰবোৰৰ বৰ্ণনা কৰিছে, ক'ত বোমা ফুটালে, নিৰপৰাধী মানুহ কিমান মৰিল, এইবোৰ আৰু।
1: তাৰপাছত
0: এইদৰে থাকোঁতেই মই মুখৰ পিককণ পেলাওঁ বুলি জেওৰাখনৰ ওচৰলৈ গৈ ওঁত দুখন জোঙা কৰিছোঁহে, লগে লগে ধূপ ধূপ ধাপ ধাপ ধূপ ধূপ ধাপ ধাপ এই মোৰ পিককণ ওলাওক চাৰি ঘূৰি পেটতহে পালেগৈ। ইতিমধ্যে ৰমজান ভুটীয়াই একে 47 আৱাজ বুলি ভিতৰ সোমাই দৰজাখন বন্ধ কৰি মোক চিঞৰিছে, বোলে আটা জান সোমা সোমা সোমা সোমা। ইপিনে ধূপ ধাপৰ আৱাজ বাঢ়ি গৈছে, মই কি কৰোঁ কি নকৰোঁ বুলি ভাবি থাকোঁতে সেয়া তিনিখন গাঁও এখন তাও নালাগে চাফা। অনেকে ঘৰৰ ভিতৰৰ বস্তু উলিয়াবলৈকে সময়ে নাপালে, ভঁৰালৰ ধান মাহ ভঁৰালতে ফিনিছ।
2: আগতেও লাগিছিল, কিন্তু এনেকুৱা জুই হ'লে দেখা নাছিলো।
3: আপোনাৰ সেই চুটমহীয়া বাঁহৰ আগে মাটি চেলেকা বতাহ।
2: হেৰৌ, মাষ্টৰৰ বৰ গ'ল নহয়, নতুন হালোৱা গৰুহাল গ'ল, ছাগলীজনীৰ এটা নহয় দুটা নহয় তিনিটা পোৱালি আছিল, খতম।
3: আৰু মাকন সেইজনী তাৰ ঘৰত ধান বালি, তাৰ ঘৰত কাপোৰ ধুই কোনোমতে চলি থাকে। গাঁৱৰ মানুহে যেনিবা ঘৰটো সাজি দিছিল, চব ভচম।
1: চৰকাৰী হিচাপ বাৰু পাইছোঁ, আপোনালোকৰ মতে কিমান অনিষ্ট হ'ল কওকচোন?
0: ধান মা মৰা পাত চব ফিনিছ, কিন্তু খুব বেয়া লাগিছে আমাৰ সেই মাষ্টৰলৈ, পিঠিখনৰ এচোৱা পৰিলে, ঘনীয়েকজনীও কিবা বলিয়াই হ'ল নেকি, মুখেৰে নামাতে নাখায়, মাষ্টৰ কিজানি নাবাচিবই।
1: বাৰু, জুই কোনোবাই ইচ্ছা কৰি লগোৱা বুলি আপোনালোকে সন্দেহ কৰে নেকি? মানে কোনোবা উগ্ৰপন্থীৰ কাৰ্য বুলি সন্দেহ হয় নেকি আপোনাৰ?
2: নাই নাই নাই নাই, এই তিনিখন গাঁৱত তেনেকুৱা মানুহ নাই দিয়ক। অঁ, চোৰ অৱশ্যে আছে, আৰু এই কেইটামান ভঙুৱাও আছে।
1: বাৰু ধন্যবাদ, এতিয়ালৈ আহোঁ।
3: ৰ'ব, কথা বতৰাহে পাতিলোঁ, ততৰাছে চিনি কিন্তু নাপালোঁ, মনটো খুদুৱাই থাকিব নহয়।
1: আমি কাকতৰ মানুহ।
3: ৰ'ব ৰ'ব ৰ'ব, তেনেহ'লে তত্ৰা চাই আমাৰ গাঁওবুঢ়াৰ কথা লিখিব, বৰ সাংঘাতিক মানুহ, সহায় কৰক চাৰি, নিজৰ লাভালাভৰ হিচাপ কৰাতহে তত্ৰা।
1: হ'ব হ'ব হ'ব, বাৰু আহোঁ দেই।
4: চবৰে মুখত খালি এটা কথা, গাঁওবুঢ়া এনেই দৰমহা খায়ে আছো, তেনেহ'লে কালি ৰাতিপুৱাই ৰিলিফ পালি কেনেকৈ? পালিহেঁতেন নে? বুজিছা ইজাহাৰ, চ'তমহীয়া বতাহত যেতিয়া জুই লাগিব, সাধ্য আছে নুমুৱাবৰ? পাৰিবনে স্বয়ং অগ্নিদেৱতাই পাৰিবনে?
0: নোৱাৰে নোৱাৰে।
4: তেনেহ'লে মই যদি সেই সময়ত জুই লগা চাবলৈ আহিলোহেঁতেন, গাঁওবুঢ়া অহা বুলি জুই নিজে নিজে নুমাই গ'লহেঁতেন নে? একদম অদুত কথা ক'বা।
0: নাই নাই, সেই জুই যি কোব আছিল নহয়, পানী ছটিয়াবলৈকো কাষ চাপিবলৈ কাৰো সাধ্যই নহ'ল।
4: তেতিয়াহ'লে গাঁওবুঢ়াই চৰকাৰী দৰমহা খাই ভুৰু বহাইছে বুলি গলা ফালি গালি পাৰিছিলে কেলে, হয়নে?
0: ৰাইজ মানে তোমাৰ সেই ওপৰত একেবাৰে উত্তেজিত হৈ আছিল নহয়,
4: সেইবুলি গা নেলেখি চাহ লেখিলে হ'বনে? জুই লগা মই দেখিছিলোঁ, ক্ষয় ক্ষতি বুজ ল'বলৈ মানুহো পঠাইছিলোঁ, যেতিয়া গম পালোঁ লেথেপ থেপকৈ থকা তিনিখন গাঁও খতম, মই আহি ৰাইজৰ চকু পানীয়েই মুচি দিম নে নাই ছাইবিলাকত পানী ঢালিম? গাঁওবুঢ়া মানুহৰ কাম বেলেগ বুজিছা, বহুত চিন্তা চৰ্চা কৰিব লাগে নহয়। সেইগুণে ভাবিলোঁ এতিয়া মানুহৰ আটাইতকৈ কিহৰ দৰকাৰ, মানুহজনীয়ে মই বিচনাতে ভৰ ভৰাই থকা দেখিবলৈ ৰিলিফ, ময়ো তোমাৰ জাপ মাৰি উঠি টকৌক চিঞৰি বোলো চাইকেলখনাত, তাৰ চাইকেলৰ ফ্ৰেমত উঠি পুৱা একদম চিধা চিধি মাৰি দিলোঁ একদম এছ ডি চি বাংলা। এছ ডি চি কি মেজাজৰ মানুহ তোমালোকে নাজানা বুজিছা, সাংঘাতি, ফেহুজালি দিয়াই নাই। মই টকৌক বোলো তই চাইকেলখন গেটত ৰাখ, মই ঢুকিম। সোমাই গৈ তোমাৰ কলিং বেলত চুইচ টিপিলোঁ, লগে লগে ভিতৰৰ পৰা আহিলেই নহয় গোজৰণি এছ ডি চি। ধমকি, একেবাৰে নন চেন্স বেলাজীৰ পৰা কিমান যে শব্দ আৰু, তেহে মই বোলো গাঁওবুঢ়াহে। এইবুলি ক'বলৈহে পালোঁ গিৰিপকৈ উঠি তোমাৰ হেৰিয়াৰ ওপৰতে লুঙিখন মেৰিয়াই, মানে গাঁঠি নামাৰিলেই, হাতেই মুঠি মাৰি ধৰি চিধা দুৱাৰ খুলি তোমাৰ
0: কপনি
4: কৈছাহে, পাঘৰ আগত চাক পৰিলে যিটো হয় ঠক ঠক ঠক ঠক ঠক ঠক, হাঁহিবানেই কান্দিবাই। মই বোলো একো ভয় কৰিবলগীয়া নাই, আপুনি ড্ৰেছ কৰি ওলাই গৈ ৰিলিফৰ ব্যৱস্থা কৰক, মোৰ লাটত সন্ধিয়া জুই লাগি তিনিখন গাঁও ভস্ম। এইবুলি কৈয়েই মই ওলাই টকক বোলো বল, একদম।

0: পঞ্চায়ত অফিচ, তারপর ফোন তোমার মহকুমা অধিপতি দিছিল, কই দিল মোর মানুষ রাতেপুৱাই রিলিফ লাগবে, তারপর দেখিলে নয় এক টাকা রিলিফ।
1: বুঝিল, তত্রাসে বড় রসাল সাধু দেই।
0: কি কলা কি কলা? মই সাধু কলো ইজাহাৰ, মই সাধু কলো নে?
1: নাই নাই নাই নাই, কিয় সাধু কবা? তত্রাস শুনিতো সাধু সাধু যেনেই লাগিল, কারণ তরাকত রিলিফ আনিলে টাউনৰ লৰাই।
0: ৰবা ৰবা, টাউনৰ লৰাই কাৰ কথা মতে ৰিলিফ আনিলে সেইটো খুজিছিলা? আহলি তই চালি বনাব নালাগে ভাং, মই কৈছিলো নহয় স্কুল নামঘৰ মছজিদ ঠিক কৰি দিয়া আছে ৰিলিফৰ কাৰণে, তাত থাকিব ৰিফিউজি কেম্পত, য'তে ত'তে নিজৰ সুবিধা মতো নহ'ব।
2: হে কেম্পত বৰ দিগদাৰী হয় হে গামবুঢ়া, একেলগে তোমাৰ জীয়াৰী বোৱাৰী শহু শাহু
1: এ গোটেই খেচেৰ মেচে, আৰু তাতে লেতেৰাও।
0: হেৰা ৰিফিউজি কেম্প তেনেকুৱাই, তাততো কোনোবা সত্ৰাধিকাৰ চৰকাৰী থাকিবলৈ নাপায়, ৰিফিউজি ইজ ৰিফিউজি।
1: তত্ৰাস গাঁও বুঢ়া,
0: ৰ'বা ৰ'বাচোন হেৰা, তুমি এই তত্ৰাস শব্দটো উচ্চাৰণ নকৰিবা দেই, তত্ৰাস শব্দটোৱে মোক তেৰবাৰ হাৰ্ট ফেইল কৰি দিছে।
1: এ গাঁও বুঢ়া, তত্ৰাস
0: কৈছো নহয় এই শব্দটো উচ্চাৰণ নকৰিবা, এই শব্দটোৰে জুই লগাৰ নিশা মোৰ চৌধ্য পুৰুষ উজাৰি গালি পাৰিছিলা নহয়, মই গাঁওবুঢ়া বুলিহে, নহ'লে এই লিষ্টিৰ পৰা তোমাৰ নাম দ্বিতীয় দিনাই খেচ কৰিলোহেঁতেন, বুজিছা? তোমাৰ নামৰ ৰিলিফ মই গৰুক খোৱালোহেঁতেন। এছ ডি চি হ'বলা, খালে খালে খালে, মোক অফিচলৈ মাতিছিল, কি কৰা যায়? হেৰা,
1: এই অকণমান আগতে কৈছিলা বোলে তোমাক দেখি এছ ডি চি ঠক ঠক ঠক ঠক, এতিয়া তত্ৰাস নিজে ঠক ঠক কৰিছা কেলৈ?
0: হেৰা, বিপদত পৰিলে মানুহক কাট মাৰিব নাপায় দেই, মনত ৰাখিবা, বালিলৈ যি পাত শুকিবলৈকো সেই একে পাতেই, মই ছাছপেণ্ড হ'বলগীয়া হ'লে কাগজত দি নোট দি যাম নহয়, খলিয়া তুঁহ জালুকী খাব লাগিব। মই আহিছো দেই, আহলি তই চালি ভাং, সব কেম্পত ৰিভিউ দে ৰিভিউ দি।
3: ই কাম যিমান কৰে লেকচাৰ তাত দুগুণ মাৰে, এতিয়া এতিয়া কি কৈ মোক কৈ দে, বনাম নে ভাঙিম?
2: এ বনা বনা হলি, গাঁওবুঢ়াক বুজাই মেলি ক'ম আৰু, কিবা এটা পোৱাৰ আশা দিলে লাও কৰিব।
3: কণপাই গ'লেই হ'বলা অ'।
2: কণপাই মানে
3: আমাৰ গাঁৱৰ সেই যে কণপাই, কণপাই দৈমাৰী, সেইদিনা যে হস্পিটেল নিছিল।
1: অঁ অঁ, তত্ৰাস সি মৰিব বুলি মই আগে ভাগেই কৈছিলোঁ।
2: অ সেই কণপাই, হেৰু ঘৰত জুই লাগি আছে, সি কাৰো কথা নুশুনিলেও।
3: তাৰ কথা হ'ল, যদি বস্তুখিনিয়েই যায় মানুহ বাচি থাকি লাভ কি হ'ব, একো বাহিৰ কৰিবও নোৱাৰিলে নিজে ওপৰ খালে। মই যাওঁ দে, নিজৰে হয় সি। হয় জাহাকা, চালিখনত তুমি অলপ লাগা, তুমি ব'লাহে ব'লা।
4: এইদৰে কেম্প এৰি নিজৰ পেয়াৰৰ মানুহৰ লগত লাৰ বাং লাখুটি হৈ থাকিলে হ'বনে? কোনে কাক চাব, কাৰ খবৰ ল'ব?
5: বোলো শুনিছেনে নাই?
1: শুনিছো, কৈ থাক তত্ৰাস।
5: গৰু ছাগলী হাঁহ পাৰ লছালী সোপাকে মূৰ টেটুত বান্ধি ইয়াত ফষ্টি মাৰি থাকিলে হ'বনে?
1: হোৱাত নহয় তত্ৰাস,
5: এই দুদিন ৰৰ পৰা তোলৈ তোৰ পৰা এলৈ ঢকলিয়াই ফুৰোতেনে মোৰ শৰীৰত এপাৰ পৰিল, অইন কিবা কৰা নকৰা খাবৰ পথটো তাত কিও কৰিবগৈ পাৰা?
1: পৰাত পাৰো হ'লেও তত্ৰাস,
5: তত্ৰাস
1: তাত মানে জেগাখিনি ইমান খেৰাপ হৈছে নহয়, মানে তাত কিবা খোৱাৰ কথা ক'ৰবাতে থাকক, খেৰা হ'লেই কিবা বিচকিনা বিচকিনা লাগে অ' উকালি আহে। তত্ৰাস তই যেতিয়া খেনা খাবই লাগিব বুলি খুটি পুত খামগৈ আৰু, কিন্তু পেট ওফন্দি তেজ বটিয়াই মৰো যদি।
5: হ'ব হ'ব, ইমানখিনি পাবগৈ নালাগে, খেনা বাৰু মই আনি দিম, কিন্তু গৰুকেইটা এইকেইটা তুমি চাব লাগিব।
1: পঘাৰ এধাপৰা টুকুৰাকেইটা লৈ আহিবি, জোৰা দি ইয়াতে এৰাল দি থবি, মই চাই থাকিম, সিহঁতৰ ভাগৰ ৰিলিফখিনিও ৰাতিপুৱা গধূলি দি যাবি, সিহঁতো ৰিফিউজি আমিও ৰিফিউজি থাকিম ওচৰা ওচৰিকৈ।
5: গৰুকেইটা সময় সময় লৰাই দিবা, সৌ নেপালী গাঁৱৰ পিনে নিবা, তাত দুডালমান ঘাঁহ পাব, এত ৰিলিফৰ ফলীয়া তুঁহসোপা খাই গৰুৱে চেৰেলিয়াব। অঁ আৰু এটা কথা,
1: এ তই আৰু এটাকৈ ঢেৰ কথা তত্ৰাস কৈ নাথাকিবিচোন, টেষ্ট মেচ মই প্ৰথম কথাটোকে পাহৰি থাকিম। হা
5: পাহৰি থাকিলে চলিবনে? মই গোটেই মখা চম্ভালি তোমাৰ গেৰাহী খাটিছোঁ কেনেকৈ? শুনা, চৰকাৰে কম পেঞ্চন কিমান দিব কেতিয়াকৈ দিব তাৰ কোনো ঠিক নাই, পৰ তাক বনত বাস, এতেকে আমাৰ কাম ধাম কৰিব লাগে।

0: দুদিনমান ৰচোন ৰেষ্টটো লৈ লওঁ।
1: ৰেষ্টৰ কথা নক'বা, তোমাৰ লগতে থকা ইজাহাৰ বলুৱে ফাকে ফাকে ঘৰ বন্ধা কাম আৰম্ভ কৰিছেই। চৰকাৰে কিবা দিব দিব বুলি খাপ পাতি থাকোঁতে পিছত ল'ৰা থপা লাগিব। উনেশক মই কৈছোঁ, সি নিম তিনিডাল দিব, তাৰে ছটা খুটা হ'ব।
2: এইবোৰ মৰাৰ চাল টানি খোৱা মানুহ দে,
3: এইবোৰ চব গাঁওবুঢ়াৰ কাম। প্ৰথমতে গাঁওবুঢ়াক ধৰিব লাগে।
4: ৰাইজ হুলস্থুল নকৰিবচোন, এই মাইকী মানুহখিনি কিয়া কি লাগে কি লাগে? এই যোৱা যোৱা যোৱা যোৱা, কাৰোবাক সেৱা কৰিব লগা হ'লে তোমালোকক মাতিম নহয়। ৰহলি, এই প্ৰথমতে চাব লাগিব ৰিলিফৰ বস্তু চুৰ কৰাকেইটা চৰকাৰী নে জেনেৰেল মানুহ।
2: দুটা চৰকাৰী আৰু এটা জেনেৰেল। জেনেৰেলটো আকৌ গাঁওবুঢ়া খোল খালি
3: পুৱতি নিশা খেলাত ভৰাই নিছে ইজাহাৰ। এইবোৰ মানুহ নে বাৰু?
4: হেৰৌ, হ'ব হ'ব, ইয়াতে মৰিলে পিছত আই ধৰাতকৈ বাই ধৰাতহে ছাৰ হ'ব। ইহঁতনো কি ডাঙৰ জগৰ কচোন, চবেই খাইছে, গোটেই দেশ লুটি পুতি খাইছে।
1: সিহঁতক ধৰি কেম্পত বান্ধি গাত চোৰা সানিব লাগিছিল।
2: এতিয়াও যি মাৰ পাইছে নহয়, পুলিচে হাত ফুৰাবলৈ গাত জেগাই নাই।
4: সিহঁতৰ শৰীৰ একেবাৰে গাঁৱৰ ৰাস্তা।
1: পাছে চোৰ চৰকাৰী নে জেনেৰেল?
4: দুই পক্ষৰে চালা বেইমানহঁত। ইপিনে লাম লকটো চব হেৰুৱাই মানুহে ছুইচাইড কৰিছে, এই বলিয়া হৈ মেণ্টেল হস্পিটেলত আছেগৈ। ইপিনে ইহঁতৰ খকখন চোৱা, ঐ আল্লাই দেখিব ইহঁতক, এইটো কম গুণা নহয় দেই।
2: চাবি চাবি, সিহঁতৰ পো পোৱালীয়ে ভাতৰ সলনি ঘাঁহ খাব লাগিব।
5: নাই নাই নাই নাই, তহঁতৰ নাম মই লিষ্টৰ পৰা কাটি দিমেই। এছ ডি চি ছাৰে মোক ধৰিছে নহয়, বোলে তিনিখন গাঁৱত মুঠ মানুহৰ সংখ্যা হ'ল 21টা। কিন্তু ছাৰে কালি সৰজমিন হিচাপ কৰোঁতে ৰিফিউজিউজল 1 কুৰি 3 কুৰি, মানে কিমান হ'ব?
6: 23 কুৰি।
5: অঁ, তেতিয়াহ'লে 2 কুৰি মানুহ দুদিনতে জন্ম হয়, দুদিনতে কাঁহীয়ে কাঁহীয়ে ৰিলিফ খাব পৰা হ'লনে? নাই নাই নাই নাই, এইবোৰ ফুংফাং নচলিব। মই চৰকাৰী মানুহ, দুৰ্নীতি নচলিব। চৰকাৰে হিচাপ মতে বস্তু দিছে, হিচাপৰ মানুহেহে পাব।
6: মানে দায়িত্ব
5: তহঁতক সহায় কৰি লাভ নাই, বুজিছ? বান্দৰ তহঁত
6: দায়িত্ব। মোৰ ল'ৰা ছোৱালীকেইটাৰ মুখখন চা।
5: তোৰ ল'ৰা ছোৱালী মুখখন চালে হ'বনে? ল'ৰা ছোৱালীটো চবৰে আছে, মোৰো আছে এগৰালী। বাৰু হেৰি হেৰি নহয়, কলি গাইজনী চাগে গাভিনী হৈছে নহয়নে? টিংপাত বিলোৱাৰ দায়িত্ব মোক দিছে, কথাটো গম পাইছ নাই?
6: মই আজিয়ে তেখেতক গাইজনী পঠিয়াবলৈ কৈ পঠিয়াম। দায়িত্ব গধূলিলৈ গাই তোমাৰ চোতালত।
5: অইন কথা একো নাই অ' মাকন, এই নাতিকেইটাই খাতি গাখীৰ চেলেকিবলৈ বৰ বিচাৰে অ'। এইটো একো দুৰ্নীতি ঘৰত নপৰে নহয়, বুজিছ? মই যাওঁ, কাইলৈ মন্ত্ৰী আহিব, বহুত কাম আছে দেই, নাপাহৰি।
1: নিশাৰ পৰা কেম্পত খাবাগৈ, মই তাৰ পৰা ইয়ালৈ হেকেলীয়া হেকেলীয়া খোৱা বস্তু কঢ়িয়াই মৰিব নোৱাৰোঁ। কাঁহীখন উলিওৱা বেগতে।
0: খিচিৰিনে গোন্ধে মলমলাই গৈছে।
1: কিমান খোৱা খাই লোৱা?
0: ঘৰত খিচিৰি দেখিলে কাঁহী ফৰমুটি মাৰি পঠিয়াবৰ মন গৈছিলে। এই তত্ৰাছে ইয়াত অৰ্মিত অৰ্মিত লাগে হয়।
5: সময় নাই, সময় নাই, লোকে কয় গাঁওবুঢ়াই বহি বহি দৰমহা খাইছে। খিচিৰি খাইছা? খোৱা খোৱা খোৱা, ৰিফিউজি কেম্পৰ খেনাৰ সোৱাদেই বেলেগ, বুজিছা?
1: পিছে মলঙা চাউলৰ খিচিৰি খাই বহুতে পতিয়াইছে।
5: হেৰা, ঘৰত পেট ভৰাই খাবলৈ নোপোৱাবোৰে ইয়াত চৰকাৰী খাদ্য পায়, তেতিয়ালৈকে তাহি তাহি ভৰাই দিলেতো বতিয়াবই। হৌৱা, নিজৰ মানুহে দেখোন উশাহ নোলোৱাকৈ ভৰাই আছে, বতিওৱা নাই। খবৰদাৰ, ৰিলিফৰ চাউল দাইল মাটিত পৰিব নোৱাৰিব।
1: ডাঙৰ ডাঙৰ দোকানত মলঙি থকা চাউল দালি পোকে বাঁহ লোৱা আটাগুৰি সোপা এনেকুৱা টাইমতে বিক্ৰী হয়। গুৰ সোপাটো গুৰ নহয়, গোটেই পোকৰ বাঁহ, সেইবোৰ যোনে আনিছে সিহঁত মানুহে নহয়।
5: এইটো কিন্তু একেবাৰে ৰাষ্ট্ৰ বিৰোধী কথা কোৱা হৈছে, মই কমপ্লেইন কৰিম, লিষ্টৰ পৰা নাম কৰ্তন হ'ব, জেল জৰিমনা হ'ব পাৰে। কিন্তু
1: সেইবোৰ খাই যে ল'ৰা ছোৱালী মৰিছে, বুঢ়া মানুহ মৰিছে, সেইবোৰ এটা
5: যাৰ আয়ু শেষ, সি খায়ো মৰিব, নাখায়ো মৰিব। মন্ত্ৰী এম এল এও মৰে নমৰে, খাবলৈ নাপায় নেকি?
1: ভাল দিনত সেইবোৰ গৰু গাহৰিয়েও নাখায়।
5: কিন্তু মানুহে খায়, খাই আছে, খাই থাকিব।
7: হয় ৰূপেশ্বৰী, এই চৰকাৰী মানুহৰ লগত তৰ্ক নকৰিবি, তথা
5: বিপদ আছে, বিপদ আছে চৰকাৰী গাঁওবুঢ়া। কিন্তু কিবা কমপ্লেইন আছে কাইলৈ মন্ত্ৰীক ক'ব লাগে। অঁ, মন্ত্ৰী ৰবা ৰবা, গৈছোঁ মই, তাতে ৰোৱা তাতে ৰোৱা, বহুত কথা আছে। এই সংখ্যা বহুৱাই।

0: না গোল, অসুস্থ ওলোটা হয়, এই ওলোটা খাই বাউন্ন হয়ে বলছে, অসুস্থ বাউন্ন হয়ে বলছে।
1: মনে মনে মনে মনে পুলিশ এই পিনে আইছে নেকি ওই
2: হে হরি
3: নাই নাই সি পনে পনে গল
2: গল নে
1: এই সিআই ডিউ বুলে দুবিধ সহাযোগ করে আছে, এবিধ সেন্ট্রেল এবিধ ইস্টেটর।
3: মই অলপ গৈছো দে, পুলিশক আকৌ মাইকী বিলাকে বা কি কই দিয়ে তাত একো ঠিক নাই।
1: এ ৰ মই যাওঁ, আমাৰ মুখা বৰ উদাও শিকাই দিয়া হওঁ তুমি।
4: মই নেযাওঁ ঐ ইজাহাৰ, পুলিচ দেখিলেই তত্ৰস মোৰ জ্বৰ জ্বৰ লাগে অ গাটো।
1: এ তেনেহ'লে তুমি বহা, চালিখনৰ এফালে বতাহ সোমায়, পাৰা যদি ৰিপেয়াৰ কৰাচোন।
4: অঁ হ'ব যা।
5: এই ইয়াত তহঁত থাকো?
6: মই নাথাকো, মতা মানুহ থাকে তিনিটা।
5: বাকী দুজন ক'ত?
6: এজন ইজাহাৰ, এজন দৈমাৰী, হলি দৈমাৰী।
5: ঐ অঁ অঁ তোক সুধিছো, কি হ'ল? কবিছ কিয়? তোর নাম কি?
4: হেৰি
5: এই ক নাম কি?
4: হয় ৰূপেশ্বৰী, অ ৰূপেশ্বৰী, এই মোৰ নামটো কি আছিল? অ
5: ৰাম, তই নিজৰ নামটোৱে পাহৰিলি নে? এই কি কৰ কি কৰ, মানুহটোৱে হেৰি কৰিব নেকি? এই যা দৌৰ, অ চিধা দৌৰ, এক ছেকেণ্ড নৰবি ইয়াত, যা।
4: হয় ৰূপে, মই যাওঁ।
5: চি চি চত মহি আও কেম্প ইমান লেতেৰা। এই মানুহটোৰ নাম কি?
6: শ্ৰীযুত টুনিৰাম কোচ।
5: টুনিৰাম কোচ, জুই কোনা লগাইছিল?
6: মই কি জানো,
5: জানিবই লাগিব।
6: ওৱাই
5: অঁ অঁ ক'ব লাগিব।
6: মই সাজি ক'লেহে হ'ব?
5: হ'ব হ'ব সাজি ক, তাকেই বৰবাবুৱে সজাই পৰাই লিখিব।
6: মই সাজি নকওঁ।
5: কি নকওঁ? এই এইটো কি দেখিছ? বত্ৰিশ বছৰ ন মাহ চাকৰি কৰিলোঁ বুজিছ, এঘাৰটাই মোৰ হাতত বৈকুণ্ঠ পাইছে, চাকৰি আৰু মাত্ৰ তিনিমাহ আছে।
6: তাৰমানে মোকো বৈকুণ্ঠ পোৱাব?
5: পাবলগীয়া থাকিলে পাই যাবি বুজিছ। ক কোনে জুই লগাইছে?
6: মই কিবা সৰবজান নেকি?
5: অ সৰবজানেই ক, নহ'লে মাইকী মানুহ বুলি ৰেহাই নাপাবি কিন্তু।
6: ৱাই অকল খোৱা মাইকী মানুহ পাই বুঢ়া পাতে বৰ দপ দপাই।
5: ঐ বুঢ়া কোন, কাক বুঢ়া বুলিছ? ইউ ৱমেন, এতিয়াও মই অৱসৰ লোৱা নাই, মুখ চম্ভালি কথা কবি বুজিছ।
6: ঠিক আছে, মই সব মানুহক মাতো বোলো।
5: মই ধেমালিহে কৰিছো।
6: এইটো ধেমালি নেকি?
5: অ পুলিচ, পুলিচ ধেমালি অ।
6: তেনেহ'লে মই সাজি ক'ব নালাগে নহয়।
5: এ নালাগে নালাগে দে, বৰবাবুৱে সাজি সাজি ৰিপৰ্টটো বনাব। কি যে বিড়ম্বনা, চব মেকিং।
6: মই যাওঁ তেনেহ'লে।
5: অ অ যা যা যা, তহঁতক সুধি একো লাভ নাই, বোলে খেদি শিয়াল পাবা কি মাৰি শিয়াল খাবা কি, হেৰ ধপোহা।
7: ছাৰ
5: বুজিছ
7: কি ছাৰ,
5: চাকৰি জীৱনৰ শেষৰ তিনিমাহত এটা কথাই আজি বৰ আনন্দ দিলে অ ধপোহা।
7: আপুনি কি ক'ব বিচাৰিছে মই একো ধৰিব পৰা নাই।
5: ধৰিব পৰা নাই? কেলেই? এই যে কেম্পৰ মানুহবোৰে আমালৈ ভয় কৰিছিল।
7: হয় ছাৰ,
5: ভাবি ভাল লগা নাইনে যে আমালৈ ভয় কৰা মানুহ এতিয়াও কিছুমান ৰৈছে?
7: হয় ছাৰ,
5: ধৰিব পাৰিছনে?
7: মই এতিয়াহে ধৰিব পাৰিছো।
5: এই এনেকুৱা দেখিলেহে চাকৰি কৰা চাকৰি কৰা যেন লাগে অ ধপোহা।
7: হয় ছাৰ,
5: বাৰু আই বল, আজিলৈ ডিউটি শেষ।
7: হয় ছাৰ,
5: কোৱাৰ্টাৰ পালেগৈহে জানিম বাচি আছো নে নাই। বল বল যাওঁগৈ বল।
8: শুনা শুনা, এই সবেই শুনক, কাইলৈ শুনিছানে, কাইলৈ ইয়ালৈ মাননীয় মন্ত্ৰী ডাঙৰীয়া আহিব ৰাতিপুৱা 9 বজাত। তাৰ আগতে কেম্পৰ সকলো, অৰ্থাৎ বুঢ়া বুঢ়ী, ডেকা ডেকেৰী, জী জোঁৱাই, চেমনীয়া শিশু, সকলো নিৰ্দিষ্ট জেগাত, মানে য'ত মণ্ডপ বনোৱা হৈছে তাত গোট খাব লাগিব।
9: কোৱা কামৰা,
8: মন্ত্ৰীৰ লগত কমেও 10-12 জন MLA, 15 জন 20 জন অফিচাৰ আহিব বুজিছা। চবকে একোখনকৈ ফুলাম গামোচা দিব লাগিব। এ মোৰ মুখলৈ চাব নালাগে, গামোচা লোকেল MLA গোটাই দিব, তোমালোকে কেইজনীমান মহিলা ফিটিং কৰা ডিগি তলম হ'বলৈ। এই শনিৰাম, চাওঁ চাওঁ এইফালে, কাইলৈ তোৰ ছোৱালীজনী ফিটিং কৰি থবি, তাই মন্ত্ৰী ডিগিন মালা পিন্ধাব লাগিব, ড্ৰেছ একদম খাটি লাগিব, কিন্তু তেৰা সব সন্তুষ্ট।

0: কলে কম্পেনচেন ভালকে পাবি।
1: হে ৰাগমপুৰা
0: কোৱা, কিবা কবলে থাকিলে এতিয়াই কোৱা। মন্ত্ৰী সন্মুখত কিন্তু একো পেক পকাব নোৱাৰিবা, নহলে টিংপাত টকা সব চেল খাব।
1: মই দোচৰা কথা এটাহে কওঁ গাবুৰা,
0: হাউতকৈ কোৱা, মোৰ একদম সময় নাই।
1: মন্ত্ৰী আহিব কাইলৈ, কিন্তু আজিৰে পৰা বাট পথ সকলো দেখোন বন্ধ, কোনেও কেনিও ওলাব নোৱাৰা হ'ল দেখোন।
0: হ'বতো, নিৰাপত্তাৰ কথা আছে নহয়, দেশৰ পৰিস্থিতি দেখা নাই জানো, সহ্য কৰা সহ্য কৰা, মই যাওঁ দেই।
2: ৰাইজ নমস্কাৰ, নমস্কাৰ। এই আপোনালোকে ৰিলিফ ঠিকমতে পাইছে নিশ্চয়।
3: তত্ৰা খোৱা বস্তুবোৰহে বৰ ভাল নহয় দেই।
2: সেয়া খুব বেয়া কথা, বুজিছে? সেয়া খুব বেয়া কথা। মই মানে আমাৰ দলে যিখিনি ৰিলিফ পঠাইছো তাত বেয়া বস্তু অহাৰ কোনো কাৰণেই থাকিব নোৱাৰে। তদুপৰি ৰাইজ, কাপোৰ কানিও আমাৰ দলৰ পৰা যিখিনি দিয়া হৈছে উৎকৃষ্ট মানদণ্ড দিয়া হৈছে। উৎকৃষ্ট মানদণ্ড দিয়া হৈছে। অৱশ্যে চৰকাৰী দলৰ কথা সুকীয়া, কাৰণ তেওঁলোকৰ লগত ব্যৱসায়ীৰ বন্দোবস্ত থাকে। ব্যৱসায়ীয়ে গুদামৰ পচা মাল বস্তুবোৰ ৰাইজ এনেকুৱা সময়তে উলিয়াই দিয়ে।
4: মইতো সেইটো কথা গাঁওবুঢ়াক ফেচ টু ফেচ কৰি দিছো।
5: বাইদেৱে ঠিকেই কৰিছে, তেনেকুৱা উত্তৰ দিয়াৰে সময় হৈছে, নহলে দুখীয়া মানুহবোৰ অখাদ্য খাই মৰিব।
2: ৰাইজ আপোনালোকে কি অসুবিধা পায় মোক জনাব। মই হাৰিলেও ৰাইজৰ মানুহ আৰু জিকিলেও ৰাইজৰ সেৱক। ৰাজনীতি কৰিছো ৰাইজৰ বাবে, হাৰিলেও মই ৰাইজৰেই মানুহ, জিকিলেও মই ৰাইজৰেই মানুহ।
5: দাদাই ঘটনাটো গম পায়েই ডি চি এছ ডি চি এছ ডি ও চবকে জনাই লগে লগে ৰিলিফৰ ব্যৱস্থা কৰিলে, নহলে এম এল এ কি কৰিলেহেঁতেন ৰাইজে বুজিবই পাৰিছেই নহয়। এম এল এ আহিছে দুদিন পাছত।
2: নাই নাই নাই নাই নাই, এইবোৰ নক'বা, এইবোৰ নক'বা ৰাইজ। মই আহোঁ দেই, মই খা খবৰ লৈ থাকিম, চাব যাতে এই তিনিখন গাঁৱৰ ৰাইজৰ মাজত যেন পূৰ্বৰ মিজাপ্ৰীতি অটুট থাকে। ৰাইজ মই তেনেহ'লে বিদায় কৰিছোঁ।
1: ৰাইজে নখ জোকাৰিলে নৈ বৈ, এতিয়া এতিয়া আগেই হৈ গৈ দেখিছা, শুনি সাতোটা ঘৰৰ ফ্ৰেম ৰেডি।
3: তাকো এবেলাতে
0: বোলো লাগিছে ৰাইজ। হে ৰাইজাহাৰ, কালি মন্ত্ৰীয়ে কোৱা কথা মতে আজি কামত লাগি গলা। পিছে হেৰি নহয়, এই খেৰৰে যি পাৰা সাজা, কিন্তু টিঙৰ বাবে ঠাই এৰিবা। কালি মিটিঙতে মোক সুকীয়াকৈ মাতি নি কৈ গৈছে নহয়, বোলে গাঁওবুঢ়া আপুনি মোৰ ওচৰলৈ কিমান টিং কিমান কি লাগিব হিচাপ লৈ যাব, মই চব আপোনাৰ লগতে তাৰকত পঠাই দিম।
3: তত্ৰাচ মিনিষ্টাৰে সুকীয়াকৈ মাতি নি ক'লে নে?
0: সাক্ষী আছে, সাক্ষী আছে।
3: তত্ৰাচ মিনিষ্টাৰৰ সেই ডিঙিত গামোচা দিবলৈ যাওঁতে দেখোন সেই পুলিচে চোলাত ধৰি টানি নিছিল।
0: নিছিল নিছিল, কিন্তু পিছত সেইকেইটা পুলিচে গাঁওবুঢ়া বুলি গম পাই হাতে ভৰিয়ে ধৰিলে, বোলে নেজানিহে গাঁওবুঢ়া কাই, মাফ কৰক। মই বোলো কোনো কথা নাই, চৰকাৰী আইন মতে তোমালোক চন দিছ, ময়ো চৰকাৰী গাঁওবুঢ়া, তথাপি কিন্তু সিহঁতক এছ পি এ ছাছপেণ্ড নিৰ্ঘাত কৰিব।
3: বাৰু তত্ৰাচ, ভাওনাখন ঠিকেই চলিল দেই।
0: কি কোৱা হেই জাহাৰ, মানে মিনিষ্টাৰে যে মাতি গ'ল টিংপাত, যোৱা কওঁ, কিন্তু ৰাইজৰ কামত যাম। ৰাইজে কমচে কম যোৱা অহাৰ খৰচৰ চিন্তাটো কৰিব লাগিব নহয়।

0: চিন্তা কৰা কৰি মোক কবা।
1: ই এজন এক নম্বৰ শিয়াল, ইয়াৰ কথামতে চলিলে চালা ভেটি মাটি সব বন্ধকীত যাব লাগিব।

0: এইপিনে আহ, সিহঁতে নেদেখাকৈ চা।
1: কি খগৰা কাগজ দেখোন?
0: কদমনিত মন্ত্ৰীৰ ভ্ৰমণ।
1: মন্ত্ৰীটো তথা আহিছিল?
0: তাৰ তলত এইখিনি, মই টৰ্চৰ পোহৰ পেলাই দিছো, পঢ়
1: হেৰু। মই তথা
0: শুন, এইখন কাগজত লিখিছে কদমনিৰ তিনিখন গাঁও হঠাৎ জুইত জাহ যোৱাৰ অন্তৰালত সাম্প্ৰদায়িক ষড়যন্ত্ৰ তথা নতুনকৈ গঠিত হোৱা উগ্ৰবাদী সংগঠন জড়িত আছে।
2: এইটো তত্ৰত গোটাত মিছা কথা দেই।
0: বাতৰি কাকতত মিছা কথা নেলেখে মোমাই, সাৱধানে থাক।
2: হয়নে? বৰ সাংঘাতিক কথাও। একেলগেই চালি বনাই তিনি নিশা কটালো, একেলগেই খালো, ভাগ্যেহে।
3: থৈ দে তো ফালতু কথা, ইমান যুগ একেলগে আছো, কাৰো দাঁতত ভাত এটা লগা নাই।
4: কিন্তু কথাটো খবৰা কাগজত লিখিছে। খবৰা কাগজততো মিছা কথা নিলিখে।
3: কি লিখিছে হে? কি লিখিছে?
4: লিখিছে কদমতলিৰ জুই লগা কাৰ্য কোনো সম্প্ৰদায়ৰ কুটাঘাতমূলক কাৰ্য।
3: হে? কি মূলক বুলি কলিও বাবলো?
4: মানে বেয়া কাম। আচলতে মই যি বুজিছো, হয়তো নিহতৰ মানুহে নহলে বা ইজাহাৰতৰ মানুহে জুই লগাইছিল।
3: কিন্তু সিহঁতৰ ঘৰ সম্পত্তি এইবিলাক পৰিলে কিয়? এইটো মোক বুজাই দেচোন।
4: সিহঁতে চিন্তাই নকৰিলে চ'ত মাহৰ বতাহৰ কথা, বুজিছ হলিকাই? এতিয়া ভাবি থকাৰ কথা নাই, নিজক বচাব লাগিব।
3: আমাৰ লগত আলোচনা কৰি মাইকীবিলাক আৰু ল'ৰা ছোৱালীবিলাকক পঠাব লাগিছিল। তাত খাব কি, থাকিব ক'ত? তেৰি তহঁতৰ একদম বেইন নাই অ'।
4: চব ব্যৱস্থা ফিটিং কৰা হৈছে। ইয়াত আজি ৰাতিটো আমি দহটা থাকিম। মৰিণ পাঁচটাই এন্ধাৰে এন্ধাৰে বস্তুবোৰ লৈ গৈ থাকিব, ৰাতিপুৱাৰ আগতে আমি যামগৈ।
3: কথাবিলাক মোৰ হ'লে ভাল লগা নাই ভাই, কিবা কিবা লাগিছে অ'। যি কৰ কৰ, মুঠতে কালিলৈ যেনে তেনে মাষ্টৰক ডাক্তৰৰ ওচৰলৈ নিবৰ কাৰণে মহৰ গাড়ী ঠিক কৰিলোঁ। অঁ, এতিয়া তই যা।
4: তহঁতে কি কৰিছ?
5: মাইকী আৰু বাচ্চাবিলাক ইয়াৰ পৰা পঠিয়াই দিওঁ। দুশ্মনবিলাকে পহৰা দি আছে, তাৰ মাজতে কি কৰে ঠিক নাই।
1: মই বেৰেণ্ডাতে আছো, তত আছো।
6: ল'ৰা
1: তই ভিতৰত তেহেঁতক চা, মই ৰেডি আছো।
6: গাঁৱৰ ল'ৰা চব ল'ৰা ছোৱালী বেলেগ জেগালৈ লৈ গ'ল।
1: হে?
6: কোত বাট হৈছে?
7: কিহৰ চিঞৰ বাখৰ?
6: বৰ পৰিমাণ হ'ল,
7: ইমান কোহাল মাৰিছে, কোনোবাই কাৰোবাক মাৰিছে, মৰি গ'ল, মৰি গ'ল। কোন আছে ওচৰত? কোন আছে? কোন আছে?
6: কোনো নাই, চব তাত। কেলে উঠিছে আপুনি? হয়নে? কি কৰে?
7: কিহৰ কিহৰ পৰা লাগিছে, কিহৰ পৰা লাগিছে?
6: চবেই চবকে জুই লগালে বুলি সন্দেহ কৰিছে।
7: নাই নাই নাই নাই, মই যাম, মই যাম, মই মই চুচৰি যুদ্ধ বন্ধ
8: কৰেমটো
7: মোৰ মুখলৈ আনচোন, মোক ৰাইজে মোক ৰাইজে চক এবাৰ।
8: মাষ্টৰ, তুমি কলৈ আহিছা? মাষ্টৰ, যোৱা যোৱা, আঁতৰি যোৱা,
7: চব শত্ৰু, চব শত্ৰু।
1: মাষ্টৰ, তই কেলে আহিলি? তই বেমাৰী মানুহ, তই যা যা যা, তোকে কোনো কৈ যা, তই যা।
7: মই নাযাওঁ, মোক মাৰ, মাৰি পেলা। কহলি, কি হৈছে তহঁতৰ? ইজাহাৰ, কি হৈছে, কি হৈছে, কি হৈছে?
8: কি হ'ব, কি হ'ব, হ'বলৈ কি বাকী আছে? একেলগে ভাই ককাইৰ দৰে সাত পুৰুষ থাকিলোঁ, এতিয়া বঙে হৈ মঙহ খায়।
1: ঐ ঐ, কোনে কাক খাইছে হে?

0: তুমি কাক খাইছে? তহতে তহতে আমাৰ ওপৰত প্ৰতিশোধ ল'বলৈ গ'লি কিয়?
1: এই এই আমি নহয়, আমি নহয় তহতে। আমাক কুৰি মাৰি মাটিবোৰ কাঢ়ি ল'বলৈ তহতে গাঁৱত জুই দিলি।
2: মাষ্টৰ বুলি মাতো, এই তহঁতৰ ল'ৰা ছোৱালী মই পঢ়ালো, সিহঁতে বিহুৱে পূজাই মোক ভৰি চুই সেৱা কৰে। আজি আজি মই তহঁতৰ সকলোৰে ভৰিত পৰিছোঁ। এবাৰ মাত্ৰ মোৰ কথা শুন, তাৰপাছত যি কৰক কৰি থাকিবি। মই এই তিনিখন গাঁৱৰ একমাত্ৰ অৱসৰপ্ৰাপ্ত মাষ্টৰ, সকলোৰে ভৰিত ধৰিছোঁ। শুন, যি কোৱে যিয়ে তিনিখন গাঁও ধ্বংস কৰিলে সেয়া সেয়া একো নহয়, ঘৰ আকৌ বনাব পাৰিবি, ধন সম্পত্তি দুদিন দুদিন পলমকৈ হ'লেও আকৌ ঘটিব পাৰিবি। কিন্তু আজি যি কোৱা জুই তহঁতে জ্বলাইছ, এই জুই অতি ভয়াবহ। এই জুয়ে মানুহৰ মন পোৰে, হৃদয় পোৰে, বিবেক পোৰে, ঘৰ পোৰা জুই কোৰা নুমাই গ'ল। কিন্তু এই কোৰা জুই নুনুমাই চিৰদিন উমি উমি জ্বলি থাকিব। আমাৰ আমাৰ বান ছিঙি পেলাব। ভুল খবৰৰ ওপৰত নিৰ্ভৰ কৰি তহঁতে এই কোৰা জুই জ্বলালি হ'ব। জুই কোনো লগোৱা নাই
1: মাষ্টৰ, খবৰ কাগজত লিখিছে মাষ্টৰ।
2: মিছা খবৰ, মিছা খবৰ, কোনে আনিছিল বাতৰি কাকত? শুনক, তিনিখন কাকতত একে ঠাইত একে ঘটনাকে বেলেগ বেলেগ কৰি লিখিছে। কাকত তিনিখন কোনোবাই মোৰ ওচৰত থৈ গৈছিল, তাৰপিছত কোনে কেতিয়া দিলে মই নেজানো, মই নেজানো। মই জুই লগাইছিলো, প্রকৃত খবর মোৰ ওচৰত আছে।
1: মাষ্টৰ
2: বিশ্বাস হোৱা নাই, কেনেকৈ হব? মাষ্টৰে জানো এনে কুকাৰ্য কৰিব পাৰে, কিন্তু মই তিনিখন গাঁৱৰ ৰাইজৰ শপত খাই কৈছো, মোৰ পৰিয়ালৰ শপত খাই কৈছো, জুই জুই মই লগাইছিলো। মানুহজনী খুব মোৰ ছোৱালীজনীক মাতি আনি সোধ, মই জুই লগাইছিলো, মই জুই লগাইছিলো, মই সংকোচ কৰিছো। হলি তহঁত কেইটা থাক, বাকীবোৰক আঁতৰি যাবলৈ কওঁ।
1: চব যা নিজৰ নিজৰ জেগালৈ, তহঁত যা।
3: মই তত্ৰাছ এতিয়াও বিশ্বাস কৰিব পৰা নাই মাষ্টৰ।
4: যদি জ্বলাইছিলি কেলৈ জুই জ্বলাইছিলি মাষ্টৰ?
2: তহঁতেতো চাকৰিৰ পৰা অৱসৰ পোৱা শিক্ষকৰ অৱস্থাৰ কথা অনুভৱ কৰিব নোৱাৰ। বৰ বৰ মানুহৰ একোটা পোহনীয়া কুকুৰৰ বাবে মাহে যিমান খৰচ হয়, তাৰ আধাও মোৰ পেঞ্চন নহয়। যিকেইটা পাবলগীয়া তাৰ কাৰণে দৌৰোতে দৌৰোতে তলৰ পৰা ওপৰলৈকে ভাদমহীয়া তিথিৰ প্ৰসাদ বিলাওঁতে বিলাওঁতে ৰোৱনি মাটিকণ বন্ধকীত গ'লোঁ। মাজে মাজে পেঞ্চন পাইছো, কিন্তু তাৰে একো নহয়। যোৱা ন মাহ ধৰি তাকো পোৱা নাই। ঘটনাৰ দিনা ল'ৰাটোক খবৰ কৰিবলৈ গৈছিলো, তাত গৈ গম পালো ল'ৰাটো দুমাহ ধৰি তাত নাই, পলাল।
4: তাক দেখোন তই নিজৰ মানুহৰ ঘৰত পঢ়িবলৈ থৈছিলি বুলি কৈছিলি একা?
2: ফাঁকি দিছিলো হলি, ফাঁকি দিছিলো। আচলতে তাক এঘৰত চাকৰি হিচাপেহে থৈছিলো। ভাবিছিলো সি তাত অন্তত ভালকৈ পেট ভৰাই এসাঁজ ভাত খাব পাৰিব, কিন্তু দ পথাৰত মোহৰ হাল বাব নোৱাৰি সি তাৰ পৰা পলালো। কোনেও তাৰ সম্ভেদ দিব নোৱাৰিলে। মাকক কি কমিম বুলি গুণি আহি গধূলি ঘৰত পদূলিত থিয় দি দেখিলো চোতালত এখন মটৰ চাইকেল, মোৰ মুখৰ আগেদিয়ে সেইখন চলাই এজন মানুহ গুচি গ'ল। মোৰ ভয় লাগিছিল। লাহে লাহে ঘৰৰ পিয়ালিত ভৰি দি দেখিলো মজিয়াত মাটিতেলৰ চাকিৰ পোহৰত মোৰ ছোৱালীজনী থিয় দি আছে। তাইৰ হাতত কেইখনমান নতুন
1: নোট।
2: তাই মোক দেখি ভয় নকৰিলো, মোক হেয় কৰি নোট কেইখন চালপিৰাত থৈ তাই ভিতৰলৈ গুচি গ'ল। ভাবিছাচোন চিন্তা কৰচোন হলি, নিজে মই হৈ ঠিক কৰচোন তোন, সেই পৰিস্থিতিত মই মানুহ হৈ থাকিব পাৰোনে? মই এটা বাপেকৈ থাকিব পাৰোনে? পাহৰি গ'লো, চব পাহৰি গ'লো, মই চব পাহৰি গ'লো।
5: বলিয়া দৰে

0: জ্বলি থকা চাকিটো উৱলি থকা ঘৰৰ চালত লগাই দিছিলো
1: মই টানি টানি আনিব পৰা নাছিলো জীয়েকে আহি ধৰি কোনো মতে চোতাল পোৱাও মানে
0: খবৰ নাই কি হল কব নোৱাৰো ছোৱালীজনী মোৰ মায়েকৰ ঘৰলৈ যাওঁ বুলি গুচি গল ঘৰত মাত্ৰ মই আৰু এই মানুহজনী আছো এতিয়া সকলোকে মাতি যাহাই ৰহলি মাতচোন মাত সকলোকে এতিয়া ইয়ালৈ মাত
2: আমাৰ বিলাক ইয়ালৈকে আহা
0: একোতে ভুল নাযাবি হব মই কৈছো মই কৈ যাওঁ নেদেখা কথাত কোনো পতিয়ন নাযাবি তহঁতে তহঁতে প্ৰমাণ পালি ষড়যন্ত্ৰ

0: সকলোকে এতিয়া ইয়ালৈ মাত।
1: এই আমাৰ বিলাক ইয়ালৈকে আহা।
2: এই আমাৰ বৰুৱা সকলোৱা,
0: একোতে ভুল নাযাবি হব, মই কৈছো, মই কৈ যাওঁ, নেদেখা কথাত কোনো পতিয়ন নাযাবি। তহঁতে তহঁতে প্ৰমাণ পালি ষড়যন্ত্ৰকাৰী কোনো নাছিল, কোনো সাম্প্ৰদায়িক শক্তি, কোনো উগ্ৰবাদী নাছিল, কিন্তু জ্বলাই দিলি, সন্দেহৰ জুই লগাই দিলি, কোনো প্ৰমাণ নোহোৱাকৈ, কোনো নেদেখাকৈ সাতাম পুৰুষীয়া ভাতৃত্বৰে এনাজৰী মুহূৰ্ততে জ্বলাই দিলি। মাৰ মোক, মাৰ মাৰ বলিয়া কুকুৰক মৰা দি সকলোৱে মোক মাৰ, মাৰি পেলা, মাৰি পেলা। মাত্ৰ তহঁতে নিজে জ্বলোৱা জুই পুৰোৱা নুমুৱাই পেলাব, নুমুৱাই পেলাই যাহি মই ভবাই নাছিলো এইদৰে সকলোবোৰ চলিব। ভাবিছিলো মোৰ মোৰ ঘৰটোহে চলিব, কিন্তু মৰাৰ আগতে তিনিখন গাঁৱৰ লাও লোৱা কৰাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা খুজিছো। মোক মাৰ, চবেই মিলি মোক মাৰি পেলা, মোক মাৰি পেলা, মোক মাৰি
2: পেলা। হলি
3: চালা, ক'ৰ পৰা যে কি হ'বলৈ ধৰিছিলগৈ,
2: ধৰ ধৰ, মাত্ৰ পৰি গৈছে,
4: মইনা আগবঢ়, এই এই মেহতাবৰ গাড়ীখন আনগৈ, মাষ্টৰক হস্পিটেলত নিবৰ বাবে মই তাক আগতে কৈ আহিছিলোঁ দিনতে। ঐ বেগাই যা, যা যা যা, বেগাই যা,
1: যা যা, গাড়ীখন বেগেতে লৈ আগে যা।
3: পোহৰ হ'ল চাচোন, সৌৱা চাচোন, বেলিয়ে চকু মেলিছে।
4: মাষ্টৰ, মাষ্টৰ, মতা মাইকী সবকে মাতি আন, যা যা যা যা যা, সবকে মাতি আন, যা সবকে মাতি আন, ইয়ালে মাতি আন, যা।
5: এইদৰে নাটকখনি শুনিলে। ৰচনা আছিল তৰুণ শইকীয়াৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মানিক হাজৰিকা, ললিত মহন্ত, অৰুণ হাজৰিকা, দিলীপ বৰুৱা, আনন্দমোহন ভাগৱতী, বিনোদ শইকীয়া, সমৰেন্দ্ৰ নাথ দাস, সুৰেণ চহৰীয়া, ৰমেশ নাথ, ননী মহন্ত, বীণা বাৰুৱতী, প্ৰতিভা চৌধুৰী, চন্দ্ৰিমা শৰ্মা আৰু ইন্দ্ৰবনিয়াই। অসীম কুমাৰ কাজীৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে নীলু চক্ৰৱৰ্তীয়ে।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো কেইটিমান বৃন্দগান।

0: के प्रभारी को भी तलब किया है। यूक्रेन के रूस के साथ युद्ध विराम के लिए भारत का प्रस्ताव सबसे व्यापक बताया है। यूक्रेन के विदेश मंत्री एंड्री सिब्याहा ने कहा कि उनका देश ऊर्जा ढांचे और काला सागर को शामिल करने वाले युद्ध विराम पर विचार करने के लिए तैयार है। ये बयान रूस के राष्ट्रपति व्लादिमीर पुतिन के बयान के एक दिन बाद आया है। श्री पुतिन ने कहा था कि प्रधानमंत्री नरेंद्र मोदी ने संघर्ष समाप्त करने के लिए कुछ रचनात्मक सुझाव दिए हैं। अमेरिका के उप विदेश मंत्री क्रिस्टोफर लैंडो ने भारतीय पायलट स्मिथ मच्छर के अदम्य साहस की सराहना की है। श्री क्रिस्टोफर ने कहा कि कैप्टन स्मिथ ने एक भयावह घटना होने से बचा ली। अमेरिका में भारतीय दूतावास ने वर्जीनिया के ग्रेवली पॉइंट पार्क में विकसित भारत एकता दौड़ का आयोजन किया। इसमें भारतीय मूल के लोगों ने बड़ी संख्या में भाग लिया। कार्यक्रम के दौरान योग और ध्यान का भी आयोजन किया गया। वायुसेना प्रमुख एयर चीफ मार्शल एपी सिंह ने आज नई दिल्ली के जवाहरलाल नेहरू स्टेडियम में दूसरी सैकड़ों इंडियन एयरफोर्स मैराथन को झंडी दिखाकर रवाना किया। यह मैराथन वायुसेना के परमवीर चक्र विजेता फ्लाइंग ऑफिसर निर्मल जीत सिंह सैकड़ों की याद में आयोजित की गई। उपराष्ट्रपति सीपी राधाकृष्णन ने स्वतंत्रता सेनानी सुब्रमण्य शिवा जयंती पर पुष्पांजलि अर्पित की है। उपराष्ट्रपति ने कहा कि सुब्रमण्य शिवा ने स्वतंत्रता और वंदे मातरम का आह्वान तमिलनाडु में कोने कोने तक पहुंचाया और आजादी की भावना जगाई। श्री राधाकृष्णन ने कहा कि सुब्रमण्य शिवा ने ओजस्वी भाषणों और प्रेरणादायी लेखन से लोगों को विदेशी शासन के खिलाफ एकजुट किया। उपराष्ट्रपति सीपी राधाकृष्णन और प्रधानमंत्री नरेंद्र मोदी ने स्वतंत्रता सेनानी श्यामजी कृष्ण वर्मा की जयंती पर पुष्पांजलि अर्पित की है। जापान में 20वें एशियाई खेल आज संपन्न हो रहे हैं। 2 सप्ताह से अधिक के इन खेलों में कई रोमांचक मुकाबले हुए। भारत ने शानदार प्रदर्शन करते हुए 21 स्वर्ण 27 रजत और 37 कांस्य सहित कुल 85 पदक जीतकर चौथा स्थान हासिल किया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आकाशवाणी गुवाहाटी দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে আমি উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰৰ গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত এটাকৈ মুঠ 60টা নতুন পুথিভঁৰাল নিৰ্মাণৰ সিদ্ধান্ত, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি, সৌৰজগতৰ অন্যতম মহাজাগতিক ঘটনা হিচাপে আজি শনিগ্ৰহৰ পৃথিৱীৰ নিকটতম স্থানত অৱস্থান আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি। ৰাজ্য চৰকাৰে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত এটাকৈ মুঠ 60টা নতুন পুথিভঁৰাল নিৰ্মাণৰ সিদ্ধান্ত লৈছে। গুৱাহাটী পৌৰ নিগম আৰু ভাৰতীয় ষ্টেট বেংকৰ যৌথ প্ৰচেষ্টাত গঢ় লৈ উঠিবলগীয়া এই পুথিভঁৰালসমূহ জ্ঞান চৰ্চা, চিন্তা আৰু সৃষ্টিশীলতাৰ নতুন কেন্দ্ৰ হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে এখন ভাল গ্ৰন্থই, এটা ভাল পুথিভঁৰালে এখন সমাজক আলোকিত কৰিব পাৰে। এই দিশৰ পৰা ৰাজ্য চৰকাৰে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডলৈ পুথিভঁৰালৰ সুবিধা লৈ যোৱাৰ সিদ্ধান্ত বিশেষ গুৰুত্বপূৰ্ণ বুলি তেওঁ মত প্ৰকাশ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰচাৰৰ সামৰণিৰ দিনটোত শাসক বিৰোধীয়ে ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ জুৰীয়া কদমনিত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পৰহিলৈ হ'বলগীয়া নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে 15খন সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো নেতাই এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনত সাংসদ ৰকিবুল হুছেইনে নগাঁৱৰ কৰৈগুৰিত প্ৰচাৰ চলায়। প্ৰচাৰ অভিযানৰ অন্তিম পৰ্যায়ত প্ৰাৰ্থীগৰাকীয়ে মৰিগাঁও, ৰূপহী, নগাঁও বটদ্ৰৱা সমষ্টিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মৰিগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই এটা সমদলতো অংশগ্ৰহণ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ সামৰণিৰ দিনটোত আজি বিজেপিয়ে 2309টা বুথত পদযাত্ৰা কৰিব। আনহাতে 10,000 চোতাল বৈঠক অনুষ্ঠিত কৰি বিজেপিয়ে অন্তিম দিনাৰ প্ৰচাৰ চলাব বুলি এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ

0: জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ইতিমধ্যে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লৈছে। ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাড টীমে অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে নিৰ্বাচনত ধনৰ লেনদেন ৰোধ কৰাৰ বাবে গঠন কৰা 45টা নিৰীক্ষণকাৰী দল আৰু 45টা স্থায়ী নিৰীক্ষণ দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰা এলানি প্ৰতিবেদনৰ অংশ হিচাপে আজি আমি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নীতকৰণৰ বিষয়ে এখন প্ৰতিবেদন আগবঢ়াইছো। বিমানবন্দৰটোৰ উন্নীতকৰণৰ ফলত উত্তৰ পূৰ্বাঞ্চলে সম্প্ৰতি বিশ্বৰ অন্যতম দুৱাৰমুখ হিচাপে স্থান লাভ কৰিছে।
1: উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এটা আঞ্চলিক পৰিবহণ কেন্দ্ৰৰ পৰা উন্নীত হৈ সম্প্ৰতি বিশ্বৰ আগশাৰীৰ দুৱাৰমুখত পৰিণত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পূবলৈ চোৱা নীতিৰ অধীনত নকৈ কাৰ্যক্ষম হৈ উঠা প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত দ্বিতীয়টো আগমন প্ৰস্থান পথৰ বৃহৎ সম্প্ৰসাৰণ এই উন্নীতকৰণৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। বিগত বৰ্ষৰ 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা আৰু চলিত বৰ্ষৰ 22 ফেব্ৰুৱাৰীত কাম কাজ আৰম্ভ হোৱা এই অত্যাধুনিক সুবিধাসম্পন্ন বিমানবন্দৰটোৱে ৰাজ্যখনৰ উন্নয়নক নতুন মাত্ৰা প্ৰদান কৰিলে। এই নতুন টাৰ্মিনেলটোৰ বছৰি 1,30,00,000 বিমান যাত্ৰীৰ পৰিবহণ ক্ষমতা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টাৰ্মিনেলটো উদ্বোধন কৰি এনেধৰণৰ আন্তঃগাঁথনিয়ে যুৱ সমাজৰ বাবে নতুন নতুন সুযোগৰ সৃষ্টি কৰে বুলি মত প্ৰকাশ কৰিছিল।
2: ইনফ্ৰাষ্ট্ৰাকচাৰ কে ইছ বিকাশ কা বহুত বড়া সন্দেশ ভাৰত কি বিকাশ যাত্ৰা কি পহচান বন ৰহা হে। ইছে উদ্যোগো কো বঢ়াৱা মিলতা, নিৱেশকো কো কানেক্টিভিটি কা ভৰসা মিলতা, লোকাল প্ৰডাক্টছ কো দুনিয়া ভৰ মে পহঁচানে কা ৰাস্তা খুলতা, আৰু সবসে বড়া ভৰসা উস যুৱা কো মিলতা হে জিসকে লিয়ে নয়ে অবসর পেদা হোতে হ্যাঁ। আর ইসলিয়ে আজ হম অসম কো অসীম সম্ভাবনাও কি ইস উড়ান পর আগে বড়তে দেখ রহে হ্যাঁ।
1: দক্ষিণ পূব এশিয়ার মধ্যস্থলত অবস্থিত এই বিমানবন্দরটো ব্যাংকক, পারো আর সিঙ্গাপুরের লেখিয়া গুরুত্বপূর্ণ লক্ষ্যস্থান সমূহলে যাত্রা করার বাবে অতিশয় গুরুত্বপূর্ণ আন্তঃরাষ্ট্রীয় আকাশী পথ হিসাবে বিবেচিত হয়ে অসমক দেশের পূব অঞ্চলের অন্যতম প্রাণবন্ত অংশলৈ রূপান্তর করেছে।
0: আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। সৌৰজগতৰ অন্যতম মহাজাগতিক ঘটনা হিচাপে আজি শনি গ্ৰহই পৃথিৱীৰ নিকটতম স্থানত অৱস্থান কৰিব। পৃথিৱীয়ে সূৰ্য আৰু শনি গ্ৰহৰ মাজেদি পাৰ হৈ যাওঁতে সূৰ্য, পৃথিৱী আৰু শনি গ্ৰহ প্ৰায় একেডাল সৰল ৰেখাত অৱস্থান কৰিব। এনে পৰিঘটনা সাধাৰণতে 12 বছৰ 5 মাহৰ অন্তৰালত সংঘটিত হয়। আজি এই সময়ছোৱাত শনিগ্ৰহ সন্ধিয়াৰ পূব আকাশত খালী চকুৰে উজ্জ্বল ৰূপত দেখিব পোৱা যাব। এই পৰিঘটনাৰ সৈতে সংগতি ৰাখি গুৱাহাটী তাৰকাগৃহই আজিৰে পৰা 11 অক্টোবৰলৈ সন্ধিয়া 6 বজাৰ পৰা 7:30 বজালৈ সৌৰজগতৰ বিৰল পৰিঘটনা জনসাধাৰণক দূৰবীন যন্ত্ৰৰ সহায়ত দেখুওৱাৰ ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত হৈছে। অসম বিধানসভাত যোৱা 27 মে'ত গৃহীত এই বিধেয়কখনৰ জৰিয়তে ৰাজ্যত বহুবিবাহ নিষিদ্ধ, বিবাহ বিচ্ছেদ, লিভ ইন সম্পৰ্ক আৰু কন্যা সন্তানক সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ দৰে বিষয়ত উমৈহতীয়া কাঠামো প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে। আইনখন বলবৎ হলে বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ বিচ্ছেদ 60 দিনৰ ভিতৰত আৰু লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা এই দুয়োটাই শাস্তি হ'ব পাৰে। একেদৰে বিধেয়কখনত বহুবিবাহৰ ক্ষেত্ৰত সৰ্বাধিক 7 বছৰৰ কাৰাদণ্ডৰ প্ৰস্তাৱ দিয়া হৈছে। অৱশ্যে ৰাজ্যৰ অনুসূচিত জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধি পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছে। সেৱা সেতু অভিযানৰ অংশ হিচাপে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ 5টা উন্নয়ন খণ্ডত বিশেষ সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা 10 বজাৰ পৰা আমগুৰি উন্নয়ন খণ্ডৰ PM শ্ৰী আমগুৰি হালুৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ অনুষ্ঠিত হৈছে। শিবিৰত

0: বিভিন্ন চৰকাৰী সেৱা, জনকল্যাণমূলক আঁচনিৰ সুবিধা, আবেদন পঞ্জীয়ন আৰু নথি পৰীক্ষণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। সেৱা সেতু অভিযানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলিয়াজান বিধানসভা সমষ্টিৰ ভাদৈ মণ্ডলত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত অঞ্চলটোৰ লোকসকলো বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধৰ যোগান ধৰা হৈছে। একেদৰে ধেমাজি জিলাৰ বিভিন্ন উন্নয়নখণ্ডত সেৱা সেতু অভিযানৰ অধীনত অহা 6, 8 আৰু 9 অক্টোবৰত সেৱা শিবিৰ অনুষ্ঠিত কৰা হ'ব। এই শিবিৰসমূহ পৰিচালনাৰ বাবে খণ্ড উন্নয়ন বিষয়া, দণ্ডাধীশ আৰু নডেল বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। দক্ষিণ হালমাৰ মানকাছৰতো 6 আৰু 8 অক্টোবৰত সেৱা সেতু অভিযানৰ অধীনত নাগৰিক সেৱা শিবিৰ অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত হ'বলগীয়া এই শিবিৰসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তই সংবাদমেলযোগে বিতং তথ্য প্ৰকাশ কৰিছে। 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত দেশৰ সুৰক্ষাৰ বাবে সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া ফ্লাইং অফিচাৰ নিৰ্মলজিৎ সিং ছেখনৰ বীৰত্বৰ প্ৰতি সন্মান জনাই আজি দেশৰ বিভিন্ন প্ৰান্তত ছেখন ইণ্ডিয়া এয়াৰফৰ্চ মাৰাথন দৌৰৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পতো আজি এই দৌৰৰ আয়োজন কৰা হয়। এই বিশেষ মাৰাথনত প্ৰায় 3,500 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। নাগোয়া চহৰৰ মিজুহু পাৰ্ক এথলেটিক ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰুধান্দা ভাৰতৰ মহিলা ধ্বজা বহনকাৰী হ'ব। খেলুৱৈসকলৰ কুচকাৱাজ আৰু খেলৰ আনুষ্ঠানিক সামৰণিসহ ভালেমান পৰম্পৰাগত কাৰ্যক্ৰমেৰে সামৰণি অনুষ্ঠান সজাই তোলা হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্য চৰকাৰৰ গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত এটাকৈ মুঠ 60টা নতুন পুথিভঁৰাল নিৰ্মাণৰ সিদ্ধান্ত। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি। সৌৰজগতৰ অন্যতম মহাজাগতিক পৰিঘটনা হিচাপে আজি শনি গ্ৰহৰ পৃথিৱীৰ নিকটতম স্থানত অৱস্থান আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ মঞ্জস্না মহন্তৰ কণ্ঠত সপোন ছবি এনেকৈয়ে ভাগিনী সপোন গীতটি। গীতটিৰ বাবে আমালৈ অনুৰোধ পঠাইছে মিৰ্জাৰ পৰা গীতাঞ্জলি ডেকা, হেমেন ডেকা, ৰশ্মিকা ডেকা আৰু পল্লৱী ডেকাই।

সপোন ছবিৰ গীতটি শুনিলে। কল্পতৰু অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ বাবে আমালৈ অনুৰোধ পঠাইছে মালিগাঁৱৰ পৰা চুম্পি, মনস্মিতা, তৃপ্তি আৰু জিজ্ঞাসাই। এয়া তেওঁলোকৰ অনুৰোধৰ পৰদেশ ছবিৰ এই গীতটি কুমাৰ চানুৰ কণ্ঠত।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰ'দৰ চিঠিৰ ছবিৰ পৰা জুবিন গাৰ্গ আৰু মৃন্ময়ী মমতাৰ কণ্ঠত প্ৰতিদিনে গীতটি। গীতটিৰ বাবে আমালৈ অনুৰোধ পঠাইছে জাগীৰোডৰ পৰা হিমাদ্ৰী, মৃণালিনী, লিপিকা, নন্দিনী আৰু বন্দিতাই।

আইদৰ বুলনীৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনী মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বুলনীত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰা অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে গুৱাহাটীৰ চানমাৰীৰ কৃষ্ণনগৰৰ পাৰিজাত মহিলা শিল্পী সমাজৰ সদস্যসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক ৰেণু পাঠক আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা এটি দিহানাম।

0: দিহানামটি শুনিলে। অনুষ্ঠানত এবাৰ শুনো আহক এটি লোকগীত, পৰিৱেশন কৰিবলৈ লৈছে মামণি বৰ্মনে।
1: সুমিত পৰিয়া অৰ্জুন কাণ্ড

করিয়াই অর্জুনে কাণ্ড, হা প্রাণনা।

নারায়ণ হবে ভৈলায়েক স্থায়ী, হবে ভৈলায়েক।

হেমলতা দেৱী আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা বিয়ানামটি শুনিলে অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো মামণি বৰ্মন আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ।

0: শ্ৰোতাসকলে ইমান পৰে চানমাৰী কৃষ্ণনগৰৰ পাৰিজাত মহিলা শিল্পী সমাজৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। সদস্যাসকল আছিল মামণি বৰ্মন, হেমলতা দেৱী, ৰেণু পাঠক, ৰেখা হালৈ আৰু দীপামণি চৌধুৰী। শ্ৰোতাসকল, অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ মালা মছাহৰি পাটৰৰ কেইটিমান কবিতা, পাঠ কৰিছে মেলডী পাটগিৰিয়ে।
1: জপনা, জপনা, নিষ্ঠুৰ জপনা, মোক আবদ্ধ কৰি তই কিয় ইমান উন্মনা? মোৰ মস্তিষ্কত ভাঁহি ফুৰা স্বপ্নৰ পৰিধিৰ উমান তই জানো পাবি? হতবাক, তোৰ আচৰণ পশুতুল্য, নিজকে পাওঁ জন্তুৰ সমতুল্য, হিংস্ৰ জন্তুৰ। উফ, এয়া কিহৰ বিড়ম্বনা! আঘাত হয় চেতনাৰ, দলিয়াই জপনাৰ প্ৰত্যেকডাল কামিৰ, শুকাই গৈছে মোৰ দুহাতৰ নীৰ, তথাপি খোজ থওঁ নৈৰ বালিচৰত, মোৰ দাঙি আকাশলৈ চাই কওঁ, মুক্ত, মই মুক্ত! আবদ্ধতাৰ জপনাখন নিজেই আঁতৰাই উপধৃতি হৈ আলোকেৰে ৰুধিম তমসাবৃত্ত। আবেগ, তোমাক মনৰ আঁতৰ কৰিবলৈ স্তব্ধ হ'ব লাগিব মোৰ হৃদয় স্পন্দন। বুজিওতো নুবুজা হওঁ যে জন্ম মৃত্যুৰ ধাৰাবাহিকতা প্ৰকৃতিৰ খেলাহে মাথোন। পৃথিৱীত পোখামেলা হেজাৰ কাহিনীৰ সাক্ষী হৈ থকা জন্তীৰ স্নিগ্ধ জোনাকৰ জেউতীয়ে পৃথিৱী সজাই বক্ষস্থলত লুকুৱাই প্ৰতিলিপিত খোদিত প্ৰতিটো জন্মৰ, প্ৰতিটো সম্পৰ্কৰ, প্ৰতিটো ইতিহাসৰ। সৌ দূৰৈৰ আকাশৰ অলেখ তৰাইয়ে অযুত সপোনৰ ভঙা পতাৰ শৃংখলাৰ অভিজ্ঞতাৰে অন্তহীন দস্তাবেজ, বুকুত সাৱতি তীৰ বিৰাই পোহৰ বিয়পাই এন্ধাৰ আঁতৰাই, কাৰ বাবে হৃদয়ত গধুৰ বিষাদ, কিয় অশ্ৰুক বুজাব পৰা নাই অবৰষিত হ'বলৈ, দুমুখীয়া

0: বাটত ৰুদ্ধ মনৰ বিভ্ৰান্তি, নামবিহীন যন্ত্ৰণাৰ কাইতে বিন্ধা বুকু, শূন্য হৈ ৰয় উদাৰ প্ৰীতি। হেৰাই যোৱা অতীতক স্মৃতিৰে সামৰি সুগম বাট হওক জোন তৰাৰ নীতি।
1: সেয়া আছিল মালা মছাহাৰী পাটৰৰ কেইটিমান কবিতা পাঠ কৰিলে মেলডী পাটগিৰিয়ে। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

0: and complete recovery.
1: The Aichi Nagoya Asian Games 2026 are set to conclude today, bringing more than 2 weeks of exciting sporting action to an end. India has put up an impressive performance at the 20th Asian Games, securing fourth place in the overall medal standings with a tally of 85 medals, including 21 gold, 21 silver and 37 bronze. The closing ceremony of the Games will be held at Paloma Mizuho Stadium in Nagoya, Japan. The event is scheduled to begin at 2:30 p.m. Indian Standard Time. The Indian boxing contingent has returned to New Delhi following a triumphant campaign at the 2026 Asian Games. Speaking to the media upon her arrival, boxer Lavlina Borgohain, who clinched gold in the women's 75 kg category on her birthday, shared that the timing made the milestone particularly special. The IMD has forecast heavy rainfall at isolated places over Kerala, Mahe, Tamil Nadu, Puducherry and Karaikal today. The IMD said that conditions are likely to become favourable for further withdrawal of southwest monsoon from remaining parts of Marathwada and Vidarbha, some more parts of Maharashtra, Chhattisgarh, Telangana and North Interior Karnataka during the next 2 days. And that is the end of this news bulletin.
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে দেওবৰীয়া নাট্যানুষ্ঠান। আজিৰ নাট্যানুষ্ঠানৰ নিবেদন কলিং বেল, ৰচনা অখিল হাজৰিকাৰ, প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰৰ। এয়া আগবঢ়াইছো কলিং বেল।
3: ন বাজি গ'লেই, পৰীক্ষালৈ মাত্ৰ দুমাহ আছে। তোমালোকৰ যদি অকণো খবৰ আছে, লোকৰ ল'ৰা ছোৱালীক পঢ়িবলৈ কিমান সুবিধা দিয়ে। ৰীমাক দেখিছো নহয়, মাকে চাহ পঢ়া টেবুলতে দিয়েগৈ। আমাৰ আকৌ পৰীক্ষালৈ দুমাহ থাকোঁতে চাহ জলপানত লাগি থাকোঁতেই যায়।
4: তোকনো মই অইন কিটো কৰিবলৈ দিওঁ, চাহ চপাহে কৰ। সেইবাবে ইমান ভোৰ ভৰাই থাকিলে কেনেকৈ হ'ব। 4 বজাত জগাবলৈ ক'লি, জগালোঁ। উঠিম উঠিম বুলি কৈ আকৌ শুলি। 5 বজাত জগালোঁ, ক'লি অকণমান শুই লওঁ। তাৰপিছত উঠিছ 6:30। এতিয়া আকৌ দোষটো মোৰহে হ'ল। ৰীণাৰ লগত যে তুলনা কৰিছ, ৰেখাৰ কথা নকওঁকিলে। দেখা নাই, গোটেই ঘৰখনৰ কাম তাইয়ে কৰে। মাকে কিবা এটা কৰিবলৈ ল'লে হাততে ধৰেগৈ। ইপিনে তাৰ মাজতে পঢ়ি সদায় ইমান ভাল ৰিজাল্ট কৰি আহিছে, সেইবোৰহে ছোৱালী। যোৱা যোৱা, চবৰে মগজ ৰেখাৰ দৰে হোৱা হ'লে ভালেই আছিল। পিছে তাইৰ কথা যে কৈছা, লাজ লগা নাই। তাইৰ মাকৰ ডাঙৰকৈ মাত এটা শুনিছানে? ইপিনে তোমাৰ চিঞৰত ৰাস্তাৰ মানুহো লৈ যাব লগা হয়। ইপিনে অনবৰতে তোমালোক দুই বুঢ়া বুঢ়ী খুটখাত আছে, এনেকুৱাত মানুহে পঢ়িব পাৰে নেকি? তই বৰ কথা ক'বলৈ শিকিছ দেই। মই হ'বলৈ অকাৰণতে চিঞৰ। দেউতাই 24 ঘণ্টা বাৰান্দাৰ চকীখনত বহি অযথা চিঞৰ বাখৰ কৰিহে মোক খংটো তোলে। নিজৰ কাম কৰিব নোৱাৰে, মোৰ কামত চকীদাৰি কৰে। অথনি মই পাকঘৰত থাকোঁতে তেওঁ বাৰে বাৰে সুধি থাকিবলৈ কিহে পাইছিল, সেয়া চাউলৰ ধান বাচিব লাগিব নেকি? মানুহে কোনে বাৰু বুলিলেহেঁতেন। বুলিব মাইকী মানুহজনী অকামিলা, মতাটোৱেই চব কৰে। আনকি ধানকিটা বাচিবলৈও মানুহটোকহে লগায়। সেইবাবেহে খং উঠিল। ইপিনে পাকঘৰৰ পৰা ওলাই আহিয়ে দেখো গৰুজনীয়ে তেওঁৰ মুখৰ আগতে নেমুজোপা টকালি পেলালে। তিনিটা নবতি পাৰিলেহে তেনেকুৱা কথাত মান নমতাকৈ থাকিবলৈ হ'লে হয় বোবা নহয় কণা বা কলা হ'ব লাগিব। তোমালোকে যি কৰা কৰি থাকা, মুঠতে মোৰ ওচৰত হুলস্থুল কৰি নাথাকিবা। পৰীক্ষালৈ এইকেইদিন থাকোঁতে যদি অকণমান শান্তিৰে পঢ়িব পাৰিলোহেঁতেন। সঁচা কথাটো কওঁতে আকৌ এতিয়া মইহে কথা ক'বলৈ শিকা হ'ল। পঢ়িবলৈ বহোঁতে মূৰটো গৰম কৰি দিলা। ঠিক আছে বাৰু, মোৰেই দোষ। পিছে দিনটো যিখিনি সময় পাওঁ তাকে ভালকৈ পঢ়িলেই হ'ল দেখোন। আজি বাৰু তোক কুটাই গছো কৰিব নিদিওঁ। চাওঁচোন বাৰু কিমান পঢ়।
5: সেয়া
3: নহয়, আৰম্ভ হ'লেই আকৌ চাহ একাপ লাগে। নিদিওঁ বুলিলেও ওফোন ফাটিব। উঠি গ'লে ইপিনে আকৌ 1/2 ঘণ্টা এনেকৈ পঢ়িব পাৰি নেকি? মই পৰীক্ষা নিদিয়াই ভাল। নালাগে নালাগে, তই পঢ়গে, মই সোধোগে কি হ'ল। এই মানুহজনৰ পৰা আৰু উপায় নাইকিয়া হ'ল। ছোৱালীজনী পঢ়িবলৈ পঢ়োঁতে বা চিঞৰিবলৈ ল'লে কেনেকৈ হয়? ইপিনে চাহ খোৱা 1 ঘণ্টাই হোৱা নাই, আকৌ চাহ বিচাৰিব হ'লেই নে? দেখিছানে বাৰু, বয়স হৈ অহাৰ লগে লগে মানুহটো কিবা উভত গৈ নচা হৈ আহিছে।
5: কিনো কৰিলোঁ, দেখি থাকিলে তোমালোকৰ খং উঠাৰ বাবে মনে মনে ইয়াতে বহি আছো আৰু। কিনো দৰ কামটো কৰিলোঁ যে তালৈকে বকিবলৈ আহিছা তুমি?
3: বৰ ভাল মানুহজন ওলাইছে, কুচনৰ ওপৰত ভৰি তুলি বহিবলৈ ইমান মানা কৰোঁ, তথাপি বৰ বেছিভাগটো যোৱা নাই। বেয়া নালাগেনে? সেইবোৰ অটাই পিটাই থাকোঁতে ছোৱালীজনীয়ে পঢ়িবলৈ সময় অকণ নাপায়।
5: ভৰিটো চাফা আহে।
3: চাফা, সেইটো চাফা বুলি

0: একো বোকা নহয়নে?
1: তুলিব চাফাই আছে, এই উপপিনে সেই গৈ পিনি খেদাওঁতে অকণ বোকা লাগিল হবলা, তাতে ইমান চিঞৰিবলৈ কিটো হ'ল?
0: বোকা লগা ভৰিৰে কুচন লেতেৰা কৰিব, তাকে ক'লে আকৌ মইহে চিৰণা হ'ল, মইহে অদৰকাৰত বোকা হ'ল, মোৰ মুঠতে আৰু উপায় নাইকিয়া হ'ল। আৰু ইমানকৈ কৈ থাকোঁতে সদায় চকীত বহাৰ লগে লগে চুৰি এখন কোচা আঁঠুৰ পৰা পাবগৈ, কেলে লাভ কাল নাইকিয়া হ'ল নেকি? মানুহ এযোৰ আহিলে কি বুলিব বাৰু?
1: এতিয়ানো ক'ৰ মানুহ আহিব আৰু?
0: মানুহ অহা নহা কথা যে কৈছে, মানুহ নাহিলে হ'বলা তেনেকৈ বহিব লাগে বুলি ক'ৰবাত লিখা আছে। উলিয়াই দিব লগা ছোৱালী এজনী আছে বোলে, অলপ ভালকৈ থাকোঁ, মানুহে অকল ছোৱালীয়ে নাচায় নহয় ঘৰখনো চায়, এইবোৰ কথা আকৌ মই শিকাব লগা হ'ল।
1: বাৰু হ'ব হ'ব যোৱা,
0: অনবতে মই এনেই চিঞৰি থাকিবলৈ পাগলী হোৱা নাই নহয়। কথা এষাৰ ক'লে অকণমান কাম কৰিব লাগে, মিনু পৰীক্ষালে দুমাহ আছে, তাইক মোৰ অনবতে মাতি থাকে কেলে? তাই পঢ়া শুনা নাই নেকি? আপোনাৰ জেঙা মাৰি ফুৰাই তাই কাম নহয় নহয়, কেলেনো মাতিছিল তাই? চাহ খোৱা দেখোন এঘণ্টাই হোৱা নাই।
1: মানে চাহ বিচাৰিছো বুলি তোমাক কোনে ক'লে? এনেই উমানতে ধৰি লৈ বকিবলৈ আৰম্ভ কৰি দিলা, তোমাকনো কোনে মাতিছিল? মই মিনুকে মাতিছিলো।
0: মিনু পঢ়া শুনা নাই, ঘণ্টাই ঘণ্টাই আপোনাক চাহৰ যোগাৰ দিবলৈহে তাই আছে।
1: সি মানে কি মস্কিল, একেটা কথাকে কিয় চাপেটা কৰি আছা বাৰু কোৱাচোন? মই জানো চাহৰ কথা কিবা উলিয়াইছো, এনেই ইমানবোৰ কথা কৈছা?
0: মিনু মাতিবলৈনো অইন কি কাৰণ থাকিব পাৰে? সদায় চাহ একাপ কৰিবলৈ ক'বলৈহে মাতে।
2: উপায় নাই, এনেকৈ বাৰু গণ্ডগোল কৰি থাকিলে কোনে পঢ়িব পাৰে?
0: কি হ'ল দেউতা, কেলে মাতিছিল?
1: তোক কিবা কথা এটা ক'ব খুজিছিলো, মা ওলাই আহি ধুমধাম গালি পাইছে।
0: নহয় অ, চকী কুচনত বোকা ভৰি তুলি থলে বাৰু নামাতি পাৰি নেকি? তাকে কওঁতে আকৌ গালি পৰা হ'ল, কি কৰে কৰি থক, তোক মাতি থকা দেখিহে আহিলো। মোক দেখিয়ে আকৌ লোকৰ বিচাৰ দৰকাৰ দৰে দেখিলে, মোৰ লগত হেনো দৰকাৰ নাই, কওক তোৰ আগতে কি কয়? আল ধৰি থাকিবলৈ মোৰ সময় নাই, গোটেই ঘৰখনৰ কাম পৰি আছে।
2: তুমি যে আৰু কিবোৰ কৰা, তোমাকনো চকীত ভৰি তুলি বহিবলৈ কিয়ে পাইছিল, তাতে আকৌ বোকা লগা ভৰি।
1: নহয় অ, মানে বোকা লাগি আছিল বুলি ক'ব নোৱাৰো নহয়, ভৰিটো চাফা বুলি ভাবিছিলো আকৌ।
2: তোমাৰ কথাবোৰ শুনিলে মোৰ বৰ হাঁহি উঠে, সৰু ল'ৰাৰ দৰে কামবোৰনো কৰা কেলে? মায়ে যিটো বেয়া পায় সেইটো নকৰিলে হ'ল।
1: মায়েতো চব কথাই মোৰ বেয়া দেখে।
2: আৰু তুমিতো তোমাৰ চব কথাই ভাল বুলি ভাবা, কেলে মাতিছিলা কোৱা? মোৰ পঢ়া আছে।
1: থক এতিয়া নকওঁ,
2: সদায় মাৰ লগত লাগি উফোন পাতিবা, মই আকৌ উফোন ভাঙিব লাগে, চাহ একাপ আনি দিম নেকি?
1: চাহ আন বাৰু একাপ, আচলতে মই মনে মনে থাকোঁ বুজিছ, মায়েহে আহি অযথা লগাই লয়।
2: বাৰু যি হ'ল হ'ল, কেলে মাতিছিলা কোৱা?
1: মাতিছিলো মানে সেই মাৰ আগত যে কৈছিলি সেই কথাটোহে তোক সুধিব খুজিছিলো।
2: মাৰ আগত?
1: অঁ
2: মাৰ আগততো মই একো কোৱা নাই, মায়ে নাভাবে কি কথা কৈছে?
1: চব খাই গলি দেখোন, তাৰমানে কিবা ক'বলগীয়া কথা আছে, মই কিমান অকৰা নহয় দেই, মই তেনেহ'লে ঠিকেই বুজিছো।
2: জানো এইবোৰ কি কথা কৈছা, মই হ'লে একো বুজি পোৱা নাই।
1: বুজিব নালাগে শুন, পিছে মাৰক আকৌ একো সুধিবগৈ নালাগে, সুধিবিগৈ আহক লগে লগে বলটো দেখা মাৰি।
2: তেনেহ'লে কথাটোনো কি কৈ নিদিয়া কেলে?
1: কথাটো একো ডাঙৰ কথা নহয়, মায়ে কৈছিল তই বোলে বৰকৈ লাগি আছ, কলিং বেল এটা লগাই দিয়াব লাগে বুলি।
2: বৰ কথাটো, এই কথাটো ক'বলৈকে ইমান দীঘলীয়াকৈ আৰম্ভ কৰিলেহে হয়, কৈছিলো তোন, পিছে লগাই দিয়াবানে নাই?
1: অঁ তাকেইতো সুধিব খুজিছিলো, এটা কথা নহয়, এই কলিং বেলটো নহ'লে নহয় নেকি?
2: নহয় তোন, বাহিৰত মানুহে দুৱাৰত টুকুৰিয়াই থাকিব, ইপিনে ভিতৰত তিয়ঁহ বাখৰ, আলহী ৰৈ ৰৈতো আমনি লাগে, তাৰোপৰি ভিতৰৰ নাটক গোটেইখন শুনি থাকে, তোমালোকৰতো একো নাই, লাভৰ মূৰত মোৰহে নাক কটা যায়, পিছত মোৰহে লাজত ওলাব নোৱাৰে।
1: বাৰু বাৰু বাৰু বাৰু, সেইটো বুজিছো, পিছে খৰচটো আকৌ বৰ কম নহ'ব, কমেও 20 টকা। হেৰৌ, এই মহাগৰ দিনত 20টা টকা এনেকৈ খৰচ কৰিবলৈ গ'লে গাটো বেজবেজাই যায় অ'। বাৰু তই কৈছো যেতিয়া লগাই দিয়াম, পিছে হেৰি তহঁতৰ কিছুমান খৰচৰ সেই মই অৰ্থ নাপাওঁ দেই।
2: কি কি খৰচৰ কথা কৈছা? মইতো কেতিয়াও অদৰকাৰত একো খৰচ নকৰোঁ।
1: কেলে কেলে? যোৱা মাহত যে চকী বহা আৰু আওজা কুচনৰ কোভাৰবিলাক নতুন কৰিলি, কি দৰকাৰ আছিল? হা, আগৰবোৰ দেখোন একেবাৰে ভালে আছিল।
2: তোমাৰো আৰু কথা, আগৰবোৰ ভালে থাকিলে কি হ'ব, গোটেইবোৰ কেলে একে ৰঙৰ নহয়? আজিকালি গোটেইবোৰ চকীত একে ৰঙৰ নলগোৱাটোহে ফেশ্বন
1: হয় নেকি?
2: সেইবাবেহে বেলেগ বেলেগ ৰঙৰ লগালো, সেইটো নে কি বৰ খৰচৰ কথাটো? এতিয়া দেখা নাই ড্ৰয়িং ৰুমটো কিমান ধুনীয়া হ'ল।
1: যা যা যা, তয়ে জিকিছ, তহঁতৰ কথামতে নচলিলে হ'ব ন? এটা কাম কৰ, এতিয়া কাৰাকৈ বঢ়িয়াকৈ চাহ একাপ বাকী আনো।
2: একাপ খোৱাৰ পিছত আৰু দুঘণ্টালৈ নোপোৱা, মাতিলে মই না।
1: ঠিক আছে বাৰু, যা যা, তোৰ কথাই হ'ব।

0: মিনু অ মিনু
1: কি হল দেউতা?
0: এই হেৰি নহয়, এই কলিং বেলটো লগাই গলি নে?
1: লগালে
0: হা?
1: পিছে এতিয়াহে বুজিছো, বেলটো নোহোৱা হলে ভাল আছিল।
0: আৰু তহঁতৰ কথা আৰু মই একো বুজিব নোৱাৰি দেই। ইমান দিনে মাৰক কুটি আছিলি বাবে লগাই দিলো, আৰু এতিয়া লগে লগে আকৌ কৈছ বোলে নলগোৱা হলেই ভাল আছিল। এইবোৰ কি কথা?
1: ৰবাচোন, কথাটো শুনি লোৱা। ভাইটিয়ে যে এনেকুৱা কৰিব আমিতো ভবা নাছিলো।
0: সি কি কৰিলে?
1: তাকেতো ক'ব খুজিছো, মানে ভাইটিৰ উৎপাত বৰ বেছি হৈছে। কথা নাই, বতৰা নাই, পাঁচ দহ মিনিটৰ মূৰে মূৰে বেলটো বজাই থাকে। অইন মানুহ বুলি ওলাই আহো, সি হাঁহি হাঁহি গৈ মাৰে। মাৰ খঙত তৎ নাই। ইপিনে আকৌ মা বাৰাণ্ডাত সদায় বহা ঠাইৰ ওপৰতে বেলটো লগালে। কেইবাবাৰো মায়ে বেলটো শুনাৰ লগে লগে চক খাই চিঞৰ মাৰি দিছে, আৰু আমি হাঁহিলত যিহে খং। ইপিনে তাতে ফূৰ্তি পাই ভাইটি খুব চৰিছেহে।
0: হয়নে? বঢ়িয়া হৈছে। মায়েহে মোক কেইবাদিনো কৈ আছিল তোৰ কথা কৈ কৈ, এতিয়া মজাটো পক।
1: নাই অহা মা, এয়া দেউতাহে।
2: দেউতা কচোন, তাক ধৰি আনি দুচাটমান দিয়।
1: মাৰ খং মাৰ যোৱাই নাই।
0: এতিয়া খং কৰিলে কিটো হ'ব? লাই দি দি তাক নষ্ট কৰিলে। মই কিবা এটা ক'লেই একেবাৰে মুখ পাতি ধৰে। এতিয়া মচলা পাইছে নহয় পক। তাক দুচাটমান দিবলৈ মোক ক'বলৈ কৈছে, নিজেনি নিদিয়ে কেলে মাৰ সোধচোন। মোৰ আৰু কাম নাই।
1: বাৰু বাৰু, তুমি এইবোৰ কৈ মাক জ্বলাই ল'ব নালাগে।
0: নহয় অ, তোৰ আগতহে কৈছো। এনে মিলো ঐ, তই এতিয়া একো কাম কৰি থকা নাই হে?
1: তেনেহলে মোলৈ
0: বৰ দুখ দেই তই। যা শুন, যা যা, তেনেহলে বঢ়িয়াকৈ চাহ একাপ আন। এই আৰু শুন, মাৰ আগত আৰু এইবোৰ কথা কৈ নিদিবিগে।
1: ইমান যদি ভয়ে, তেনেহলে নোকোৱাই ভাল।
0: তই বৰ কথা ক'বলৈ শিকিছ দেই।
1: বাৰু হৈছে হৈছে, মই চাহ একাপ আনোগৈ।
0: যা যা। আৰু কোন ভাইটি? অ ভাইটি, দেখিলা তালে? অ ভাইটি, দেখিও কেনেকৈ দৌৰ মাৰিলে ভাইটি? অ ভাইটি, অ একো নকৰিবি না, কোনো ঘৰখনত কোনো নমনা হ'ল। ভাইটি শুনিছেনে নাই? এইবিলাক
3: কিবা এটা কৰিছো।
0: এই কি কৰিছেনে তাক?
3: গৰুজনী আহিছে নেকি চাইছো।
0: শুনিলা, শুনিলা তাৰ কথা? অকণো গণিতাই নকৰা হয় নেকি? মাটি থাকোঁতে এবাৰ দেখাত দিবলৈ নাহে। কোনটা এই সংসাৰ
1: দেউতা?
0: অ
1: কি হ'ল, অকলে অকলেনো কি বকিয়া?
0: নহয় অ, বৰ তিতা লাগিছে আৰু। এইখন ঘৰত মোৰ অস্তিত্বই নাইকিয়া হ'ল। ভাইটি কিমান মাতিলেতো সি দেখাতে দিয়াহি নাই মোক। সি পেণ্ডিকনৰ ল'ৰাটো নমনা হ'ল যেতিয়া, এইখন ঘৰত থাকি কি কৰিবা?
1: এই সৰু কথাটো কেনো ইমান ডাঙৰ কৰি ল'বলৈ কিটো হ'ল? আচলতে সি পিটন খাই বুলি ভয়তে অহা নাই। এনেই জানো সি কিবা তুমি মাতিলে নহাকৈ থাকে।
0: সেইটো পিছে মিছা নহয়, তই ঠিক কথাই কৈছ।
1: দেউতা, মিস্ত্ৰীজন মাতি নহ'লে কলিং বেলটো বেলেগ এঠাইতে লগাই দিয়া, কাৰণ বাৰাণ্ডাৰ খুঁটাত আজি মূঢ়াটোত বহা মাৰ তাহানিখনৰে অভ্যাস। ওপৰত বেলটো লগালে বুলিয়েনো অভ্যাসটো কেনেকৈ এৰে? তাতে বেলটোকে বেলেগ এঠাইত লগোৱা ভাল।
0: এটা কথা নহয়, বেলেগ কোন ঠাইত লগোৱা যায় বাৰু? হা, আচ্ছা, সেই দৰ্জাখনৰ ওপৰত বেৰত কেনেকুৱা হ'ব?
1: হয় হয়, ঠাই আৰু বিচাৰি নেপালা, মোৰ পঢ়া কথাটো মুখতহে পালা। তাতকৈ তোমাৰ কোঠা মুখতে থাক, তুমিতো আৰু মানুহৰ লগত কথা পাতি ভালেই পোৱা, বেল মৰা শুনিলেই ওলাই যাবা।
0: দেউতালৈ হ'বলা মৰম ইমানে, কেলে মোৰ প্ৰেচাৰৰ কথাটো পাহৰি গ'লি?
1: তেনেহ'লে অন্য ঠাইটো কৰে বাচা, আমাৰ খোৱা কোঠাৰ ওচৰততো নহ'বই। পাকঘৰৰ আগত দিলে যেই নাহক, মায়ে লগে লগে ধৰিব।
0: তেনেহ'লে গা ধোৱা ঘৰৰ আগত কেনে হ'ব?
1: তোমাৰ যে আৰু কথা, আমি কোঠাৰ ভিতৰত থাকিলে গা ধোৱা ঘৰৰ আগত বাজিলে কি লাভ হ'ব? বেলটো লগোৱা নলগোৱা একেই কথা হ'ল।
2: মিনু,
1: কি মা?
2: সেয়া হ'বলৈ পঢ়িছ? পাকঘৰত কিবা এটা কৰিবলৈ গ'লেই কওঁ, পৰীক্ষালৈ বেছি দিন নাই, পঢ়া একেবাৰেই হোৱা নাই, পৰীক্ষাহে নিদিওঁ। আৰু কততো শুনিবা তাৰ এওঁৰ আপত্তি। এতিয়া পিছে দেউতাৰ লগত এঘণ্টা পৰ মহলা মাৰিবলৈ ক'ত সময় ওলালো? কি আচৰিত, মইনো ক'ত এঘণ্টা পৰ মহলা মাৰিলো? দেউতা মাতিলতহে উঠি আহিলোঁ, তাৰপিছত চাহ কাপ বাকিবলৈ ক'লত চাহ কাপ দি থৈ মই যাবই খুজিছিলোঁ। পিছে অথনি তুমি ইমান চিঞৰ বাখৰ কৰাৰ বাবে কলিং বেলটো তোমাৰ বহা ঠাইৰ পৰা বেলেগ ঠাইলৈ নিয়াৰ কথাহে পাতিছিলোঁ। ভাল হৈছে, যোৱা, মই একো নামাতো, থাকক আগৰ ঠাইতে।
4: বাপেকটো হৈ তাক ক'বহে লাগিছিল, তই পঢ়াৰ পৰা নুঠিবি, চাহ মাৰেই দিব, অকণো খবৰেই নাই, সেইবোৰ কক চাৰি মাপি আনি মহলাহে মাৰিব। কি আপদ,
0: তাই দেখোন দিনৰ দিনটো পঢ়িয়ে আছে, এক মিনিট যেনিবা মোৰ লগত কথা।

0: মোটু ঘুরে আছে নাকি আপনা?
1: নাই
0: আনু যা শুন যা তেলা বটলটো আনছোন যা ভৰি কিটা তলত তেলকা খানি দু এ তুমি কি চাই আছো মোটুকে অকণমান পিটি কি দেখো অ অ হেৰি
1: নালাই
0: গাখি অকণ খাব নেকি
1: নালাই নালাই পানী এগিলা থাকি দিয়া
0: মা তুমি নালাগে মই আনছো এতিয়া কেনেকুৱা পাইছে হয়নে আগতকৈ ভাল পাইছেনে বাৰু
1: নাই একো নাই হে চাওঁ আঙুলিকেইটা অলপ টানি দিয়াচোন
0: দেউতা দেউতা পানী
1: এতিয়াহে ভাল লাগিছে অলপ কেনেহে চক খালো শব্দটো শুনিহে কিবা বুকুখন ধপধপাবলৈ ধৰিলে গাটো কিবা ৰাইজা লাগি গ'লো চকুৰে তেতিয়া এন্ধাৰ এন্ধাৰ দেখিলোঁ পাই ওহ মই ভাবিলো বোলো আজি আৰু
0: বাৰু হ'ব এতিয়া বেছিকৈ কথা ক'ব নালাগে অলপ অতলা কামাই থাককচোন ভাল বিহুখন উলিয়াইছিল দেই এমিনো এই বদমাছটো ক'ত গ'ল তাক আজি দিন নহয় ভালকৈ এইবোৰ কি চুপতি কৰিবলৈ আহিছে ইমান উৎপতীয়া হ'ব লাগেনে বাৰু সি বুজি পোৱা নাই ঈশ্বৰে ইমানতে বচালে বুলিহে কিবা এটা হোৱা হ'লে আজি কি হ'লহেঁতেন ই ভাল বিহু উলিয়াইছিল চাচোন ইনো সি ক'ত গ'ল কাম পাতত ধৰি আন তাক দিওঁ পালি ভালকৈ
2: বাৰু হৈছে তুমি আকৌ চিঞৰিব নালাগে সি চাগৈ বেলটো বজাই কোনোবাখন পালেগৈ চিঞৰি থকাৰ বাবেহে তাৰ কোপটো চৰিছে মাতি আনি ভালকৈ বুজাই দিলেই বুজি পাব
0: হেৰ ভায়েৰৰ বাবে এতিয়া এনেকুৱা এটা ঘটনা হ'ল কিবা গুৰুজন ভাল আছিল বুলিহে ইমানতে ৰ'ল তাৰপিছতো আকৌ ভায়েৰৰ গাত টোপ এটা পৰিবলৈ নিদিয় এনেকুৱা নিচিঞৰি কেতিয়া চিঞৰিব
2: তুমি কিবা একো বুজি নোপোৱা তাৰ গাত দুখ নাই বুলি মই কোৱা নাই নহয় সি ওচৰত নায়েই যেতিয়া মিছাই দেউতাৰ আগতনো চিঞৰ বাখৰখন কৰি কি লাভ মই কৈছোঁ নহয় পিছে পৰে মাতি আনি তাক ভালকৈ বুজাই দিম এতিয়া মাতিলেও সি ভয়তে নাহে
0: ভায়েৰক বুজাও যি কৰা তয়ে কৰিবি মই এনে গুৰুগোসাঁই নমনা ল'ৰা সংসাৰত দেখা নাই সেইটো কিবা এটা ক'বলৈ গ'লে মোৰ তিনিচুকীয়াত খংটোহে উঠে তাৰ টেঙলাই কি নাচাবা চৰাইটিহে সৰু লয় হলং গছত বাঁহ
2: বাৰু বাৰু ঠিক আছে ময়ে বুজাম তুমি একো কৰিব নালাগে
0: আৰু সি আহিলে তাক মিস্ত্ৰীৰ ওচৰলৈ পঠাই দিবি নালাগে কলিং বেল নে ফলিং বেল সেইবোৰ এইবোৰ নোহোৱাকৈয়ে আমাৰ জনমটো গ'ল এতিয়া ডাঙৰ মানুহ বোলাবৰ আৰু দৰকাৰ নাই এইবোৰ নহ'লেও হ'ব ঘৰুৱা মানুহ হ'লে ভিতৰলৈকে সোমাই আহিব বাহিৰা মানুহ হ'লে দুৱাৰত টুকুৰিয়াব সেয়ে ভাল আৰু শুন ভাইটিক মিস্ত্ৰীক ক'বলৈ ক'বি যে এতিয়াই কলিং বেল নে কলিৰ কুলক্ষণীয়া বেল এইবোৰ তৎক্ষণাত খুলি নিবলৈ কৈছে
1: ঠিকেই কৈছা এইটো উঠাই পেলাই ভাল
2: বাৰু হ'ব হ'ব এইটো কথা লৈ আকৌ দীঘলীয়াকৈ আলোচনা কৰাৰ কোনো দৰকাৰ নাই দেউতা তুমি নহ'লে বিছনালৈকে বোলা
0: এৰা আপুনি ইয়াত বহি থকাতকৈ বিছনাত পৰাহে ভাল এতিয়া কোনোবা আহিলেও কথা বতৰা পাতিবৰ দৰকাৰ নাই চাওঁ উঠকচোন চাই মিনু ধৰচোন দেউতা ধৰ
1: নালাগে নালাগে হে ধৰিব নালাগে পাৰিম তোমালোকে ইমান এনেই চিন্তা কৰিছা মই লৰচৰ কৰিব নোৱাৰা বেমাৰী নহয় নহয় আচলতে মানে এই ধপধপনিটো মাৰ যোৱাৰ লগে লগে গাটো অকণমান ভাল পাইছোঁ কিনো এই ধপধপনিটো থকা সময়ত গাটো কিন্তু বৰ বেয়া লাগিছিল
0: তেনেহ'লে নধৰাকৈয়ে বলক ভাল পালোঁ অকণমান কাটি হওক
2: আজি গধূলি আৰু তুমি ওলাই যাব নালাগে দেই এতিয়া বাৰু মই বঢ়িয়াকৈ চাহ একাপকে বাকী আনো দেই
0: আৰু দুষ্টালি নুগৈছিল যা বাৰু মোলৈ আনি দি একাপ
1: ওহ ৰাম আকৌ
2: ভাইটি এই ভাইটি এই ৰ এতিয়া আৰু

অখিল হাজৰিকাৰ ৰচিত নাটক কলিং বেল শুনিলে। কলিং বেল বিপৰ্যস্ত পৰিয়ালত আছিল। মাক মনোৰমা বৰঠাকুৰ, জি এম মিনু, অৰুণিমা ভৰালী, নাটকৰ প্ৰযোজনা আৰু দেউতাক দুৰ্গেশ্বৰ বৰঠাকুৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো ভূপেন হাজৰিকাৰ কথা আৰু সুৰেৰে শিল্পীৰ কণ্ঠত এই গীতটি।

এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, ও মোৰ ধৰিত্ৰী আয়।

আজি নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী অনুষ্ঠানত অতিথি পাকিজা বেগম আৰু অনুপ হাজৰিকা, আঠ ধৰিব সীমান্ত বৰ্মা আৰু জিন্তিৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বৰ্মাৰ।

0: গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে, য'তে ত'তে থু খেকাৰ ফিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়। মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মৈভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিকশিত ভাৰতৰ যাত্ৰা ভাৰতীয় প্ৰতিষ্ঠান, লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্টআপৰ শক্তিৰে নিৰ্মাণ কৰা হ'ব বুলি মত প্ৰকাশ কৰিছে। স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বৰ্মাৰ জন্মবাৰ্ষিকী উপলক্ষে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। পি এম সেতু আঁচনিয়ে আজি এবছৰ সম্পূৰ্ণ কৰিছে। দুসপ্তাহতকৈ অধিক সময় যোৱা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰিব আৰু ভাৰতে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে এছিয়ান গেমছৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিকশিত ভাৰতৰ যাত্ৰা ভাৰতীয় প্ৰতিষ্ঠান, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্টআপৰ শক্তিৰে নিৰ্মাণ কৰা হ'ব বুলি প্ৰকাশ কৰে। নতুন দিল্লীত আজি ভাৰতৰ কোম্পানী সচিবসমূহৰ প্ৰতিষ্ঠান আই চি এছ আইৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শ্ৰীৰাধাকৃষ্ণনে এইদৰে কয়। তেওঁ উল্লেখ কৰে যে বিনিয়োগকাৰীসকলৰ আস্থা আৰু আত্মবিশ্বাস লাভৰ অবিহনে ৰাষ্ট্ৰৰ প্ৰগতি সম্ভৱ নহয়। ভাৰতক বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতিৰ অন্যতম বুলি উল্লেখ কৰি শ্ৰীৰাধাকৃষ্ণনে কয় যে দেশে একে সময়তে দ্ৰুত প্ৰযুক্তিগত বিকাশৰ যুগত প্ৰৱেশ কৰিছে। এখন শক্তিশালী, আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আই চি এছ আইৰ সমূহীয়া প্ৰচেষ্টাই দেশক বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিব বুলি তেওঁ আশা ব্যক্ত কৰে। স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বৰ্মাৰ জন্মবাৰ্ষিকী উপলক্ষে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ স্বতন্ত্ৰতাৰ বাবে স্বাধীনতা সংগ্ৰামীগৰাকীৰ অবিচল দায়বদ্ধতা, অদম্য সাহস আৰু দেশৰ বাহিৰত বসবাস কৰা ভাৰতীয় লোকসকলৰ মাজত বৈপ্লৱিক ৰাষ্ট্ৰীয়তাবাদৰ জন্ম দিয়া তথা এই মনোভাৱক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা পথ প্ৰদৰ্শকৰ ভূমিকা স্বাধীনতা আন্দোলনৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈ ৰ'ব। স্বাধীনতা সংগ্ৰামৰ যুঁজাৰুগৰাকীৰ জীৱন আৰু ত্যাগে দেশৰ ভৱিষ্যত প্ৰজন্মক সাহস, সমৰ্পিত মনোভাৱ আৰু নিষ্ঠাৰে দেশ সেৱা কৰিবলৈ উদ্বুদ্ধ কৰি থাকিব বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শ্যামজী কৃষ্ণ বৰ্মাই তেওঁৰ সমগ্ৰ জীৱন দেশৰ স্বাধীনতাৰ প্ৰতি উৎসৰ্গা কৰিছিল। তেওঁৰ অদম্য সাহস আৰু মাতৃভূমিৰ সন্মানক সুৰক্ষিত কৰাৰ প্ৰতি থকা সেৱাৰ মনোভাৱক দেশবাসীয়ে চিৰদিন স্মৰণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। স্বাধীনতা সংগ্ৰামী ত্যাগী তিৰুপ্পুৰ কুমাৰণৰ জন্মবাৰ্ষিকী উপলক্ষে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা কুমাৰণ নিচেই কম বয়সতে দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁৰ নায়কোচিত ভূমিকা আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিদেশী শাসনৰ বিৰুদ্ধে কুমাৰণৰ সাহসী প্ৰতিৰোধমূলক ভূমিকা আৰু মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ গভীৰ প্ৰেম দেশৰ ইতিহাসত চিৰদিনলৈ অমৰ হৈ ৰ'ব। প্ৰাণ ত্যাগ কৰা সময়তো ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ হকে প্ৰদৰ্শন কৰা নিষ্ঠা আৰু দায়বদ্ধতাই দেশৰ ভৱিষ্যত প্ৰজন্ম

মক দেশপ্ৰেম আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱাৰ মনোভাৱেৰে অনুপ্ৰাণিত কৰি থাকিব বুলি তেওঁ মত প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে শ্বহীদ সুব্ৰমণিয় শিৱাৰ জন্মবাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ প্ৰতি সুব্ৰমণিয় শিৱাই বন্দে মাতৰম ধ্বনিৰে জনোৱা আহ্বান তামিলনাডুৰ চুকে কোণে বিয়পি পৰি ৰাজ্যখনৰ জনসাধাৰণৰ মনত এই সংগ্ৰামৰ মনোভাৱ জগাই তুলিছিল। উদাত্ত ভাষণ আৰু বলিষ্ঠ লিখনিৰ জৰিয়তে এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে বিদেশী শাসনৰ বিৰুদ্ধে জনসাধাৰণক জাগ্ৰত কৰি তুলিছিল বুলিও তেওঁ মত

0: মনত এই সংগ্ৰামৰ মনোভাৱ জগাই তুলিছিল। উদাত্ত ভাষণ আৰু বলিষ্ঠ লিখনিৰ জৰিয়তে এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে বিদেশী শাসনৰ বিৰুদ্ধে জনসাধাৰণক জাগ্ৰত কৰি তুলিছিল বুলিও তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে কাৰাবন্দী অৱস্থাত থাকিও আৰু অসুস্থতাৰ মাজতো দেশৰ স্বাধীনতাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰা এইগৰাকী সংগ্ৰামীৰ জীৱন আৰু কৰ্মই দেশৰ জনসাধাৰণক চিৰদিনলৈ উদ্বুদ্ধ কৰিব। উন্নত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে দক্ষতা আৰু নিয়োগৰ যোগ্যতা পৰিৱৰ্তনৰ উদ্দেশ্যে ৰূপায়ণ কৰা পি এম সেতু আঁচনিয়ে আজি এবছৰ সম্পূৰ্ণ কৰিলে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত বিগত বৰ্ষৰ আজিৰ দিনটোত এই আঁচনিখন ৰূপায়ণ কৰা হৈছিল। এই পদক্ষেপৰ জৰিয়তে বৰ্ধিত কৰ্মশক্তিৰ প্ৰয়োজনীয়তাৰ লগতে উদ্যোগ খণ্ডৰ নেতৃত্বত পৰিচালিত শাসন ব্যৱস্থা শক্তিশালী কৰা, প্ৰশিক্ষণ আন্তঃগাঁথনি উন্নীত কৰা আৰু চাহিদা থকা পাঠ্যক্ৰমসমূহৰ প্ৰসাৰত গুৰুত্ব দিয়া হৈছে। এই আঁচনিৰ জৰিয়তে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক আধুনিক আৰু উদ্যোগৰ সৈতে জড়িত প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰি বৃত্তিমূলক প্ৰশিক্ষণৰ মান আৰু প্ৰাসংগিকতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰা এলানি প্ৰতিবেদনৰ অংশ হিচাপে আজি আমি অসমৰ গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নীতকৰণৰ বিষয়ে এখন প্ৰতিবেদন আগবঢ়াইছো। বিমানবন্দৰটোৰ উন্নীতকৰণৰ ফলত উত্তৰ পূৰ্বাঞ্চলে সম্প্ৰতি বিশ্বৰ অন্যতম দুৱাৰমুখ হিচাপে স্থান লাভ কৰিছে।
1: উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এটা আঞ্চলিক পৰিবহণ কেন্দ্ৰৰ পৰা উন্নীত হৈ সম্প্ৰতি বিশ্বৰ আগশাৰীৰ দুৱাৰমুখত পৰিণত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পূবলৈ চোৱা নীতিৰ অধীনত নকৈ কাৰ্যক্ষম হৈ উঠা, প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত দ্বিতীয়টো আগমন প্ৰস্থান পথৰ বৃহৎ সম্প্ৰসাৰণ এই উন্নীতকৰণৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। বিগত বৰ্ষৰ 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা আৰু চলিত বৰ্ষৰ 22 ফেব্ৰুৱাৰীত কাম কাজ আৰম্ভ হোৱা এই অত্যাধুনিক সুবিধাসম্পন্ন বিমানবন্দৰটোৱে ৰাজ্যখনৰ উন্নয়নক নতুন মাত্ৰা প্ৰদান কৰিলে। এই নতুন টাৰ্মিনেলটোৰ বছৰি 1,30,00,000 বিমান যাত্ৰীৰ পৰিবহণ ক্ষমতা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টাৰ্মিনেলটো উদ্বোধন কৰি এনেধৰণৰ আন্তঃগাঁথনিয়ে যুৱ সমাজৰ বাবে নতুন নতুন সুযোগৰ সৃষ্টি কৰে বুলি মত প্ৰকাশ কৰিছিল।
2: ইনফ্ৰাষ্ট্ৰাকচাৰ কে ইছ বিকাশ কা বহুত বড়া সন্দেশ ভাৰত কি বিকাশ যাত্ৰা কি পহচান বন ৰহা হে। ইছে উদ্যোগোঁ কো বঢ়াৱা মিলতা, নিৱেশকোঁ কো কানেক্টিভিটি কা ভৰোসা মিলতা, লোকাল প্ৰডাক্টছ কো দুনিয়া ভৰ মে পহঁচানে কা ৰাস্তা খুলতা হে। অৰ সবসে বড়া ভৰোসা উস যুৱা কো মিলতা হে জিছকে লিয়ে নয়ে অৱসৰ পেদা হোতে হে। অৰ ইছলিয়ে আজ হম অসম কো অসীম সম্ভাৱনাও কি ইছ উড়ান পৰ আগে বঢ়তে দেখ ৰহে।
1: দক্ষিণ পূব এছিয়াৰ মধ্যস্থলত অৱস্থিত এই বিমানবন্দৰটো বেংকক, পাৰো আৰু ছিংগাপুৰৰ লেখীয়া গুৰুত্বপূৰ্ণ লক্ষ্যস্থানসমূহলৈ যাত্ৰা কৰাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় আকাশী পথ হিচাপে বিবেচিত হৈ অসমক দেশৰ পূব অঞ্চলৰ অন্যতম প্ৰাণৱন্ত অংশলৈ ৰূপান্তৰ কৰিছে।
0: দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰিব। নাগোয়া চহৰৰ পালোমা মিজোহো ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি 2:30 বজাত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। ভাৰতে এইবাৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰুধাণ্ডাই ভাৰতৰ মহিলা দলৰ ধ্বজা বহন কৰিব। এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় বক্সিং দলটো আজি নতুন দিল্লীত উপস্থিত হয়। নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইবাৰৰ এছিয়ান গেমছৰ মহিলাৰ 75 কিলোগ্ৰাম ওজন শাখাৰ সোণৰ পদক অৰ্জন কৰা বক্সাৰ লাভলীনা বৰগোহাঁই কয় যে জন্মদিনটোতে সোণৰ পদক লাভ কৰাৰ ফলত এই সাফল্য তেওঁৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে।
3: क्योंकि हर एथलीट का सपना रहता है कि बड़े कंपटीशन में जाए, वहां गोल्ड मेडल लाए। एशियन गेम्स इतना बड़ा कंपटीशन है और ऊपर से मेरे लिए बहुत ज़्यादा स्पेशल था क्योंकि मेरा बर्थडे था, और इसीलिए भी स्पेशल है कि मेरा सेकंड एशियन गेम्स है और लास्ट टाइम मेरा सिल्वर था, तो मेरा माइंड में पूरा था कि मुझे इस बार कलर चेंज करना था, तो इस वजह से भी ये बहुत बहुत ज़्यादा स्पेशल है। मेन तो अभी ओलंपिक

0: के लिए ही हम लोगों का प्रिपरेशन है. मेरा लास्ट 2020 टोक्यो में ब्रॉन्ज मेडल के बाद 2024 में फिर मैंने मिस किया. मेरा गोल था उसको मैं पूरा नहीं कर पाया. तो इस बार पूरा कोशिश रहेगा कि मैं अपना 100% दूँ और मैं अपनी जो मेडल है उसका कलर चेंज करूँ.
1: বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ. উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিকশিত ভাৰতৰ যাত্ৰা ভাৰতীয় প্ৰতিষ্ঠান, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্টআপৰ শক্তিৰে নিৰ্মাণ কৰা হ'ব বুলি মত প্ৰকাশ কৰিছে. স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বৰ্মাৰ জন্মবাৰ্ষিকী উপলক্ষে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে. পি এম সেতু আঁচনিয়ে আজি এবছৰ সম্পূৰ্ণ কৰিলে. দুসপ্তাহতকৈ অধিক সময় যোৱা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰিব আৰু ভাৰতে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে এছিয়ান গেমছৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে. আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল. পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব. নমস্কাৰ.
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু. আগবঢ়াইছো বৃন্দগান অনুষ্ঠানটি. প্ৰথমে শুনাবলৈ লোৱা বৃন্দগানৰ কথা সূৰ্য হাজৰিকাৰ.

shock. I don't do.

0: Well, friends, the clock does take it this time. I gotta wind up here. Thank you so much for tuning in and being my company this 30 minutes. Now allow your host, Ananda Thomasin, to shine down.
1: Gonna take a sentimental journey.
2: পাছত সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা, সমদল আদি অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰচাৰৰ সামৰণি দিনটোত শাসক বিৰোধীয়ে ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা চলায়। মন্ত্ৰী পীযুষ হাজৰিকাই আজি লাহৰিঘাট বিধানসভা সমষ্টিৰ ফুৰাগাঁও মণ্ডলৰ উদ্যোগত আয়োজিত এটা নিৰ্বাচনী সমাৱেশত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে। প্ৰচাৰৰ সামৰণি দিনটোত আজি বিজেপিয়ে 2309 বুথত পদযাত্ৰা কৰাৰ লক্ষ্য লৈছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰহাত নিৰ্বাচনী পদযাত্ৰাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। বিজেপিয়ে আজি 10,000 চোতালত বৈঠক কৰি অন্তিম দিনৰ প্ৰচাৰ চলাব বুলি এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ইতিমধ্যে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লৈছে। ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাডে অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে নিৰ্বাচনত ধনৰ লেনদেন ৰোধ কৰাৰ বাবে গঠন কৰা 45 নিৰীক্ষণকাৰী দল আৰু 45 স্থায়ী নিৰীক্ষণকাৰী দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে। কাৰ্বি আংলং জিলা প্ৰশাসনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি 5 বজাৰ পৰা হাওৰাঘাট আবকাৰী সীমামূৰীয়া এলেকাত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকাসমূহত সুৰাৰ বেচা কিনা নিষিদ্ধ কৰা হৈছে। তদুপৰি ভোটগ্ৰহণ পুনৰ অনুষ্ঠিত হলে অথবা 9 অক্টোবৰত ভোটগণনাৰ সময়তো এই নিৰ্দেশ বাহাল থাকিব। সেৱা সেতু অভিযানৰ অংশ হিচাপে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ 5টা উন্নয়ন খণ্ডত বিশেষ সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি আমগুৰি উন্নয়ন খণ্ডৰ পি এম শ্ৰী আমগুৰি হালুৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ মুকলি কৰা হৈছে। শিবিৰত বিভিন্ন চৰকাৰী সেৱা, জনকল্যাণমূলক আঁচনিৰ সুবিধা, আবেদন পঞ্জীয়ন আৰু নথি পৰীক্ষণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। সেৱা সেতু অভিযানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলীয়াজান বিধানসভা সমষ্টিৰ ভাদৈ মণ্ডলত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত অঞ্চলটোৰ লোকসকল বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধৰো যোগান ধৰা হৈছে। একেদৰে ধেমাজি জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত সেৱা সেতু অভিযানৰ অধীনত অহা 6, 8 আৰু 9 অক্টোবৰত সেৱা শিবিৰ মুকলি কৰা হ'ব। এই শিবিৰসমূহ পৰিচালনাৰ বাবে খণ্ড উন্নয়ন বিষয়া, দণ্ডাধীশ আৰু নডেল বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। দক্ষিণ শালমৰাৰ মানকাছৰতো 6 আৰু 8 অক্টোবৰত সেৱা সেতু অভিযানৰ অধীনত নাগৰিক সেৱা শিবিৰ অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত হ'বলগীয়া এই শিবিৰসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তই সংবাদমেলযোগে বিতং তথ্য প্ৰকাশ কৰিছে। ওদালগুৰি জিলাতো সেৱা সেতু অভিযানৰ অংশ হিচাপে ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্ত পুলক পাটগিৰিয়ে এইদৰে কয়।
4: আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ উপৰিও তেখেতৰ যিটো নিবিড়ত 25 বছৰীয়া পাব্লিক ছাৰ্ভিচৰ যিটো তেখেতৰ জাৰ্ণি, এই গোটেইখিনি আগত ৰাখি যাতে চৰকাৰ জনতাৰ দুৱাৰত যায়, সেই থিম লৈ আমি আগবাঢ়িছোঁ। আৰু ইয়াতে আমাৰ মানে বিভিন্ন চৰকাৰী আঁচনিৰ ক্ষেত্ৰত কিছুমান মানুহে কিছুমান কথা নাজানে, কিছুমান মানুহে নাজানাৰ কাৰণে তেখেতসকলে সেই আঁচনি পোৱাৰ কাৰণে তেখেতে যোগাযোগ কৰিব পৰা নাই। সেইকাৰণে ষ্টেট গভৰ্ণমেণ্টৰ 12টা ছাৰ্ভিচ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 12টা ছাৰ্ভিচ, এই ছাৰ্ভিচকেইটাৰ ক্ষেত্ৰত আমি মানে ইয়াতে বিভিন্ন ষ্টল বনাইছোঁ আৰু সকলোকে তেখেতসকলৰ যিখিনি গ্ৰিভেন্স, সেই আবেদনখিনি আমি লোৱাৰ ব্যৱস্থা কৰিম। আৰু লগতে সেই আবেদনসমূহ লোৱাৰ পাছত যদি সেই আবেদন সঠিক থাকে তাক কাৰ্যকৰী কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ম।
3: দৰং জিলাৰ দলগাঁওস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। এই উপলক্ষে আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ শিলবৰীৰ মুখ্য প্ৰৱেশদ্বাৰত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাক্তন বনকৰ্মী ভৱেন বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰা এই কাৰ্যসূচীত ভালেসংখ্যক বনকৰ্মী, প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটক উপস্থিত থাকে।

0: দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰিব। নাগোয়া চহৰৰ পালোমা মিজুহো ষ্টেডিয়ামত সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰু ধান্দাই ভাৰতৰ মহিলা দলৰ ধবজা বহন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো আধুনিক গীত। আজিৰ আধুনিক গীতৰ শিল্পী মুকুল তালুকদাৰ। এয়া শিল্পীৰ কণ্ঠত প্ৰথমটি আধুনিক গীত।

0: ये है विविध भारती।
1: उजाले उनकी यादों की।

এয়া আকাশবাণী তেজপুৰ। আজি ৰবিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰ আব্দৰ, আহিন মাহৰ 16 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 4 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ লগতে নিউজ অন এয়াৰ এপৰ মাধ্যমেৰে। আমাৰ আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত আছে নয়ন দুইমাৰী, প্ৰচাৰণৰ সহযোগী প্ৰাঞ্জল শইকীয়াৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখৰ পৰা মই নৱকৃষ্ণ গোস্বামীয়ে আপোনালোকক আজিৰ অধিৱেশনলৈ স্বাগতম জনাইছোঁ।

স্বামী বিবেকানন্দই কৈছিল, অসংযত মনে আমাক সদায় অধঃপতনৰ ফালে ঠেলি নিয়ে, কিন্তু সংযত আৰু সুৰক্ষিত মনে আমাক ৰক্ষা কৰে তথা মুক্তি দিয়ে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ আগবঢ়াব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান অৰ্ধ আকাশ। অৰ্ধ আকাশ অনুষ্ঠানৰ মোৰ কথা শিতানত আজি শুনক তেজপুৰ হজাৰাপাৰ নিবাসী অনিমা গোস্বামীৰ কণ্ঠৰেদি কবিতা।

0: মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ শিৰোনাম বিকৃত মানসিকতা। শিক্ষিতৰ হাৰ বাঢ়িছে, জ্ঞানৰ বিকাশ ঘটা নাই। এয়া আমি আধুনিক যুগৰ মানৱৰ জীৱনশৈলী। নহ'লেনো আজিৰ দিনত আত্মহননৰ সংখ্যা বাঢ়েনে? কোনে বুজাব কাক? কোনোবাই পিতৃক, কোনোবাই মাতৃক, কোনোবাই আৰু নিজ পত্নীক, সন্তানক নৃশংস হত্যাকাৰী হৈ সাহসেৰে ধৰা দিছে নিজকে এজন দুৰ্ধৰ্ষ হত্যাকাৰী বুলি। চিহ, কি লাজৰ কথা! আমাৰ সভ্যতা, আমাৰ সংস্কৃতি একাংশ নৰপিশাচে ধূলিচ্ছাত কৰিছে। নৰজীৱন আৰু পাবনে এনেকৈ নিজকে নিঃশেষ কৰি? জীৱনটোৰ অৰ্থ নাইকিয়া কৰিছে কিয়? জীৱনটোক ভাল ধৰণে উপভোগ কৰি জীয়াই থাকক, আনকো জীয়াই থাকিব দিয়ক। নমস্কাৰ।
1: অৰ্ধকাশ অনুষ্ঠানত এতিয়া শুনক বৃহত্তৰ চতিয়া নাৰী মঞ্চই পৰিৱেশন কৰা দিহানাম।

নমস্কাৰ, মই অনিমা গোস্বামী, দক্ষিণ হজৰাপাৰৰ তেজপুৰ নিবাসী।

ৰুক্মীৰে বোলে বাণী শুনিও ৰুক্মিণী, নবৰিবা শিশু পালক স্বামী বুলি, এৰাম নামাতিবা কৃষ্ণক স্বামী বুলি।

এ রজাৰ নন্দিনী মূৰ আছে অধিকাৰ, সেয়েহে নকৰা দাদা অন্যায় অবিচাৰ।

শ্ৰোতা ইমানপুৰে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অনিমা গোস্বামীৰ কণ্ঠৰ এটি স্বৰচিত কবিতা পাঠ আৰু বৃহত্তৰ চতিয়া নাৰী মঞ্চৰ জুৰি ভূঞা আৰু সংগীতবৃন্দই পৰিৱেশন কৰা দিহানাম শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া সন্ধিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।

শ্ৰোতা ইমান পৰে ৰাজশ্ৰী বৰুৱাৰ কণ্ঠৰ ভজন দুটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক চমুকৈ আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ বিষয়সমূহে। কিছু সময়ৰ পিছতে শুনিবলৈ পাব গীতালী। সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45 আকাশবাণী গুৱাহাটীৰ পৰা, 7:00 হিন্দীত, 7:05 ইংৰাজীত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা একাধিক্ৰমে শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব উমলাঘৰ। 7:50 আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। 8:00 মুখ্য বাতৰি কেইটিমান আকাশবাণী গুৱাহাটীৰ পৰা আগবঢ়োৱা হ'ব। 8:02 শুনিবলৈ পাব অসমীয়া আধুনিক গীত। 8:30 প্ৰণৱ লহকৰৰ কণ্ঠৰ লোকগীত শ্ৰোতাসকলে শুনিবলৈ পাব। 8:45 সমাচাৰ চেণ্টাৰ আৰু 9:00 News@9 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত হ'ব। গজল শুনিবলৈ পাব 9:15।

আৰু নিশা 9:30 পৰা আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীত কেইটিমান। শ্ৰোতা ইমান পৰে অনুষ্ঠান পৰিস্থিতি চমুকৈ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ গীতালী। আজি শুনক অসমীয়া বোলছবিৰ গীত কেইটিমান। পুনতে শুনক দূৰণিৰ ৰং, বোলছবিখনৰ আৰতী মুখাৰ্জীৰ কণ্ঠৰ এই গীতটি।

0: শুনক শুনক শুনক রাইজ সকল, KYC আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেসপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBI কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: এইবাৰ শুনক দূৰণিৰ ৰংবুল ছবিখনৰ এই পুলক বেনাৰ্জীৰ কণ্ঠৰ এই গীতটি।

0: কম সময়তে বেশি লাভ মাত্র এটা ক্লিকত। বঢ়িয়া
1: পছিলে
2: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: এইবাৰ শুনক বংশধৰ বোলছবিখনৰ দিলীপ চৌধুৰী আৰু ৰবি সিংহৰ কণ্ঠৰ এই গীতটি।

0: কিউআর কোড স্ক্যান কৰক, 5000 টকা ক্যাশব্যাক পাওক। বাহ, আৰু কি লাগে?
1: পছিলে
2: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
3: আৰবিআইয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: শ্ৰোতাই গীতালি শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক বংশধৰ বোলছবিখনৰ অজিত সিংহৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা ইমানপুৰে গীতালি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি, ৰাজ্যিক মন্ত্ৰীসভাত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত বিহাৰৰ এজন যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ আৰু দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি। নমস্কাৰ, বাতৰিৰ সৈতে মই ডলি দেৱী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি আজি অন্তিম দিনা প্ৰচাৰ অভিযান চলায়। মন্ত্ৰী পীযুষ হাজৰিকাই আজি লাহৰিঘাট বিধানসভা সমষ্টিৰ ভুৰাগাঁও মণ্ডলৰ উদ্যোগত আয়োজিত এখন নিৰ্বাচনী সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে। সামৰণিৰ দিনটোত আজি বিজেপিয়ে 2309 বুথত পদযাত্ৰা কৰাৰ লক্ষ্য লয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰহাত নিৰ্বাচনী পদযাত্ৰাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী

বামুণী বৰাৰ সমৰ্থনত লাহৰীঘাটত প্ৰচাৰ অভিযান চলায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণকাৰী বিষয়াৰ দলসমূহ কাইলৈ নগাঁও আৰু মৰিগাঁও চহৰৰ পৰা নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব। ভোটগ্ৰহণৰ বাবে 11,535 গৰাকী বিষয়া কৰ্মচাৰী আৰু 2,307 জন নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। লোকসভা সমষ্টিটোৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ 2,307টা কেন্দ্ৰত অনুষ্ঠিত হ'ব। প্ৰশাসনে ইয়াৰ 624টা কেন্দ্ৰ ভিন ভিন দৃষ্টিকোণৰ পৰা স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে। এই স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰহিলৈ 54জন মাইক্ৰ অবজাৰভাৰে কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণ

0: নিষেধাজ্ঞা জাৰি কৰে। এই অনুসৰি যিকোনো ৰাজনৈতিক সভা সমিতি, সমদল, সমাৱেশ, প্ৰচাৰ কাৰ্য আদি নিষিদ্ধ ঘোষণা কৰা হৈছে। ৰাজনৈতিক উদ্দেশ্যৰে 5 জনতকৈ অধিক লোকৰ সমাগমত বাধা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ 8টা বিধানসভা সমষ্টিৰ 19,02,009 ভোটদাতা আছে। ইয়াৰে 9,58,595 পুৰুষ, 9,43,384 মহিলা আৰু 50 তৃতীয় লিংগৰ ভোটদাতা। কাৰ্বি আংলং জিলা প্ৰশাসনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি 5 বজাৰ পৰা হাওৰাঘাট আবকাৰী সীমামূৰীয়া এলেকাত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত কাৰ্বি আংলং আৰু নগাঁও জিলা সীমান্তৱৰ্তী এলেকাসমূহত সুৰাৰ বেচা কিনা নিষিদ্ধ কৰা হৈছে। তাৰোপৰি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হলে অথবা 9 অক্টোবৰত ভোটগণনাৰ সময়তো এই নিৰ্দেশ বাহাল থাকিব। ৰাজ্যিক মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয় যে পূৰ্বে লোকনিৰ্মাণ বিভাগত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভৱন বিভাগক পৃথক কৰি ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ কাম চোৱা চিতাৰ বাবে অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে। জলজীৱন মিছনৰ আঁচনিসমূহৰ ৰূপায়ণৰ বাবে মন্ত্ৰীসভাই আজি BTC, কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সৈতে বুজাবুজি চুক্তিৰ 3খন খচৰা প্ৰস্তুত কৰে। ৰাজ্যিক মন্ত্ৰীসভাই মধুপুৰ সত্ৰলৈ মাহিলী 1,00,000 টকাকৈ প্ৰদান আৰু আছাম ৰেজিমেণ্টৰ আন্তঃগাঁথনিৰ বাবে 10 কোটি টকা প্ৰদানত অনুমোদন জনায়। তদুপৰি মন্ত্ৰীসভাৰ বৈঠকত আজি পুৰণি বাহন ক্ৰয় বিক্ৰয়ত অনুমোদন জনোৱা হয়। এই অনুসৰি 3 বছৰ পুৰণি বাহনত গ্ৰীণ চেজ দিব লাগিব। ইয়াৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক আৰু CNG বাহনত গ্ৰীণ চেজ দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ পৰিৱেশ পৰ্যটনৰ অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ পবিতৰা অভয়াৰণ্য চলিত মাহৰ 13 তাৰিখে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। এটা খৰ্গযুক্ত গড়ৰ আটাইতকৈ বেছি ঘন বসতিপূৰ্ণ অভয়াৰণ্যখন 100তকৈ অধিক এটা খৰ্গযুক্ত গড়, প্ৰায় 1,500 বনৰীয়া মহ আৰু বহুতো পৰিভ্ৰমী চৰাইৰ অভিকেন্দ্ৰ। উল্লেখযোগ্য যে বিগত বৰ্ষত অভয়াৰণ্যখনত 35,265 পৰ্যটকৰ আগমন ঘটিছিল। ইয়াৰে 676 বিদেশী পৰ্যটক আছিল। বিগত বৰ্ষত অভয়াৰণ্যখনে 81,58,250 ৰাজহ সংগ্ৰহ কৰে। অভয়াৰণ্য কৰ্তৃপক্ষই এইবাৰ অধিক পৰ্যটকৰ আগমনৰ আশা প্ৰকাশ কৰিছে। দৰং জিলাৰ দলগাঁওস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। এই উপলক্ষে আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ শিলবৰীৰ মুখ্য প্ৰৱেশদ্বাৰত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাক্তন বনকৰ্মী ভৱেন বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰা এই কাৰ্যসূচীত ভালেসংখ্যক বনকৰ্মী, প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটক উপস্থিত থাকে। উদ্যান কৰ্তৃপক্ষই মঙলবাৰৰ বাদে সপ্তাহৰ আনকেইটা দিনত পুৱা 7 বজাৰ পৰা 12 বজালৈ আৰু বিয়লি 1 বজাৰ পৰা 3 বজালৈ জীপ ছাফাৰী মুকলি থাকিব বুলি জনাইছে। তদুপৰি পুৱা 6 বজাৰ পৰা 8 বজালৈ পৰ্যটকসকলে হাতী ছাফাৰী কৰিব পাৰিব। উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
1: দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বৰপেটা জিলাৰ 9টা শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনৰ 2,195টা অংগনবাড়ী কেন্দ্ৰত আজি অংগন মিলন সেৱা অনুষ্ঠিত হয়। শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃসকলৰ পুষ্টি, স্বাস্থ্য, যতন আৰু সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি তথা তেওঁলোকক উৎসাহ যোগোৱাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে জিলা 2,145 অংগনবাড়ী কৰ্মী আৰু 1,979 সহায়িকাক 1,000 টকাৰ চেক আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত বৰপেটা জিলা আয়ুক্ত, বিধায়ক, পঞ্চায়তৰ সভাপতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰী, মানকাছৰ আৰু দক্ষিণ শালমাৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ 549টা অংগনবাড়ী কেন্দ্ৰত অংগন মিলন সেৱা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে পুষ্টিকৰ খাদ্য প্ৰদৰ্শন, ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। ইপিনে নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি আয়োজন কৰা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। শ্ৰী সোণোৱালে কয় যে শিশুৰ সুস্বাস্থ্য, মাতৃৰ পুষ্টি আৰু শিশুৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাটো সকলোৰে সামূহিক দায়িত্ব। অংগনবাড়ী কেন্দ্ৰসমূহে এই ক্ষেত্ৰত পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰি তেওঁ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিষ্ঠা আৰু সেৱাৰ মনোভাৱৰ শলাগ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অংগনবাড়ী কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। শ্ৰী সোণোৱালে সুস্বাস্থ্যৰ গুৰুত্বত আলোকপাত কৰি এই ক্ষেত্ৰত পোষণ মাহৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰিছে।

0: আমাৰ স্বাস্থ্যটো শক্তিশালী হবই লাগিব আৰু শক্তিশালী স্বাস্থ্যৰ মাজতে এটা শক্তিশালী মনোবল থাকিব। আজি শক্তিশালী ওপৰত গড় দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ৰাষ্ট্ৰীয় পোষণ সপ্তাহ নৱম্বৰৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে সকলো দিয়াৰ বাবে আমাৰ অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী, ANM সকলোকে লগত লৈ প্ৰতিটো পৰিয়ালক আৰু প্ৰতিটো পৰিয়ালৰ ভৱিষ্যত বংশধৰ হিচাপে উঠি অহা প্ৰজন্ম, সেইবাবেই গৰ্ভত থকা অৱস্থাৰ পৰাই মাতৃ আৰু শিশু দুয়োটাৰে স্বাস্থ্য যাতে যত্ন লোৱা হয় আৰু সেই সময় প্ৰায় যাতে পুষ্টিকৰ খাদ্য লাভ কৰিবলৈ পাৰে আৰু পুষ্টিকৰ খাদ্যৰ যোগেদি শৰীৰৰ প্ৰতিটো ইন্দ্ৰিয়, চকু, নাক, কাণ, তাৰ চৰ্মৰ পৰা আৰম্ভ কৰি ভিতৰৰ পাকস্থলী সকলো ইন্দ্ৰিয় যাতে সুস্থ সবল হৈ থাকে তাৰ বাবে এনেধৰণৰ বিজ্ঞানসন্মতভাৱে পদক্ষেপ লোৱা হৈছে।
1: উল্লেখযোগ্য যে তিনিটা পৰ্যায়ত অনুষ্ঠিত অংগন মিলন সেৱা কাৰ্যসূচীৰ অধীনত শিশুক পুষ্টিকৰ আহাৰ পৰিৱেশন, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি তথা শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত কামৰূপ মহানগৰ, নলবাৰী, দৰং, গোৱালপাৰা, তামোলপুৰ আৰু হোজাইত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। অহা 11 অক্টোবৰত তৃতীয় পৰ্যায় অনুষ্ঠিত হ'ব। অসম আৰক্ষীৰ গতিশীলতা আৰু আইন শৃংখলা ৰক্ষাৰ ক্ষমতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখাক আজি 50খন নতুন মটৰচাইকেল প্ৰদান কৰা হয়। লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই মটৰচাইকেলসমূহ প্ৰদান কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু গুৱাহাটী আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত অনুষ্ঠানত উপস্থিত থাকে। এই নতুন পদক্ষেপে জনসাধাৰণৰ বাবে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অসম আৰক্ষীক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰ আয়োজন কৰা হৈছে। দৰং জিলাৰ চিপাচাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত চিপাচাৰ উন্নয়ন খণ্ডৰ তৃতীয়টো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত 8টা বিভাগৰ বিশেষজ্ঞ চিকিৎসকে শিবিৰত চিকিৎসা সেৱা আগবঢ়ায়। তদুপৰি স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি আৰু স্বাস্থ্য সজাগতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বৰচলাৰ বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত সেৱা সেতু শিবিৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰায় 24খন জনকল্যাণমূলক আঁচনিৰ সেৱা আগবঢ়োৱা হয়। শিবিৰত বৰচলাৰ বিধায়ক ঋতুবৰণ শৰ্মা উপস্থিত থাকে। যোৰহাট জিলা প্ৰশাসন, টিয়ক জিলা প্ৰশাসন আৰু টিয়ক উন্নয়ন খণ্ডৰ যৌথ উদ্যোগত কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সেৱা সেতু অভিযানৰ বিশেষ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত সেৱা সেতু পৰ্টেলৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকলক চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধা প্ৰদান, আবেদন গ্ৰহণ আৰু প্ৰশাসনিক সমস্যাসমূহৰ তাৎক্ষণিক সমাধানৰ ব্যৱস্থা কৰা হয়। কাৰ্যসূচীত টিয়কৰ বিধায়ক বিকাশ শইকীয়া, যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী আৰু টিয়ক সমজিলা আয়ুক্ত মগেন নৰহ উপস্থিত থাকে। সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰেক্ষাগৃহত আজি ঋণমেলা অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ বিদেশীৰ মুৰব্বী হাগ্ৰাম মহিলাৰীয়ে কয় যে এই ঋণমেলাই কোকৰাঝাৰবাসীক উপকৃত কৰিব।
2: কোকৰাঝাৰ জিলাৰ তুলন মেলা আমাৰ ডেপুটি কমিশনাৰ চক্ৰৱৰ্তী ডাঙৰীয়াৰ ইনিচিয়েটিভত যিটো বিভিন্ন বেংকৰ লগত টাই আপ কৰি পেলাই যিটো লোন মেলা কৰিছে, এইটো খুব ডাঙৰ এচিভমেণ্ট কোকৰাঝাৰ বাকী ৰাইজৰ কাৰণে। ইয়াত মানে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, যিকোনো ছাইডৰ ছেল্ফ হেল্প গ্ৰুপ, মুঠতে প্ৰত্যেকটা ডিপাৰ্টমেণ্টে ইয়াত ইনভল্ভ আছে। যিসকল বেনিফিচাৰে নিশ্চয় ভাল এটা লাভালাভ হ'ব মই কামনা কৰিছোঁ। আৰু এনেকুৱা লোন মেলাটো আৰু চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰিতো আমি কৰিব লাগিব। মুঠতে ৰাইজৰ যিটো বেংকৰ যিটো লেনদেন, সেইটো খুব ৰাস্তাটো কেনেকৈ আমি লোন লৈ পেলাই কাম কৰিব লাগে, এইবিলাক গোটেই লিংকটো ৰাইজৰ লগত যিটো থাকিব লাগে, সেইটো এই মেলা যোগেদি নিশ্চয় আমি ছাকচেছফুল হ'ব বুলি মই কামনা কৰোঁ।
1: এতিয়া পৰৱৰ্তী বাতৰিখনক ডলি দেৱীৰ পৰা।
3: পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীৰ এটা দলে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পম খেদি বিশেষ কাৰ্যবাহিনীয়ে দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ পূব চম্পাৰণৰ অভিষেক কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। সেনাবাহিনীৰ তেজপুৰস্থিত গজৰাজ কৰ্পছৰ চোৰাংচোৱাৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সহযোগত বিশেষ কাৰ্যবাহিনীয়ে চলোৱা অনুসন্ধানত অভিযুক্ত লোকজন দেশবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ তথ্য পোহৰলৈ আহে। এই তথ্যৰ আধাৰত কালি নিশা গুৱাহাটী মহানগৰৰ সাতগাঁও থানাৰ অন্তৰ্গত গান্ধীনগৰত অভিযান চলাই অভিযুক্ত সিঙক এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ সময়ত অভিযুক্ত লোকজনৰ পৰা আৰক্ষীয়ে মোবাইল, চিম কাৰ্ডসহ বহুতো আপত্তিজনক নথি

ছাত্ৰ জব্দ কৰিছে। বিশেষ কাৰ্যবাহিনীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি অভিযুক্ত সিঙে সুৰক্ষা বাহিনী সম্পৰ্কীয় গোপন তথ্য পাকিস্তানৰ চোৰাংচোৱাক যোগান ধৰি আহিছে। ঘটনা সন্দৰ্ভত বিশেষ কাৰ্যবাহিনীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰীৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কথকতা শীৰ্ষক গ্ৰন্থখন আজি কাৰ্বি আংলঙৰ ডিফুৰ ৰাংচিনা ভৱনত উন্মোচন কৰা হয়। লেখক সাংবাদিক সঞ্জু বৰাই আধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডঃ ভূপেন হাজৰিকাৰ জীৱন আৰু গীতৰ বিশ্লেষণাত্মক প্ৰবন্ধ সংকলনখন বিশিষ্ট লোকশিল্পী তথা প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত তেৰাঙে উন্মোচন কৰে। অনুষ্ঠানত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা গীতা হানচেপিয়ে নিৰ্দিষ্ট বক্তা হিচাপে অসমীয়া জনজীৱনলৈ ডঃ হাজৰিকাৰ সীমাহীন অৱদান সন্দৰ্ভত সাৰুৱা ভাষণ দিয়ে। অসম সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বাৰিম ইংটি, কাৰ্বি সাহিত্য সভাৰ উপসভাপতি খগেন ইংটি, ডিমাচা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নজেন্দ্ৰ নুনিচা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰে। নাগোয়া চহৰৰ পালোমা মিজুহু ষ্টেডিয়ামত অনুষ্ঠিত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰু ধাণ্ডাই ভাৰতীয় দলৰ ধ্বজা বহন কৰে। 2030 চনত হ'বলগীয়া দোহা এছিয়ান গেমছৰ আয়োজক সমিতিক শিখা আৰু পতাকা হস্তান্তৰ কৰি পৰম্পৰাগত প্ৰক্ৰিয়াৰে সামৰণি আনুষ্ঠানিকতা সম্পন্ন হয়। বজালী জিলাৰ নিতানন্দ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত উপেন্দ্ৰনাথ দত্ত আৰু পদ্মৰাম দাস সোঁৱৰণী আমন্ত্ৰিত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। বামুণতাৰী আজাদ ক্লাব আৰু হাউলীৰ হোলী ছেভেন ষ্টাৰ ক্লাবৰ মাজত অনুষ্ঠিত খেলখনত বামুণতাৰী আজাদ ক্লাবে হোলী ছেভেন ষ্টাৰ ক্লাবক 2-0 গ'লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি, ৰাজ্যিক মন্ত্ৰীসভাত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত বিহাৰৰ এজন যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ আৰু দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি। 7:10 বাতৰিত।

0: গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কৰ্পৰেট প্ৰশাসন ব্যৱস্থা আধুনিক অৰ্থনীতিৰ অদৃশ্য আন্তঃগাঁথনি বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ 5খন বিধানসভা আসনত হ'বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত 62 সংখ্যক মিউনিক নিৰাপত্তা সন্মিলনত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত সপ্তদশ পেঞ্চন আদালতত অধ্যক্ষতা কৰিব আৰু দুসপ্তাহতকৈও অধিক সময় যোৱা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি কৰিছে। এতিয়া শুনক বিতং বাতৰি। কৰ্পৰেট প্ৰশাসন ব্যৱস্থা আধুনিক অৰ্থনীতিৰ অদৃশ্য আন্তঃগাঁথনি বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰতৰ কোম্পানী সচিবসকলৰ প্ৰতিষ্ঠান আই চি এছ আইৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শ্ৰীৰাধাকৃষ্ণনে এইদৰে কয়। তেওঁ কয় যে বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত শক্তিশালী প্ৰতিষ্ঠান আৰু আন উন্নত প্ৰশাসন ব্যৱস্থাই বাস্তৱসন্মত আৰু ডিজিটেল আন্তঃগাঁথনিৰ সমানেই গুৰুত্ব বহন কৰে। দীৰ্ঘস্থায়ী অৰ্থনৈতিক বিকাশৰ বাবে বিনিয়োগকাৰীৰ আস্থা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি শ্ৰীৰাধাকৃষ্ণনে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰাৰ সমান্তৰালকৈ বিশ্ব দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে।
2: So the significance of this great journey becomes even more apparent when we look at India of today. Our country stands as one of the fastest growing economies of the world while simultaneously entering an era of rapid technological advancement. From fragile five economy, we become the fourth largest economy and I am sure soon we are going to be the third largest economy of the world.
1: আই চি এছ আইৰ বিষয়ে উল্লেখ কৰি শ্ৰীৰাধাকৃষ্ণনে উন্নত কৰ্পৰেট প্ৰশাসন ব্যৱস্থাৰ প্ৰসাৰৰ ক্ষেত্ৰত যোগোৱা অৰিহণাৰ বাবে প্ৰতিষ্ঠানটোক

0: প্ৰশংসা কৰে আৰু ইয়াক বহনক্ষম উন্নয়নৰ গোলকীয় মান বুলি অভিহিত কৰে। এখন শক্তিশালী আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আই চি এছ আইৰ সমূহীয়া প্ৰচেষ্টাই দেশক বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিব বুলি তেওঁ আশা ব্যক্ত কৰে। তেওঁ কয় যে কোনো শক্তিয়ে যাতে ভাৰতৰ বাবে চৰ্ত নিৰ্ধাৰণ কৰিব নোৱাৰে তাৰ বাবে দেশখনে বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ আশংকা সজীৱ কৰি ৰখা হৈছে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ 5খন বিধানসভা আসনত হ'বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। এই আসনসমূহৰ বাবে পৰহিলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই আসনসমূহৰ বাবে শুকুৰবাৰে ভোটগণনা কৰা হ'ব। তামিলনাডুৰ মাদুৰন্তকম আৰু ধাৰামপুৰ, পুডুচেৰীৰ থাট্টানচাৱাদি, পশ্চিমবংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমৰ নগাঁও লোকসভা আসনখনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব। সমষ্টিটোৰ পূৰ্বৰ সাংসদ কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰাৰ ফলত আসনখন খালী হৈ আছিল। নগাঁৱত আজি প্ৰচাৰ অভিযানৰ অন্তিম দিনা শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল কৰি প্ৰচাৰ অভিযান চলায়। সমষ্টিটোৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ইতিমধ্যে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লৈছে। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাডে অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে নিৰ্বাচনত ধনৰ লেনদেন ৰোধ কৰাৰ বাবে গঠন কৰা 45টা নিৰীক্ষণকাৰী দল আৰু 45টা স্থায়ী নিৰীক্ষণকাৰী দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে। সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা, যোগান শৃংখলাৰ স্থিতিস্থাপকতা আৰু সংযোগ অতি গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমণিকা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আজি নতুন দিল্লীত 65সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিশ্বৰ গ্লোবেল ছাউথ আৰু নৰ্থৰ সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ দেশসমূহে বিশ্বৰ আগশাৰীৰ দেশত পৰিণত হোৱাৰ উমৈহতীয়া লক্ষ্যৰ জৰিয়তে একত্ৰিত হৈছে। বৰ্তমান বিশ্ব সলনি হোৱাৰ লগে লগে ইয়াৰ কাৰ্যক্ৰমণিকা আৰু পৰিৱেশ সলনি হৈছে। গতিকে সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ দেশসমূহে সহযোগিতা কৰাৰ বাবে বহু কাৰ্যক্ৰমণিকা আছে বুলিও তেওঁ উল্লেখ কৰে। ডঃ জয়শংকৰে কয় যে বৈচিত্ৰ্যপূৰ্ণ আৰু সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ পদ্ধতিসমূহ হৈছে বিপদমুক্ত আৰু বৈচিত্ৰ্যপূৰ্ণ। লগতে এই পদ্ধতিসমূহে কাৰ্যক্ৰমণিকা ভিত্তিক সহযোগিতা অনুসৰণ কৰে। এই দেশসমূহৰ আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিও আগ্ৰহ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চৰকাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত সপ্তদশ পেঞ্চন আদালতত অধ্যক্ষতা কৰিব। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে জ্যেষ্ঠ পেঞ্চনাৰ আৰু পেঞ্চনভোগী পৰিয়ালসমূহৰ 897টা দীৰ্ঘদিনীয়া ওজৰ আপত্তিৰ গোচৰ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ডাঃ সিঙে চলিত বছৰৰ 13 মে'ত অনুষ্ঠিত 16 পেঞ্চন আদালতৰ সফলতাৰ বিষয়ে বৰ্ণিত প্ৰচাৰ পত্ৰিকাও মুকলি কৰিব। এই অনুষ্ঠানতে পেঞ্চনভোগী পৰিয়ালসমূহে সন্মুখীন হোৱা বিভিন্ন বিষয় সাঙুৰি এখন পুস্তিকাও মুকলি কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পেঞ্চন আদালতত 28,797টা ওজৰ আপত্তিৰ গোচৰৰ ভিতৰত 20,676টা থিতাতে নিষ্পত্তি কৰা হৈছে। 2017 চনত এই আদালত আৰম্ভ হোৱাৰ পৰা 16টা সংস্কৰণত লাভ কৰা সফলতাৰ হাৰ 71.79% বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰি অহা আমাৰ প্ৰতিবেদনত আজি 3খন নতুন ফৌজদাৰী আইনৰ জৰিয়তে কিদৰে ন্যায় ব্যৱস্থাৰ সুবিধা লাভ কৰাটো সহজ সাধ্য হৈ পৰিছে সেই বিষয়ে প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। 2024 চনৰ 1 জুলাইত কাৰ্যকৰী হোৱা 3খন নতুন ফৌজদাৰী আইনে নাগৰিকৰ সবলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই আইন 3খনে জনসাধাৰণৰ বাবে সহজলভ্য, দক্ষ আৰু সহযোগিতামূলক ন্যায় ব্যৱস্থা গঢ়ি তুলিছে। ইয়াৰ অধীনত শূন্য এজাহাৰ, ফাষ্ট ট্ৰেক তদন্ত প্ৰক্ৰিয়া, ফৰেনচিক তথ্য প্ৰমাণ সংগ্ৰহকে ধৰি বিভিন্ন নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। নতুন আইন 3খন প্ৰৱৰ্তনৰ পাছত এখন জনসভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ন্যায় সংহিতাৰ মূল মন্ত্ৰ নাগৰিক কেন্দ্ৰিক বুলি অভিহিত কৰে। এই আইনে নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে ন্যায় প্ৰদানৰ সুচলতাৰ ভেটি স্থাপন কৰিলে বুলি তেওঁ মন্তব্য কৰে।
1: সাথীয়, ভাৰতীয় ন্যায় সংহিতা কা মূল মন্ত্ৰ হে চিটিজেন ফাৰ্ষ্ট,

0: कानून नागरिक अधिकारों के प्रोटेक्टर बन रहे हैं, ईज ऑफ जस्टिस का आधार बन रहे हैं। पहले एफआईआर करवाना भी कितना मुश्किल होता था, लेकिन अब जीरो एफआईआर को भी कानूनी रूप दे दिया गया है। अब उसे कहीं से भी केस दर्ज कराने की सहूलियत मिली है। एफआईआर की कॉपी पीड़ित को दी जाए, उसे ये अधिकार दिया गया है।
1: বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে দিল্লীত পথৰ ধূলি আৰু পথ পৰিষ্কাৰ অভিযানৰ প্ৰভাৱৰ মূল্যায়ন কৰাৰ উদ্দেশ্যে এন চি আৰ আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত কালি বিশেষ নিৰীক্ষণ অভিযান চলায়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কৈছে যে এই অভিযানৰ বাবে নিয়োগ কৰা চাৰিটা ফ্লয়িং স্কোৱাডে দিল্লীৰ গড়কাপ্তানী বিভাগৰ অধীনৰ 35 কিলোমিটাৰ অঞ্চলৰ 25টা পথত নিৰীক্ষণ অভিযান চলায়। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পথ পৰিষ্কাৰৰ ব্যৱস্থাসমূহ কঠোৰভাৱে পালন কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই অভিযান ৰূপায়ণ কৰা হৈছে। নিৰীক্ষণৰ সময়ত নিয়ম ভংগ কৰা 17টা গোচৰ ৰুজু কৰা হৈছে। বায়ু গুণাগুণ ব্যৱস্থাপনা আয়োগৰ বাবে দিল্লীৰ গড়কাপ্তানী বিভাগৰ লগতে সংশ্লিষ্ট সংস্থাসমূহক পথৰ ধূলি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছে। দুসপ্তাহতকৈও অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰিছে। এছিয়া অলিম্পিক পৰিষদৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে এই ক্ৰীড়াৰ সামৰণি ঘোষণা কৰে। খেলুৱৈসকলৰ কুচকাৱাজ আৰু 2030 চনত কাটাৰৰ দোহাত হ'বলগীয়া এছিয়ান গেমছৰ আয়োজক সমিতিৰ প্ৰতিনিধিক শিখা হস্তান্তৰেৰে লগতে পৰম্পৰাগত প্ৰক্ৰিয়াৰে সামৰণিৰ আনুষ্ঠানিকতা সম্পন্ন হয়। ভাৰতে এইবাৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জৰ পদকসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কৰ্পৰেট প্ৰশাসন ব্যৱস্থা আধুনিক অৰ্থনীতিৰ অদৃশ্য আন্তঃগাঁথনি বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ 5খন বিধানসভা আসনত হ'বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত 62 সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলনত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত 17 পেঞ্চন আদালতত অধ্যক্ষতা কৰিব। আৰু দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠানৰ বিষয়ে এতিয়াই শুনিবলৈ পাব।
3: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। নমস্কাৰ মৰমৰ অকনিহঁত, মৰম ল'বা, আজি তোমালোকৰ উমলা ঘৰ অনুষ্ঠানটিত দুৰ্গা পূজা উপলক্ষে লৈ আহিছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে তেজপুৰৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীসকলে। আহাচোন আজিৰ অনুষ্ঠানটি শুনো।

0: সুন্দৰ হৈছে। এতিয়া কোৱাচোন তোমালোকৰ নামবোৰ।
1: মোৰ নাম তোষিনী ৰায়।
2: মোৰ নাম মেঘালী ৰায়।
3: মাই নেম ইজ দিয়া পাল।
4: মোৰ নাম হৰ্ষিনী পাল।
5: মোৰ নাম অদ্ৰিজা সেন।
6: মোৰ নাম দেৱাংশী হালদাৰ।
7: মোৰ নাম দৰ্শিতা নন্দিনী বড়ো।
8: মোৰ নাম ঋতিকা আচাৰ্যী।
9: মোৰ নাম ঈশানী আচাৰ্যী।
10: মোৰ নাম বেদাংশী পাল।
11: মোৰ নাম দ্বিজেন্দ্ৰ দাস।
12: মোৰ নাম ঈশানী আচাৰ্যী।
13: মোৰ নাম ঋতিকা আচাৰ্য।

0: মৰমৰ অকনিহঁত, আজিলৈ উমলা ঘৰ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। তোমালোকলৈ বহুত বহুত মৰম আৰু পূজাৰ ওলগ জনালোঁ। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা দেই, ডাঙৰক সেৱা কৰিবা, সৰুক মৰম কৰিবা আৰু সদায় সঁচা কথা ক'বা। মা দুৰ্গাই তেতিয়াহে বেছি ভাল পাব। তোমালোক সকলো ভালে থাকা, সুখত থাকা, এই কামনাৰে আন এটি অমলা ঘৰৰ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে আজিৰ অমলা ঘৰ অনুষ্ঠানটিত তেজপুৰৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীসকলে দুৰ্গা পূজা উপলক্ষে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। পৰিচালনা আছিল সংগীতা ঘোষ দস্তিদাৰৰ। বাদ্যযন্ত্ৰীৰ শিল্পীসকল হ'ল তবলা হিৰণ্য শইকীয়া, হাৰমনিয়াম সংগীতা ঘোষ দস্তিদাৰ। অনুষ্ঠানটিৰ আঁত ধৰি সম্পাদনা কৰিলে চিত্ৰামণি বড়োৱে, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতা, ইমান পৰে অমলা ঘৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ নিবেদন কৰিব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি ৰবিবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 16 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 4 তাৰিখ। সমূহ শ্ৰোতাকে আমাৰ আজিৰ দিনটো অনুষ্ঠানলৈ সুস্বাগতম জনাইছোঁ।

মাক আছিল হেমপ্ৰভা দেৱী। মাক দেউতাকৰ আটাইতকৈ কনিষ্ঠ সন্তান আছিল তেওঁ। তেওঁৰ ককাক এজন আৰক্ষী বিষয়া আছিল আৰু পৰিয়ালটো 1911 চনৰ পৰা ঢাকুৰীয়াতে বসবাস কৰিছিল। মুখাৰ্জীয়ে পণ্ডিত সন্তোষ কুমাৰ বসু, অধ্যাপক এ টি কেনন আৰু অধ্যাপক চিন্ময় লাহিৰীৰ ওচৰত সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। অৱশ্যে তেওঁৰ গুৰু আছিল ওস্তাদ বৰী গুলাম আলী খান আৰু তেওঁৰ পুত্ৰ ওস্তাদ মুনাৱাৰ আলী খান। তেওঁলোকৰ অধীনত মুখাৰ্জীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীত আয়ত্ত কৰিছিল। তেখেতে 2011 চনত বংগবিভূষণ, 1999 চনত জীৱনজোৰা সাধনাৰ ভাৰত নিৰ্মাণ বঁটা, শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ 1970 চনৰ 18তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, সন্ধ্যাদ্বীপেৰ শিখা ছবিৰ বাবে 1965 চনৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ BFJA বঁটা, জয় জয়ন্তী ছবিৰ বাবে 1972 চনৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ BFJA বঁটা। 2022 বৰ্ষত তেওঁলৈ ভাৰত চৰকাৰে পদ্মশ্ৰী আগবঢ়ায়, কিন্তু বিশেষ কাৰণত এই বঁটা তেওঁ অস্বীকাৰ কৰিছিল গ্ৰহণ কৰাৰ পৰা। 2022 বৰ্ষৰ 15 ফেব্ৰুৱাৰী তাৰিখে সন্ধ্যা মুখাৰ্জীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ।

সন্ধ্যা মুখাৰ্জী। এগৰাকী ভাৰতীয় কণ্ঠশিল্পী যাৰ জন্ম হৈছিল 1931 চনৰ আজিৰ দিনটোতেই কলকাতাত। 2011 চনত পশ্চিমবংগৰ সৰ্বোচ্চ অসামৰিক সন্মান বংগবিভূষণ প্ৰদান কৰা হৈছিল তেখেতক। 1970 চনত জয় জয়ন্তী আৰু নিশিপদ্ম নামৰ দুখন বঙালী ছবিত তেওঁ গোৱা গীতৰ বাবে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেওঁ বঙালী, উৰিয়া, হিন্দী, অসমীয়া আদি ভাষাৰ 500তকৈও অধিক গীতত কণ্ঠদান কৰিছিল। ১৯৩১ চনৰ আজিৰ দিনটোত কলকাতাৰ ঢাকুৰীয়াত সন্ধ্যা মুখাৰ্জীৰ জন্ম হৈছিল। তেওঁৰ দেউতাক নৰেন্দ্ৰনাথ মুখাৰ্জী এজন ৰেলৰ কৰ্মচাৰী আছিল।

মানসী প্ৰধান, এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী তথা লেখিকা। তেখেতৰ জন্ম হৈছিল 1962 চনৰ আজিৰ দিনটোতেই। ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসা ৰক্ষা কৰাৰ এক দেশব্যাপী আন্দোলন অনাৰ ফৰ উইমেন নেশ্যনেল কেম্পেইন অৰ্থাৎ মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰ প্ৰতিষ্ঠাপক আছিল মানসী প্ৰধান। 2014 চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাণী লক্ষ্মীবাই স্ত্ৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে। মিছনাৰিজ অৱ চেৰিটিৰ গোলকীয় মুৰব্বী মেৰী প্ৰেমা পাইৰিকৰ সৈতে তেওঁ 2011 চনত আউটষ্টেণ্ডিং উইমেন এৱাৰ্ড লাভ কৰিছিল। আন্তৰ্জাতিক প্ৰশাসন আৰু সংগঠনে প্ৰায়ে তেওঁৰ কামক প্ৰদৰ্শন কৰা হয়। 2016 চনত নিউয়ৰ্কস্থিত বাছল আলোচনীয়ে তেওঁক 20 আটাইতকৈ প্ৰেৰণাদায়ক নাৰীবাদী লেখক আৰু কৰ্মীসকলৰ ভিতৰৰ বুলি উল্লেখ কৰিছিল। 2017 চনত লছ এঞ্জেলছস্থিত ৱেলকাৰ মিডিয়া ইংকে তেওঁক 12 শক্তিশালী নাৰীবাদী পৰিৱৰ্তন নিৰ্মাতাৰ ভিতৰত স্থান দিয়ে। চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ইউনিয়ন অৱ অক্সফৰ্ডে এওঁক সংঘৰ সম্বোধন কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ নিৰ্ভয়া বাহিনী, নিৰ্ভয়া সমাৰোহ আৰু OYISSS মহিলাৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ ভাৰতৰ বাবে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ চেঞ্চৰ বোৰ্ড আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ তদন্তৰ সমিতিৰ পেনেলত সেৱা আগবঢ়াইছিল। তেওঁ মহিলাসকলক শিক্ষিত কৰাৰ বিৰুদ্ধে বহুলভাৱে প্ৰচলিত সামাজিক নিষিদ্ধতাৰ বিৰুদ্ধে সফলতাৰে যুঁজ দিছিল। পাহাৰীয়া অঞ্চল আৰু জলাভূমিৰ মাজত দৈনিক 15 খোজকাঢ়ি সমগ্ৰ অঞ্চলৰ একমাত্ৰ উচ্চ বিদ্যালয়লৈ খোজকাঢ়ি গৈছিল আৰু তেওঁৰ গাঁওখনৰ প্ৰথম মহিলা মেট্ৰিক উত্তীৰ্ণ হিচাপে আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অঞ্চলৰ প্ৰথম মহিলা হৈছিল। মানসী প্ৰধানৰ জীৱন কাহিনী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলত তথ্যচিত্ৰ হিচাপে গ্ৰহণ কৰা হৈছে। 1962 চনৰ উৰিষ্যাৰ আজিৰ দিনটোতেই ৱানপুৰ খণ্ডৰ আয়াতপুৰ নামৰ এখন দূৰৱৰ্তী গাঁৱত মানসী প্ৰধানৰ জন্ম হৈছিল। তেওঁ হেমলতা প্ৰধান আৰু গোদাবৰীশ্বৰ প্ৰধান দুগৰাকীৰ কন্যা আৰু পুত্ৰৰ ভিতৰত জ্যেষ্ঠ সন্তান আছিল। পিতৃ বৃত্তিগতভাৱে খেতিয়ক আছিল। সেই সময়ত বানপুৰৰ বেছিভাগ গ্ৰাম্য অঞ্চলত স্ত্ৰী শিক্ষাক নিষিদ্ধ বুলি গণ্য কৰা হৈছিল। ছোৱালীসকলক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ খুব কমকহে অনুমতি দিয়া হৈছিল।

তেওঁ গাঁওখনৰ পৰা পঢ়া শুনা শীঘ্ৰেই শেষ কৰাৰ বাবে তীব্ৰ চাপ অনুভৱ কৰিছিল। দৈনিক 15 কিলোমিটাৰ খোজকাঢ়ি পাহাৰীয়া অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ তেওঁ অহা যোৱা কৰিছিল আৰু বিশ্ববিদ্যালয়ৰ পৰা উৰিয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা তেওঁই প্ৰথম আছিল। তেওঁ পুৰীৰ GM আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰীও লাভ কৰিছিল। তেওঁ উৰিষ্যা চৰকাৰৰ বিত্ত বিভাগ আৰু অন্ধ্ৰ বেংকৰ সৈতে অলপ সময়ৰ বাবে কাম কৰিছিল। পিছলৈ তেওঁ নিজৰ আৱেগ অনুসৰণ কৰিবলৈ চাকৰি এৰি দিছিল। 1983 চনৰ অক্টোবৰ মাহৰ 21 বছৰ বয়সত তেওঁ নিজৰ মুদ্ৰণ ব্যৱসায় আৰু এখন সাহিত্য আলোচনী আৰম্ভ কৰে। কেইবছৰমানৰ ভিতৰতে এই ব্যৱসায় দ্ৰুতগতিভাৱে বৃদ্ধি পাইছিল। ইয়াৰ ফলত তেওঁ সেই সময়ৰ কেইগৰাকীমান সফল মহিলা উদ্যোগীৰ শাৰীত প্ৰতিষ্ঠিত হৈছিল।

0: আজিৰ দিনটো অনুষ্ঠানত এতিয়া ইতিহাসত আজিৰ দিনটোৰ লগত সম্পৰ্কিত কেইটিমান টুকুৰা খবৰ শ্ৰোতাক জনাব লৈছোঁ। ওঠৰশ চৌব্বিছ চনৰ আজিৰ দিনটোতেই মেক্সিকো গণৰাজ্যত পৰিণত হৈছিল। প্ৰথম বিশ্বযুদ্ধত 1918 চনৰ আজিৰ দিনটোতেই 100ৰো অধিক লোক নিহত হৈছিল আৰু নিউজাৰ্চিৰ এটা চেল লোডিং প্ৰকল্প ধ্বংস হৈছিল। 1884 চনৰ আজিৰ দিনটোতেই ৰামচন্দ্ৰ শুক্লা, যাক আচাৰ্য শুক্লা বুলিও জনা যায়, হিন্দী সাহিত্যৰ এজন ভাৰতীয় ইতিহাসবিদৰ জন্ম হৈছিল। শ্ৰোতা, ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 8:00 বজাত আকাশবাণী গুৱাহাটীৰ পৰা মুখ্য বাতৰি কেইটিমান শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8:00 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ৰাজ্যিক মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণকাৰী বিষয়াৰ দলসমূহ কাইলৈ নগাঁও আৰু মৰিগাঁও চহৰৰ পৰা নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব। দৰং জিলাৰ দলগাঁওস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য প্ৰকল্প পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্যৰ পৰিৱেশ পৰ্যটনৰ অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ বগীতৰা অভয়াৰণ্য চলিত মাহৰ 13 তাৰিখে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সেৱা হেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীৰ এটা দলে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ গতিশীলতা আৰু আইন শৃংখলা ৰক্ষাৰ ক্ষমতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখাক আজি 50খন নতুন মটৰচাইকেল প্ৰদান কৰা হয় আৰু দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
0: এফ এম বেণ্ডৰ 102.4 MHz এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ আগবঢ়াইছোঁ অসমীয়া আধুনিক গীত, শিল্পী তৰালী শৰ্মা। শিল্পীৰ কণ্ঠত শুনক প্ৰথমে এই গীতটি।

শ্ৰোতা ইমান পঢ়ে। তৰালী শৰ্মাৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা এতিয়া আগবঢ়াইছোঁ প্ৰণৱ লহকৰৰ কণ্ঠৰ লোকগীত। পুনতে শুনক এই গীতটি।

শ্রোতাই প্রণব লহকৰৰ কণ্ঠৰ লোকগীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8:45 মিনিটত সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ এট 9 আকাশবাণী দিল্লীৰ পৰা।

0: কিউআর কোড স্ক্যান কৰক, 5000 টকা ক্যাশব্যাক পাওক। বাহ, আৰু কি লাগে?
1: পছিলে ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
2: আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: শ্ৰোতাই গজল শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক জগজিৎ সিঙৰ কণ্ঠত আৰ্থ বোলছবিখনৰ এই গজলটি।

শ্ৰোতা ইমান পৰে গজল শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক হিন্দী বোলছবিৰ গীত, পুনতে শুনক দ্য ট্ৰেইন বোলছবিখনৰ আৰ ডি বৰ্মন আৰু আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই আৰ ডি বৰ্মনৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক ছনম তেৰি কসম বোলছবিখনৰ এই গীতটি।

0: শুনক শুনক শুনক রাইজসকল, কেওআইসি আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। ততালিকে কেওআইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেছ কৰেসপণ্ডেণ্ট অর্থাৎ বিচিৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ কেওআইচি আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: আৰবিআইয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: এইবাৰ শুনক মহান বোলছবিখনত আৰ ডি বৰ্মন আৰু আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই আৰ ডি বৰ্মনৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। শেষত শুনাব লৈছোঁ শ্ব' লেবুল ছবিখনৰ শিল্পীৰ কণ্ঠৰ এই গীতটি।

0: কিউআৰ কোড স্কেন কৰক, 5,000 টকা কেশ্ববেক পাওক। বাহ, আৰু কি লাগে?
1: পচিলে।
2: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
3: আৰবিআইয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: শ্ৰোতাবৃন্দ, সতৰ্ক হওক, যদিহে ব্ৰেকিং নিউজ হৈ পৰিব নিবিচাৰে, তেন্তে পইচা পঠিওৱাৰ সময়ত নাম আৰু ধনৰ পৰিমাণ সদায় দুবাৰ পৰীক্ষা কৰিব।
6: আৰবিআইয়ে কয়, কাৰোবাক পেমেণ্ট কৰাৰ সময়ত অলপ সাৱধান হ'ব।
7: শ্ৰোতাই হিন্দী বোলছবিৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক নাৰাজ বোলছবিখনৰ কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

শ্রোতা, হিন্দী বোলছবিৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। শেষত শুনাব লৈছো লতা মঙ্গেশকৰ আৰু সুৰেশ ৱাটকাৰৰ কণ্ঠত ৰাধাকা সংগম বোলছবিখনৰ এই গীতটি।

শ্ৰোতা ইমান পৰে হিন্দী বোলছবিৰ গীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। প্ৰচাৰণৰ সহায়ক আছিল প্ৰাঞ্জল শইকীয়া। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55। এই প্ৰতিশ্ৰুতিৰে